এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। আজি মঙলবাৰ, অসমীয়া লেখেৰে 1948 চনৰ আহাৰ মাহৰ আজি 22 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ জুলাই মাহৰ 7 তাৰিখ পুৱা 5:50 হোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ প্ৰীতি আৰু শুভ্ৰভাত জনাই আৰম্ভ কৰিছোঁ আকাশবাণী নগাঁও কেন্দ্ৰৰ আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ত এয়া মই ৰাহুল দেৱৰদলৈ, মোৰ লগত নিয়ন্ত্ৰণ কক্ষত নিৰ্জুম নাৰ্জাৰীৰ সৈতে, কাৰ্য সম্পাদন কক্ষত আছে ডিম্পল বৰা।

আকাশবাণী নগাঁও, এতিয়া 6:00 বজাত হিন্দী আৰু 6:05 মিনিটত ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

খন্তেক পাছতেই 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা, 6:30 কৃষি আলোচনা, তাৰপিছতে শুনিবলৈ পাব গান্ধী প্ৰসংগ, 7:00 নিয়োগ বাতৰি, 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সুপ্ৰভাত অনুষ্ঠানটি নিবেদন কৰা হ'ব 7:15।

গীতৰ অনুষ্ঠান মূৰ্চনা শুনিবলৈ পাব 7:32, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি, 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত শুনিবলৈ পাব 9:20। 10:00 এটি অন্তৰংগ অনুষ্ঠান, এই অনুষ্ঠানত শুনিবলৈ পাব চামগুৰিৰ PM শ্ৰী বৰজুৰী RKS বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে হোৱা অন্তৰংগ আলাপ।

এঘাৰ বজাত আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 11:05 পৰা বিয়লি 4:29 আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱতৰংগ শুনিবলৈ পাব বিয়লি 4:30, 5:00 হিন্দী বাতৰি, 5:05-5:15 বিবিধ ভাৰতীৰ অনুষ্ঠান, 5:15 অসমীয়া বাতৰি, 6:00 অসমীয়া বাতৰি, 6:44 আঞ্চলিক বাতৰি আৰু 7:10 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। আমৈ অনুষ্ঠানটি শুনিবলৈ পাব 5:25। অজয় কুমাৰ দেওৰজা আৰু সংগীসকলে পৰিৱেশন কৰা নাম শুনিবলৈ পাব 5:45। 6:10 কৃষকবাণী, 7:05 শুনিবলৈ পাব এটি সমবেত কণ্ঠৰ গীত।

পল্লৱী শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব 7:20। গীতৰ অনুষ্ঠান সুৰ লহৰী শুনিবলৈ পাব 7:30। 8:00 অসমীয়া মুখ্য বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানি শুনিবলৈ পাব 8:02। তাৰপিছতে শুনিবলৈ পাব কেইটিমান গীত। 8:45 সমাচাৰ সন্ধ্যা, 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 শুনিবলৈ পাব পুৰণি অসমীয়া গীতৰ অনুষ্ঠান। 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 আয়তী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। 10:00 আমাৰ অনুষ্ঠান সামৰা হ'ব। এয়াই আছিল আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz আৰু AIR এপ যোগে। নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: উপাসনা ভক্তিমূলক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত ক্ৰমে অনন্ত ওজাৰ কণ্ঠত বৰগীত, ৰাগিনী চক্ৰৱৰ্তীৰ কণ্ঠত ভজন আৰু শেষত মাজনী শইকীয়া আৰু সংগীসকলৰ কণ্ঠত নাম শুনিলে। ভক্তিমূলক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টছত। এতিয়া শুনক কৃষি আলোচনা।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ কৃষি আলোচনা অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ আলোচনাৰ বিষয় উন্নয়নৰ বাবে কাৰ্বন ফাৰ্মিং। এই আলোচনাত ভাগ লৈছে নগাঁৱৰ শ্বিলঙনীত অৱস্থিত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডক্টৰ হেমেন কলিতাই। তেখেতৰ সৈতে কথা পাতিছে আমাৰ প্ৰতিনিধি গৌতম মেধিয়ে।

0: হয়, আমি আজি কিছু বছৰৰ পৰা আমাৰ অভিজ্ঞতা এটা হৈছে যে আমাৰ জলবায়ু আগৰ নিচিনা হৈ থকা নাই, বাতাৱৰণ আমাৰ আগৰ নিচিনা হৈ থকা নাই। কেতিয়াবা আমাৰ বহুত হাই টেম্পাৰেচাৰ হৈছে বা আমাৰ উষ্ণতা বাঢ়ি গৈছে বায়ুমণ্ডলৰ, কেতিয়াবা আমি দেখিছোঁ বৰষুণ বহুত বেছি হৈছে, তাৰমানে ৱেডাৰ এক্সট্ৰিমছ বুলি যিটো কওঁ, যে আমি ইফালে নহয় সিফালে ঠাণ্ডাও বহুত বেছি পৰিব, গৰমো বহুত বেছি পৰিব, আৰু লগতে বৰষুণো বেছি হ'ব, কেতিয়াবা খৰাং হৈ থাকিব পূৰা বাৰিষাও, বাৰিষাৰ সময়তো আমাৰ কেতিয়াবা আমি এনেকুৱা অভিজ্ঞতা এটা আহি যায় যে খৰাং হৈ আছে, খৰাং পৰিস্থিতি এটাৰ সৃষ্টি হৈছে গোটেই পৃথিৱীতে। আমি যদি এতিয়া চাওঁ বৰ্তমান সময়ত আমাৰ 0.5 ডিগ্ৰী চেলচিয়াছ উষ্ণতা বাঢ়ি গৈছে, আৰু এই উষ্ণতা আমি যদিও এটা গম পাইছোঁ যে 0.5 ডিগ্ৰী কিনো বাঢ়িছে, কিন্তু তাৰ এফেক্টটো খুব বেছি আচলতে, কাৰণ এনেকুৱাকৈ বাঢ়ি বাঢ়ি যেতিয়া গৈ থাকিব, আজি 0.5 ডিগ্ৰী বা 1 ডিগ্ৰীৰ ওচৰত যেতিয়া বৃদ্ধি হৈছে, তেনেকুৱাতে আমি কেনেকুৱা এটা ফিল কৰিছোঁ বা কেনেকুৱা এটা পৰিৱৰ্তন আমি লক্ষ্য কৰিছোঁ। গতিকে তাতকৈ যদি আৰু বেছি বাঢ়ি গৈ থাকে, তেতিয়াহ'লে কিন্তু আমাৰ ইয়াত মানৱ জাতি জীয়াই থকা বা জীৱ জন্তু সকলোৱে জীয়াই থকাৰ সম্ভাৱনাটো কমি গৈ থাকিব। এই কাৰণটো কি, কি কাৰণে জলবায়ু পৰিৱৰ্তন হৈছে, সেই কথাটো আমি অনুধাৱন কৰিব লাগিব। কাৰণ প্ৰত্যেকজন মানুহৰে ইয়াৰ প্ৰতি এটা দায়িত্ব আছে, কাৰণ প্ৰত্যেকজন মানুহে আমি কণ্ট্ৰিবিউট কৰি আছোঁ বা অৰিহণা যোগাই আছোঁ গ্ল'বেল ৱাৰ্মিং বা গোলকীয় উষ্ণতা বৃদ্ধিত বা জলবায়ু পৰিৱৰ্তনত। আমাৰ কাম কাজ, আমাৰ যিখিনি দৈনন্দিন কাম কাজ বা আমাৰ বিভিন্ন জীৱিকাৰ উপায়বিলাকৰ পৰা এই অৰিহণাটো আমি যোগাই আছোঁ। আমি
1: পৃথিৱীৰ অন্য কোনো প্ৰাণীয়ে এই ক্ষেত্ৰত কিন্তু
0: অৰিহণা নযোগায়,
1: কেৱল মানুহৰহে আছে,
0: কেৱল মানুহৰে আছে। গতিকে সেইকাৰণে আমি প্ৰত্যেকজন মানুহে অনুধাৱন কৰিব লাগিব এতিয়া, যে আমাৰ কাম কাজ আমি অলপমান ভাবি চিন্তি কৰিব লাগিব, কাৰণ আমি সভ্যতাৰ উন্নতিৰ কাৰণে বা আমাৰ পৰিয়ালকেন্দ্ৰিকেই হওক বা ৰাজ্যখনৰেই হওক বা দেশখনৰেই হওক উন্নতিৰ কাৰণে আমি এনে কিছুমান কাম কৰিব লগা হৈ আছে, যেনেকুৱা ধৰক নগৰীকৰণ চলিছে, নাইবা আমাৰ উদ্যোগবিলাক বাঢ়ি গৈ আছে, যান বাহনবিলাক বহুত বাঢ়ি গৈ আছে, আৰু কৃষিও, আগতে আমাৰ কৃষি কি আছিলে, আগতে কৃষি আছিলে আমাৰ প্ৰাকৃতিক, অলমষ্ট প্ৰাকৃতিক কৃষি, কিন্তু এতিয়া গৈ পেলাই আমি কৃষিটো মেকানাইজেশ্যন বা যান্ত্ৰিকীকৰণ বহুতখিনি হৈ গৈছে, বা ৰাসায়নিক ঔষধ পাতি সাৰ জাবৰ এইবিলাক আমি ব্যৱহাৰ কৰি আহি আছোঁ, কাৰণ আমাৰ উদ্দেশ্য হ'ল আমি প্ৰডাকশ্যন কৰিব লাগে বা উৎপাদন বৃদ্ধি কৰিব লাগে বৰ্ধিত জনসংখ্যাক আমি খোৱাবৰ কাৰণে। গতিকে আমাৰ এই যে নগৰীকৰণ বা আমাৰ কনষ্ট্ৰাকশ্যনবিলাক হৈ আছে, আমাৰ যান বাহনবিলাক, আমাৰ উদ্যোগবিলাক বাঢ়ি গৈ আছে, তাৰ ফলত বিভিন্ন ধৰণৰ এনেকুৱা পদাৰ্থ আমাৰ ওলাই আছে যিবিলাকে আমাৰ বাতাৱৰণ বা পৰিৱেশ, মাটি, পানী, বায়ু সকলো প্ৰদূষিত কৰি গৈ আছে, আৰু তাৰ ভিতৰত মুখ্যটো হ'ল আমাৰ কাৰ্বন ডাইঅক্সাইড। কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণটো যথেষ্ট বেছি, কাৰণ আমাৰ উশাহ নিশাহত আমি কাৰ্বন ডাইঅক্সাইড উলিয়াই থাকোঁ, মানুহবিলাকেও উলিয়াই আছোঁ, যন্ত্ৰপাতিও উলিয়াই আছে কাৰ্বন ডাইঅক্সাইড। গতিকে এটা সময়ত গৈ পেলাই এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব ধৰিছে আমাৰ, য'ত মানে অক্সিজেন বায়ুমণ্ডলত কমি গৈ আছে, কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণটোহে বাঢ়ি গৈ আছে। বায়ুমণ্ডলত যিবিলাক কাৰ্বন ডাইঅক্সাইড আছে, সেই কাৰ্বন ডাইঅক্সাইড আমাৰ গছ গছনি এনেকুৱাবিলাকৰ আমি জানোঁ যে সালোক সংশ্লেষণ এটা প্ৰক্ৰিয়া আছে, যিটোৰ জৰিয়তে গছ গছনিবিলাকে বা উদ্ভিদে নিজৰ খাদ্যটো প্ৰস্তুত কৰি লয়। এই গছ গছনিবিলাকো বা উদ্ভিদেও কিন্তু জীৱিত, গতিকে জীৱিত হ'লে তাহাঁতৰ ৰেচপিৰেশ্যন জমা উশাহ নিশাহ সিহঁতেও ল'ব লাগিব, তাতে কিন্তু কাৰ্বন ডাই ৰেচপিৰেশ্যন প্ৰচেছটো বা উশাহ নিশাহ কাৰ্যটোত মানুহৰ নিচিনাকৈ বা জীৱ জন্তুৰ নিচিনাকৈ উদ্ভিদেও কাৰ্বন ডাইঅক্সাইডটো এৰি দিয়ে। এতিয়া কাৰ্বন ডাইঅক্সাইড উদ্ভিদে যিমান এৰি দিব তাৰ দুগুণ সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোত লৈ লয়। তাৰমানে নিজে এৰি দিয়াখিনি লোৱাৰ উপৰিও 50% আৰু বায়ুমণ্ডলৰ পৰা আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গছ গছনিয়ে লৈ লওঁ। সেইটোকে আমি কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন বুলি কওঁ। তাৰমানে কাৰ্বন সেইটো লৈ ল'লে গছ গছনিয়ে। সেইকাৰণে আমাৰ উদ্দেশ্য হ'ল যে প্ৰথম প্লেণ্টেশ্যন বঢ়াব লাগে, গছ গছনি ৰুব লাগে, যিমান পাৰোঁ আমি সংখ্যাটো বঢ়াব লাগে। মাটি কেতিয়াও খালী পেলাই থ'ব নালাগে, যিকোনো শস্যৰ খেতি কৰি থাকক। তেতিয়া ভেজিটেশ্যন বঢ়াব লাগে মুঠতে, যেনেকৈ হ'লেও। আগত আমাৰ কি আছিলে, ৰিজাৰ্ভ লেণ্ডবিলাক আছিলে, চৰণীয়া পথাৰবিলাক আছিলে, বিভিন্ন সময়ত বিভিন্ন তাত বন বাটবিলাক গজি থাকে, সেইবিলাকৰ পৰা মুঠতে কাৰ্বন শোষণ কৰিব লাগে। বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডখিনি গছ গছনিয়ে শোষণ কৰিব লাগে। সেইটো সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে সেইটো অৰিহণা যোগায়। দুই নম্বৰ কথাটো হ'ল, সেইটো গছ গছনি বা পুলি ৰুই পেলাই, গছ ৰুই পেলাই আমি খেতি খালি মাটি পেলাই নথৈ পেলাই আমি তেনেধৰণে সেইটো কাম কৰিব পাৰোঁ। আনটো কথা হ'ল যে আমাৰ মাটিত থকা কাৰ্বন কনজাৰ্ভ কৰিব লাগিব বা সংৰক্ষণ কৰিব লাগিব। কেনেকৈ কৰিব পাৰিম আমি? আমি যেতিয়া হাল বাওঁ, হাল বালে কি হয়, মাটি যেতিয়া উল্টা পুল্টা হৈ যায়, সেইটো পালভাৰাইজ কৰা বুলি কয়, সেই তেতিয়া মাটিত থকা কাৰ্বনখিনি বায়ুমণ্ডলৰ অক্সিজেনৰ লগত সংস্পৰ্শত আহিব, আহি পেলাই আমাৰ কাৰ্বন ডাই অক্সাইড ফৰ্ম হৈ পেলাই বায়ুমণ্ডললৈ আকৌ গুচি যাব। তাৰমানে কি কথা হ'ল, আগৰ যিটো প্ৰাকৃতিক কৃষি, সেইটো আকৌ কনচেপ্টটো সেইকাৰণতে আহিছে, প্ৰাকৃতিক কৃষি বা নেচাৰেল ফাৰ্মিঙৰ কথাটো। আমি হাল বাব নালাগিব, বা হাল বালেও যিখিনি প্ৰয়োজন এটা শস্যৰ কাৰণে, আমি যদি চাওঁ এতিয়া আমাৰ হৰ্টিকালচাৰেল বা উদ্যান শস্য বা প্লেণ্টেশ্যন ক্ৰপ, কিমান মাটি হাল বোৱাৰ প্ৰয়োজন আছে বা কিমান মাটি আমি কোৰ মৰাৰ প্ৰয়োজন আছে? সাধাৰণতে যেতিয়া আমি 9 ফুট আঁতৰত তামোল নাৰিকল এনেকুৱা বা সুমথিৰাই খেতি হওক বা নেমু খেতি হওক, আমি 3 ফুট 9 ফুট 5-6 ফুট আঁতৰে আঁতৰে লগাওঁ, গোটেই পথাৰৰ দ্বাৰা গোটেই মাটিখিনিতো আমাৰ হাল বোৱাৰ কেতিয়াও প্ৰয়োজন নাই। তাত অকল 25% টোটেল মাটিৰ 25% আমি হাল বালে হৈ গ'ল। গতিকে আমি হাল বোৱাটো ৰেষ্ট্ৰিকশ্যন কৰিব লাগিব। আজিকালি ট্ৰেক্টৰ হ'ল, পাৱাৰ টিলাৰ হ'ল বুলি আমি যধে মধে হাল বাই ফুৰিব আচলতে প্ৰয়োজন নাই।
1: তাৰ ফলত খৰচটো কমাবৰ কাৰণে এবাৰতে হাল বাই দিয়ে,
0: এবাৰতে হাল বাই দিয়ে। গতিকে সেইটো নকৰি পেলাই আমি জেগাই জেগাই য'ত আমি গছৰ পুলিটো ৰুম বা শস্যৰ পুলিটো ৰুম, সেই জেগাখিনি আমি বা তেনে সেই লাইনটো আমি এটা সাধাৰণতে শাৰীবদ্ধ প্ৰণালীত এইবিলাক আমি খেতি কৰোঁ। গতিকে লাইনটো অকল হেৰো মাৰি যাম, তেনেকুৱা মাজৰ মাটিখিনি যিখিনি গেপ থাকিব সেইখিনি গেপ হাল নমৰাকৈ থাকিব, এনেকুৱা ব্যৱস্থাখিনি কৰিব লাগে। তেতিয়া আমাৰ খৰচো কমি যাব আৰু আমাৰ নজনাকৈ আমি আমাৰ বাতাৱৰণত, আমাৰ জলবায়ু সংৰক্ষণত, জলবায়ু উপযোগী কৰি ৰখাত আমি অৰিহণা যোগাই আছোঁ।
1: সাধাৰণতে কিবা এটা খেতি কৰিলে, ধৰি লওক ৰঙালাও খেতি কৰিলে, গোটেই পথাৰখন চহাই লয়,
0: গোটেই পথাৰখন চহাই প্ৰয়োজন নাই। কাৰণ ৰঙালাওৰ খেতি আপুনি 5-6 ফুট আঁতৰে আঁতৰে পুলিবিলাক ৰুব, তেনেকুৱা ক্ষেত্ৰত আমাৰ যিটো লাইনত দিম সেই লাইনটো অকল হেৰো মাৰি যাব, তেনেকুৱা আমি কৰিব পাৰোঁ। হেৰোখন আমাৰ গোটেইকেইটা যিটো হেৰৰ টুথ থাকে, সেই টুথবিলাকটো আমি খুলি ল'ব পাৰোঁ সহজতে। খুলি লৈ যোনটো লাইনত সেই গেপত আমি গেপৰখিনি যেতিয়া মাজৰখিনি আমি খুলি ল'ম, তেতিয়াহ'লে সেইখিনি হাল নমৰাকৈ গুচি যাব হেৰোখনে। গতিকে এনেকুৱা ব্যৱস্থাখিনি আমি অলপ কৰিব লাগিব।
1: এতিয়া এই যে যিটো মানে বহনক্ষম উন্নয়ন, এতিয়া আপুনি যিটো কথা কৈ আছে সেইখিনি আচলতে বহনক্ষম উন্নয়নৰ ভিতৰতেই পৰে, যে আমি এইখিনি কৰিলেহে কাৰ্বনৰ পৰিমাণটো আমি কমাব পাৰিম, নহয় জানো? এতিয়া আপুনি যিটো আমাৰ যিটো আজি বিষয় সেইটো হৈছে কাৰ্বন কৃষি বা কাৰ্বন ফাৰ্মিং।
0: হয়,
1: এই কাৰ্বন ফাৰ্মিংটো মূল কথাটো কি?
0: এতিয়া প্ৰথম কথা আমি জানিব লাগিব বহনক্ষম উন্নয়ন কি, ছাষ্টেইনেবল ডেভেলপমেণ্ট কি বস্তু। এতিয়া আমাৰ পেৰিছ এগ্ৰিমেণ্ট হৈছিলে 2015 ইউএনৰ ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত। সেই এগ্ৰিমেণ্টত আমাৰ বহুত বহুতকেইখন দেশে এটা এগ্ৰিমেণ্টত আহিছিলে যে কি আমি 2030 চনলৈকে মেক্সিমাম আমাৰ টেম্পাৰেচাৰ ৰাইজ বা উষ্ণতা বৃদ্ধি হ'ব পাৰিব 1.5 ডিগ্ৰী চেলচিয়াছ আৰু 2050 চনৰ ভিতৰত আমি নেট কাৰ্বন জিৰ' নেট কাৰ্বন জিৰ' মানে কি মই অলপ আগতে ক'লোঁ এনেকুৱা যে গছ গছনিয়ে কি কৰিব সিহঁতে যিমান কাৰ্বন ডাই অক্সাইড এৰি দিয়ে উশাহ নিশাহত তাৰ দুগুণটো ফটোচিন্থেছিছত সোমাই যায় বা সালসংশ্লেষণ প্ৰক্ৰিয়াত গতিকে আমাৰ তাৰমানে কি বায়ুমণ্ডলৰ পৰা সিহঁতে আকৌ অতিৰিক্ত 50% লৈ আছে এই যে লোৱা প্ৰক্ৰিয়াটো এৰি দিয়া প্ৰক্ৰিয়াটো সেইটো নেট জিৰ' হ'ব নেট জিৰ' হ'ব মানে কি সমানে থাকিব অতিৰিক্ত কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলত কোনেও তেতিয়া এৰি নিদিয়ে গছ গছনিয়ে যিমান ল'ব সিমান পৰিমাণেহে
1: বায়ুমণ্ডল
0: বিভিন্ন আমাৰ কাৰ্যাৱলীৰ পৰা উদ্যোগৰ পৰাই হওক বা আমাৰ মানুহৰ বা জীৱ জন্তুৰ উশাহ নিশাহৰ পৰাই হওক যিমান চ'ৰ্চ আছে এই চ'ৰ্চৰ পৰা যিমান কাৰ্বন ডাই অক্সাইড যাব সেইখিনি গোটেইখিনি গছ গছনিয়ে সালসংশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব
1: তাৰমানে উদ্যোগ এটা যদি মানুহে প্ৰতিষ্ঠা কৰে তাৰ ওচৰত এখন বৃহৎ অৰণ্য কৰিব
0: বৃহৎ অৰণ্য এখন কৰিব লাগিব
1: কৰিব লাগিব
0: কৰিব লাগিব গতিকে নেট জিৰ' কাৰ্বন আমি সেইটো টাৰ্গেট লোৱা হৈছে 2050 চনৰ ভিতৰত গতিকে এই ক্ষেত্ৰত আমি আমাৰ সেইকাৰণে সেই কনচেপ্টটো আহিছে কাৰ্বন ফাৰ্মিং কাৰ্বনৰ খেতি কৰিব লাগে তাৰমানে কিন্তু কাৰ্বনৰ খেতি মানে কি কাৰ্বনটো এটা খেতি নহয় গতিকে কাৰ্বন আমি যাতে যিমানখিনি বায়ুমণ্ডলত কাৰ্বন আছে সেই কাৰ্বনখিনি বা মাটিত যিমান কাৰ্বন আছে কাৰ্বন হিচাপতে আমি ৰাখি থৈ দিম সেইখিনি আমি কাৰ্বনখিনি মাটিৰ পৰা আমি ওলাই যাব নিদিওঁ কাৰ্বন ডাই অক্সাইড হৈ বায়ুমণ্ডলত যাব নিদিম সেই নিদিয়াটোকে আমি কাৰ্বন ফাৰ্মিং বায়ুমণ্ডলত যিখিনি কাৰ্বন আছে সেইখিনি আমি গছ গছনিৰ জৰিয়তে বা যি শস্য শস্য এটা কৰাৰ ফলতো আমাৰ কি হয় আমাৰ গছ গছনি অকল প্ৰয়োজন নহয় তাৰমানে আপুনি ট্ৰি প্লেণ্টেশ্যনে যি কৰিব লাগিব সেইটোও নহয়
1: যিকোনো গছে আৰু
0: বছৰটোত যদি পথাৰত খেতি থাকে শস্য থাকে সেই শস্যবিলাকেও কাৰ্বন ডাই অক্সাইডখিনি আহৰণ কৰি ল'ব বায়ুমণ্ডলৰ পৰা আৰু লগতে আমি কি কৰিছোঁ মাটিৰ পৰা যাতে কাৰ্বন ডাই অক্সাইড হৈ পেলাই ওলাই নাযায় সেই ব্যৱস্থাটোও লগতে কৰিলোঁ তাৰ ফলত আমাৰ আল্টিমেটলি এটা নেট জিৰ' এটা বেলেঞ্চ এটা আহি গ'ল তাত যে বায়ুমণ্ডলৰ পৰা যিমান ল'ব শস্যই সিমানখিনি এইফালেও আমি বন্ধ কৰি দিলোঁ মাটিৰ পৰাও ওলাই নাযাব গতিকে কাৰণ মানুহ জীৱ জন্তু এইবিলাক আৰু সভ্যতাৰ বিকাশৰ লগে লগে উদ্যোগ পাতিও আমাৰ প্ৰয়োজন হ'বই বিভিন্ন কনষ্ট্ৰাকশ্যনৰ কাম হৈয়ে থাকিব লাগিব নহ'লে সভ্যতাটো স্থবিৰ হৈ যাব গতিকে সেইকাৰণে আমি আমাৰ ব্যৱস্থাটো আমাৰ গছ গছনি উদ্ভিদ ভেজিটেশ্যন বঢ়াই পেলাই আমি কামটো কৰিব লাগিব আৰু মাটিৰ পৰা আমি এনেকুৱা টেকন'লজি হয়তো আমাক প্ৰয়োজন হ'ব য'ত আমাৰ কাৰ্বন ডাই অক্সাইড এতিয়া আমাৰ আহিছে বায়ুফুৱেলৰ কথা আহিছে যান বাহনৰ ক্ষেত্ৰত বায়ু ইথানলৰ কথা আহিছে আমাৰ নুমলীগড় ৰিফাইনাৰীত বায়ু ইথানল প্ৰডাকশ্যন আৰম্ভ হৈ গৈছে গতিকে এনেকুৱা কথাবিলাক আমাৰ এতিয়া আহি গৈছে গতিকে অকল কৃষিয়েই নহয় অকল কৃষিৰে আমাৰ দায়িত্বটো আমাৰ আছে কৃষকসকলৰো দায়িত্ব আছে আমাৰ কৃষিখণ্ডত জড়িত প্ৰত্যেকৰে দায়িত্ব আছে আৰু বাকী খণ্ডবিলাকতো বাকী যিবিলাক ছেক্টৰ আছে সেইবিলাকতো আমাৰ কিন্তু প্ৰত্যেকৰে দায়িত্বটো আহি গৈছে আৰু সেইকাৰণে এই G20 আমাৰ ভাৰতবৰ্ষত যিটো ইলেকশ্যনৰ আগত G20 সন্মিলনবিলাক হৈ গৈছিলে বিভিন্ন ৰাজ্যত এইটো এটা বহনক্ষম উন্নয়নটো বহুত গুৰুত্ব সহকাৰে আলোচিত হৈছিলে আৰু কিছুদিন আগতে আমি যোৱা 14 তাৰিখে এই বহনক্ষম উন্নয়নৰ বিশেষকৈ হৰ্টিকালচাৰ চেক্টৰত আমি এখন গুৱাহাটীত চেমিনাৰো পাতিছিলোঁ আৰু তাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী ময়ে আছিলোঁ গতিকে তাতো বিভিন্ন ধৰণৰ আলোচনা হৈছে এইবিলাক আমি কেনেকৈ এতিয়া পাৰোঁ এতিয়া আমাৰ বায়ুচৰ আহিছে বায়ুচৰ মানে কি এঙাৰ আচলতে এটা বিশেষ এটা ইউনিট আছে এই ইউনিটটোত যিকোনো আমি গছৰ ডালো হ'ব পাৰে গছৰ এনিথিং হ'ব পাৰে পুৰি পেলাই এঙাৰ তৈয়াৰ কৰিব লাগে সেই এঙাৰ তৈয়াৰ কৰি পেলাই সেই এঙাৰ মাটিত দিলে ই মাটিৰ গুণাগুণটো বহুত ভাল কৰি পেলায় কাৰ্বনটো ওলাই যাব নিদিয়ে বায়ুমণ্ডললৈকে। ই কাৰ্বন সংৰক্ষণ হ'ল, মাটিৰ যিটো ময়শ্চাৰ বা পানী সংৰক্ষণৰো কাম কৰিলে, আৰু মাটিৰ ষ্ট্ৰাকচাৰ, মাটিৰ ষ্ট্ৰাকচাৰটো খুব ভাল কৰি তোলে। গতিকে বায়ুচৰৰ কথা আহিছে, এতিয়া বায়ুচৰ আমি ব্যৱহাৰ কৰিব লাগিব। তেনেকুৱা ধৰণৰ টেকন'লজিবিলাক লাহে লাহে আহি আছে। আৰু বায়ুচৰ প্ৰস্তুত কৰাৰ কিন্তু অলপ নিয়ম আছে। বায়ুচৰ এটা ড্ৰাম, এটা চেম্বাৰ এটা কৰি থ'ব লাগে। চেম্বাৰৰ ভিতৰত প্ৰায় 500 ডিগ্ৰী চেলচিয়াছত পুৰিব লাগে, তেতিয়াহে তেনেকুৱা হয়। তাৰ কাৰণে ষ্ট্ৰাকচাৰ আমাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, আমাৰ ইউনিভাৰ্চিটিৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিং যিটো ডিপাৰ্টমেণ্ট আছে তাতো তেওঁলোকেও সেই ষ্ট্ৰাকচাৰটো বনাই আছে। IIT গুৱাহাটীও বনাই আছে।
1: মানে কিছু বছৰ পিছত কৃষকে ইয়াক
0: উপলব্ধ হ'ব, সহজে উপলব্ধ হ'ব। আৰু অলপ প্ৰথমতে বনাওঁতে অলপ খুঁটিনাটি হয়তো থাকি যায়, অলপ ষ্ট্ৰাকচাৰেল খুঁটিনাটি থাকে, সেইবিলাক এতিয়া ৰেক্টিফাই বা শুধৰণি
1: কৰিছে,
0: নতুন চিন্তা আৰম্ভ হৈছে।
1: এতিয়া কৃষিৰ জৰিয়তে যিটো বহনক্ষম উন্নয়ন, সেই বহনক্ষম উন্নয়নটোৰ বিষয়ে অকণমান কওক।
0: এতিয়া কৃষিৰ জৰিয়তে বহনক্ষম উন্নয়ন হ'ব লাগিলে, বহনক্ষম উন্নয়নটো আমাৰ এনেকুৱা হ'ল যে আজিৰ যি অৱস্থাত আমাৰ আছে, আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে বা নতুন প্ৰজন্ম বা অহা যিমান প্ৰজন্ম আহি থাকিব তেওঁলোকৰ কাৰণেও আমি বাতাৱৰণটো, মাটি, পানী, বায়ু এটা ভাল অৱস্থাত এৰি থৈ যাব লাগিব। সেইটো বৰ্তমান জেনেৰেশ্যনৰ দায়িত্ব। গতিকে সেইটো যদি এচিভ কৰিব লাগে, তেতিয়াহ'লে আমি তেনেকুৱা এটা অৱস্থাত এৰি থৈ যাব লাগে, তেতিয়া আমাৰ কৃষকসকল বা কৃষিখণ্ডৰো বহুলভাৱে আমি চিন্তা চৰ্চা কৰিবলগা এটা সময় আহি গৈছে। গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব, তাৰ কাৰণে আমি এতিয়া ৰাসায়নিক সৰ্বস্ব কৃষি সমূলি বাদ দিব লাগিব। অকল উৎপাদন বঢ়ালেই নহ'ব, আমি ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগিব। উৎপাদন হয়তো অলপ কম হ'ব, কিন্তু আমি জৈৱিক বা আমাৰ প্ৰাকৃতিক কৃষিৰ ফালে লাহে লাহে আমি গৈ থাকিব লাগিব। আমাৰ ৰাসায়নিক, বিশেষকৈ পেষ্টিচাইড, যিবিলাক ঔষধ পাতি আমি যধে মধে ব্যৱহাৰ কৰি আছোঁ, সেইবিলাক আমি বন্ধ কৰিব লাগিব। আৰু আমি যদি আমি কেতিয়াবা বেমাৰ যেতিয়া দেখাবলৈ যাওঁ ডক্টৰ এজনৰ ওচৰলৈ, তেতিয়া সাধাৰণতে কি হয়, কিছুমান ডক্টৰে কি হয়, এটা ঔষধ লিখি দিয়ে। কিছুমান ডক্টৰে দেখিব যে লিষ্ট অফ ঔষধ, বহুত 4-5, 6-7 ঔষধ লিখি দিলে। তাৰমানে কি, যে আসল বেমারটা যদি প্রপার ডায়াগনোসিস হয় তেতিয়াহলে ঔষধ বেশি না লাগে, ঔষধ এটা বা দুটা সাফিসিয়েন্ট। ঠিক তেনে ধরনে আমার কৃষকসকলেও বা আমার কিছুমান ক্ষেত্রত কৃষিটো আমি দেখি থাকো যে যধে মধে যিকোনো ঔষধ মারি আছে, তার মানে আসলতে বেমার হয়েছে না পোক হয়েছে আমি না জানো। কিবা এটা দেখিছো, মোর খেতিডরাত প্রবলেম এটা হয়েছে, অমুকে কৈছে এইটো ঔষধ মাৰ, তমুকে কৈছে সেইটো ঔষধ মাৰ, মাৰি দি আছোঁ আমি। এই প্ৰক্ৰিয়াবিলাক, এই আচৰণবিলাক আমি বন্ধ কৰিব লাগিব। আমি কি হৈছে প্ৰপাৰ ডায়েগনচিছ আমি কৰিব লাগিব। কৰাৰ পিছত আমি, কাৰণ ৰাসায়নিকবিলাক, আমি ৰাসায়নিক ঔষধেই হওক বা ৰাসায়নিক সাৰেই হওক, আমি সমূলি বাদ দি পেলাই এতিয়া যদি আমি গুচি যাওঁ প্ৰাকৃতিক কৃষিৰ ফালে, তেতিয়াহ'লে উৎপাদন বহুতখিনি কমি যাব। সেইটো সম্ভৱ আজিৰ দিনত হৈ উঠা নাই,
1: মানে এটা ধাৰা যিহেতু চলি আছে,
0: ক্ৰমান্বয়ে কৰিব। আৰু তাৰ কাৰণে প্ৰপাৰ ডায়েগনচিছটো সেইকাৰণে খুব জৰুৰী। যিটো হৈছে সেইটো সময়ত যদি এটা ঔষধত এবাৰে মাৰি দিলোঁ, বেমাৰটো ভাল হৈ গ'ল। গতিকে তেনেকুৱা ব্যৱস্থাবিলাক অলপ জানিব লাগিব, কাৰণ আগৰ কৃষক আৰু এতিয়াৰ কৃষকৰ মাজত তফাত বহুত আছে। আগৰ কৃষকৰ লগত তুলনা কৰিলে আজিতো বহুত আজিকালি এডুকেটেড, বহুত শিক্ষিত কৃষক আমাৰ অসমতো এতিয়া আছে। গতিকে তেওঁলোকে আগভাগ লৈ পেলাই এটা তেনেকুৱা এটা ধাৰা এটা সৃষ্টি কৰিব লাগিব। আমাৰ FPO FPCবিলাক হৈছে, অৰ্গেনাইজড ফাৰ্মিঙত আমি গুচি গৈছোঁ এতিয়া FPO FPCৰ জৰিয়তে, আৰু সেইখিনি চব শিক্ষিত মানুহ। গতিকে তেওঁলোকে দায়িত্ব আছে যে আমি এনেধৰণে আমি অলপমান বেলেঞ্চ এটা আনিব লাগিব, ক'ৰবাত কোনোবাইটো কৰিব লাগিব,
1: সকলোৱে সচেতন হ'ব লাগিব,
0: সকলোৱে সচেতন। আজি মই ৰেডিঅ'টক কৰিলোঁ, কালি মই পেপাৰত লিখিলোঁ, কালি মই ট্ৰেইনিং এটা দিলোঁ, সেইখিনি যদি ইমপ্লিমেণ্ট নহয় তেতিয়াহ'লে কেনেকৈ হ'ব। গতিকে

0: সেইখিনি কথা আমি এতিয়া আমাৰ শিক্ষিত সমাজে, শিক্ষিত কৃষকসকলৰ অলপ আগভাগ লৈ পেলাই সেইখিনি আগুৱাই লৈ যাব লাগিব, যাতে ভৱিষ্যতটো আমাৰ সুৰক্ষিত হয়। আৰু খাদ্যৰ সমস্যাও নহয়, খাদ্যৰ সমস্যাওতো হ'ব নোৱাৰিব। গতিকে এনেকুৱা গোটেই বেলেঞ্চ এটা আনি পেলাই যদি আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লেহে আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট বা বহনক্ষম উন্নয়নৰ ব্যৱস্থা এটা আমি কৰিব পাৰিম।
1: উৎপাদনো সঠিকভাৱে হ'ব লাগিব আৰু সকলোৱে দায়বদ্ধ হ'ব লাগিব।
2: ইমান পৰে আজি কৃষি আলোচনা অনুষ্ঠানত উন্নয়নৰ বাবে কাৰ্বন ফাৰ্মিং এই বিষয়ৰ আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে শ্বিলঙনিৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডক্টৰ হেমেন কলিতাই। আজিৰ কৃষি আলোচনা অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাই কৃষি আলোচনা শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক গান্ধী প্ৰসংগ।

0: অস্পৃশ্যতা। গান্ধীজীয়ে সাম্যবাদৰ পক্ষে সমৰ্থন আগবঢ়াইছিল। অস্পৃশ্যতাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধক তেওঁ আঁতৰাব বিচাৰিছিল। তেওঁ লিখিছিল, বৰ্তমান সময়ৰ অস্পৃশ্যতা হিন্দুৰ অতি ডাঙৰ কালিমা, শাস্ত্ৰৰো পৰিপন্থী, মানৱীয় মূল্যবোধৰো পৰিপন্থী। কেৱল মাথো জন্মগত উদ্দেশ্যক লৈয়ে মানুহ অস্পৃশ্য হ'ব নোৱাৰে। উচ্চ নিজ ভেদাভেদক লৈ খেলা খেলখন হিন্দু ধৰ্মৰ বাবে অতি ঘৃণা লগা বিষয়, যিটোৱে নেকি আমাৰ সকলোৰে জীৱনত এক ভয়াৱহ প্ৰভাৱ পেলাইছে। গান্ধীজীয়ে অতি দুখেৰে কৈছে, অস্পৃশ্যতা নামৰ অভিশাপটোৱে হিন্দু ধৰ্মৰ প্ৰকৃত সত্তাটোকে গ্ৰাস কৰি পেলাইছে। হিন্দু ধৰ্মই নিজক ধ্বংস কৰিবলৈ আগবাঢ়িছে। মই কেতিয়াবা অনুভৱ কৰোঁ যে অস্পৃশ্যতাৰ বিৰুদ্ধে আমি আগতীয়াকৈ সাৱধান হ'ব লাগে আৰু এই অভিশপ্ত ব্যৱস্থাটো আমাৰ মাজৰ পৰা আঁতৰাব লাগে। সকলো শ্ৰেণীৰ লোকৰ মাজত পঢ়িব নোৱাৰা পাৰ্থক্য থকা বুলি মই বিশ্বাস নকৰোঁ। ভগৱান শ্ৰীকৃষ্ণই গীতাত কোৱাৰ দৰে ধৰ্মত সকলোৰে সমান অধিকাৰ থকাটো মই বিশ্বাস কৰোঁ। গীতাশাস্ত্ৰই আমাক এইটোকে শিকাইছে যে সকলো জাতি, সকলো সম্প্ৰদায়ৰ লোকে সমানে সুবিধা পাব লাগে। কোনো এচাম মানুহক জন্মৰে পৰা অস্পৃশ্য হিচাপে ব্যৱহাৰ কৰাটো ভুল। য'ত দয়া আৰু শ্ৰদ্ধাৰ কথা জড়িত হৈ আছে, তেনেক্ষেত্ৰত এটি মৃতদেহ স্পৰ্শ কৰিলে অস্পৃশ্য হোৱা বুলি কৰা ধাৰণাটো ভুল। মৃতদেহ এটি বিধিগত ব্যৱস্থা লগোৱাৰ পাছত গা ধোৱা নাইবা দাড়ি চুলি খুৰোৱা কথাটো স্বাস্থ্যৰ ক্ষেত্ৰত বিবেচনা কৰিব পাৰি। এই ক্ষেত্ৰত কোনো এজন মানুহে গা নুধুলে তেওঁক লেতেৰা বুলি ঘৃণাব পাৰি, কিন্তু প্ৰকৃততে মানুহজন পাপী নহয়। এগৰাকী মাতৃক অস্পৃশ্য বুলিব পাৰি তেতিয়ালৈকে যেতিয়ালৈকে তেওঁ গা নুধুৱে বা হাত ভৰি পৰিষ্কাৰকৈ নুধুৱে। কিন্তু চাফ চিকুণ হোৱাৰ পাছত যদি তেখেতৰ উপৰিও আনে শিশুটিক স্পৰ্শ কৰে, তেনেক্ষেত্ৰত স্পৰ্শ কৰাৰ পাছত শিশুটি দূষিত হৈ নাযায়। কিন্তু দেখা যায় যে নিজ জাতিৰ লোকসকলক উচ্চ জাতি বুলি নিজকে পৰিচয় দিয়া লোকে এইসকলক জন্মৰে পৰাই অস্পৃশ্য হিচাপে ঘৃণা কৰি আহিছে। বছৰৰ পাছত বছৰ ধৰি এইসকলে শৰীৰত চাবোন তেল ঘঁহি আছে, ভাল সাজ পোছাক পিন্ধিছে, সুশিক্ষা লৈ ভাল চাকৰি কৰি আছে, তদুপৰি শুদ্ধ মনে গীতা পাঠ কৰি আছে, তথাপিও তেওঁলোক অস্পৃশ্য। এনে অধৰ্মী কথা নাশ কৰাৰ প্ৰয়োজন বুলি গান্ধীজীয়ে কৈছে।
1: এয়া আছিল অস্পৃশ্যতা সম্পৰ্কে মহাত্মা গান্ধীৰ বক্তব্য। এতিয়া আগবঢ়াইছো এটি ভজন।

গান্ধী প্ৰসংগ শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতৰ চামৰা আৰু জোতা চেণ্ডেল খণ্ডই বছৰি $4.5 বিলিয়ন সামগ্ৰী ৰপ্তানি কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলে প্ৰকাশ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত কালি নতুন দিল্লীত বিশ্ব প্ৰাণীৰোগ দিৱস উপলক্ষে এখন ৰাষ্ট্ৰীয় বহু অংশীদাৰিত্ব পৰামৰ্শ অনুষ্ঠানৰ আয়োজন কৰা হয়। 17 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ 2024-25ৰ বঁটা বিতৰণী অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কালি নিশাৰ এখন খেলত স্পেইনে পৰ্তুগালক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াত কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। দিনটোৰ আৰম্ভণিতেই পুৱা 10:30 বজাত নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। প্ৰধানমন্ত্ৰী মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ান্তোৱে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত অংশ লোৱাৰ পূৰ্বে দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব আৰু মূল খণ্ডসমূহৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ উপায় অন্বেষণ কৰিব। পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে দেশ দুখনে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সন্মানত ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ান্তোৱে আয়োজন কৰা ৰাজ্যিক ভোজৰ জৰিয়তে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত ইণ্ডোনেছিয়াৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰি তুলিব আৰু দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ চামৰা আৰু জোতা চেণ্ডেল খণ্ডই বছৰি $4.5 বিলিয়ন সামগ্ৰী ৰপ্তানি কৰে। এই উদ্যোগ খণ্ডৰ জৰিয়তে ব্ৰিটেইন, ওমান আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সৈতে কৰা মুক্ত বাণিজ্য চুক্তিৰ সম্প্ৰসাৰিত নেটৱৰ্কৰ দ্বাৰা ভাৰত লাভৱান হ'ব। নতুন দিল্লীত কালি অনুষ্ঠিত কাউন্সিল ফৰ লেডাৰ এক্সপৰ্টছ এক্সিলেন্স এৱাৰ্ড প্ৰদান অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে এই কথা প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰীগোৱেলে কয় যে চামৰা আৰু জোতা খণ্ডই ভাৰতীয় অৰ্থনীতিত মূল অৰিহণা যোগাই আহিছে আৰু এই উদ্যোগটোত বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষেত্ৰসমূহত শক্তিশালী কৰাৰ উদ্দেশ্যে ইয়াৰ গুণগত মান, বহন ক্ষমতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। তেওঁ অংশীদাৰীসকলক অনাগত সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ আৰু বিদেশত ইয়াৰ গুদাম তথা বিপণন নেটৱৰ্ক স্থাপন কৰি বিশ্বজোৰা ব্ৰেণ্ড গঢ়ি তুলিবলৈ আহ্বান জনায়। উন্নত উৎপাদন আৰ্হিৰ বাবে নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনাৰৰ সৈতে সহযোগিতা কৰাত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাই পৰম্পৰাগত ভাৰতীয় আৰ্হিসমূহ পুনৰুজ্জীৱিত কৰাত সহায় কৰাৰ লগতে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। শিক্ষাবিদ তথা জাতীয়তাবাদী ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 বছৰীয়া জয়ন্তী উপলক্ষে কালিৰ দিনটোক বিশেষ বুলিও কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীগোৱেলে অভিহিত কৰে। তেওঁ কয় যে ডঃ মুখাৰ্জীক তেওঁৰ নৈতিকতা আৰু আদৰ্শৰ বাবে পৰিচিত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত কালি নতুন দিল্লীত বিশ্ব প্ৰাণীৰোগ দিৱস উপলক্ষে এই ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় বহু অংশীদাৰিত্ব পৰামৰ্শ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মানৱ স্বাস্থ্য, পশু স্বাস্থ্য, বন্যপ্ৰাণী, পৰিৱেশ, শৈক্ষিক আৰু উন্নয়নমূলক খণ্ডৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণেৰে প্ৰাণীৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা দেশক ৰক্ষা কৰাৰ উদ্দেশ্যে এক স্বাস্থ্য প্ৰয়াসৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ডঃ ৰাকেশ গুপ্তাই কয় যে প্ৰাণীৰোগে বিশ্বৰ লগতে ভাৰততো জনস্বাস্থ্য, জীৱ জন্তুৰ স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তেওঁ কয় যে চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন খণ্ডৰ সমন্বয় শক্তিশালী কৰাৰ লগতে গৱেষণাগাৰ, কৰ্মশক্তিৰে সামৰ্থ্য বৃদ্ধি আৰু ডিজিটেল উদ্ভাৱনৰ চেষ্টা চলাই আহিছে। তেওঁ লগতে কয় যে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনাই এই ক্ষেত্ৰত বিশেষকৈ প্ৰশাসন, প্ৰস্তুতি আৰু সঁহাৰি, গৱেষণা আৰু বহনক্ষম অৰ্থনীতি ব্যৱস্থাৰ পৰিকাঠামো গঢ়ি তুলি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে সহায় কৰি অহা হৈছে। অনুষ্ঠানৰ আৰম্ভণি সত্ৰত প্ৰতিনিধিসকলে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জৰিয়তে প্ৰাণীৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে এটা শিকন সমল পেকেজো মুকলি কৰে। মন্ত্ৰালয়ে কয় যে এই পদক্ষেপে ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা শক্তিশালী কৰাৰ লগতে ভৱিষ্যতৰ জনস্বাস্থ্যৰ বাবে প্ৰস্তুতিৰ উন্নয়ন আৰু প্ৰাণীৰ ৰোগজনিত সংক্ৰামক ৰোগসমূহ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াব। কেন্দ্ৰীয় সহযোগিতা মন্ত্ৰী অমিত শ্বাহে কয় যে বিগত পাঁচ বছৰত সমবায় খণ্ডৰ সৈতে জড়িত প্ৰায় 30 কোটি লোকৰ জীৱনত সহযোগিতা মন্ত্ৰালয়ে নতুন শক্তিৰ সঞ্চাৰ কৰিছে। নতুন দিল্লীত সহযোগিতা মন্ত্ৰালয়ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ভাষণ দি শ্ৰীশ্বাহে কয় যে 2021 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰা এই মন্ত্ৰালয়ে সমবায় ব্যৱস্থাক আধুনিক, স্বচ্ছ আৰু প্ৰযুক্তিচালিত প্ৰতিযোগিতামূলক তন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে। তেওঁ কয় যে মন্ত্ৰালয়ে সমবায় খণ্ডৰ সন্মুখত থকা মূল প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰিছে আৰু এইসমূহৰ সমাধানৰ বাবে এক বিস্তৃত ৰোডমেপ প্ৰস্তুত কৰিছে। তেওঁ লগতে কয় যে 2047 চনত যেতিয়া দেশে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব তেতিয়া সমবায় আন্দোলনে এখন সমৃদ্ধিশালী ভাৰতৰ শক্তিশালী ভেটি হিচাপে কাম কৰিব। 2021 চনৰ 6 জুলাইত মন্ত্ৰালয় গঠনৰ কথা সোঁৱৰাই শ্ৰী অমিত শ্বাহে কয় যে এই সিদ্ধান্তই সমবায় খণ্ডৰ সৈতে জড়িত লাখ লাখ লোকৰ বাবে 75 বছৰীয়া অপেক্ষাৰ অন্ত পেলাইছে। তেওঁ লগতে কয় যে মন্ত্ৰালয়ে সমবায় খণ্ডই দশক দশক ধৰি সন্মুখীন হোৱা অৱহেলাৰ অন্ত পেলাইছে। মন্ত্ৰালয়ৰ কৃতিত্বসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰীশ্বাহে কয় যে 30টা খণ্ডৰ 8,58,000ৰো অধিক সমবায় সমিতি আৰু 32 কোটি সদস্য সামৰি এক সংহত ডিজিটেল ডাটাবেছ সৃষ্টি কৰা হৈছে। প্ৰতিটো খণ্ডৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী সমবায় সমিতিসমূহক স্বীকৃতি আৰু উৎসাহিত কৰা হ'ব বুলিও ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সোতৰ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ 2024-25ৰ বঁটা বিতৰণী অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিজয়ী বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষাৰ্থীসকলক বঁটা বিতৰণ কৰিব। শিক্ষাৰ্থীসকলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সংসদীয় পদ্ধতিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিগত 29 বছৰ ধৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মাজত সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। এই প্ৰতিযোগিতাৰ শেহতীয়া সংস্কৰণত দেশৰ 51খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে।

0: জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা ওড়িশাৰ ভুৱনেশ্বৰত জনজাতি গৱেষণা প্ৰতিষ্ঠানসমূহ শক্তিশালীকৰণৰ লক্ষ্যৰে দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জোৱেল ওৰামে কৰ্মশালাৰ উদ্বোধন কৰিব। এই কৰ্মশালাত প্ৰায় 200গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ ল'ব। এই উপলক্ষে জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয় বাৰাণসীয়ে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। জনজাতীয় কলা, সংস্কৃতি, ভাষা, পৰম্পৰাগত জ্ঞান আৰু দক্ষতা বিকাশৰ বাবে নিবেদিত প্ৰথমটো ডিজিটেল লাৰ্ণিং প্লেটফৰ্ম ট্ৰাইব এক্স মুকলি কৰা হ'ব। সমগ্ৰ দেশৰ জনজাতীয় গৱেষণা প্ৰতিষ্ঠানসমূহৰ কাম কাজ পৰ্যালোচনা কৰা আৰু ইয়াক উন্নত জ্ঞান প্ৰতিষ্ঠান, সাংস্কৃতিক কেন্দ্ৰ আৰু জনজাতীয় উন্নয়নৰ বাবে নীতি প্ৰস্তুতকাৰী কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাটোৱেই দুদিনীয়া কৰ্মশালাখনৰ মূল উদ্দেশ্য। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে নেশ্যনেল হাইৱেজ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ এখন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে আৰু সমগ্ৰ দেশতে বিকশিত হৈ থকা মাল্টি মডেল লজিষ্টিক পাৰ্ক, ৰোপৱে, ইণ্টাৰমডেল ষ্টেচন আৰু ৱেচাইড এমিউনিটিৰ প্ৰকল্প পৰ্যায়ৰ অগ্ৰগতিৰ মূল্যায়ন কৰে। বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে ভৱিষ্যতৰ বাবে সংহত পৰিবহণ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত এই পৰিৱৰ্তনশীল পদক্ষেপসমূহৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নৌখট পৰ্যায়ৰ এখন খেলত স্পেইনে পৰ্তুগালক 1-0 গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। 2010 চনত দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ জয় কৰাৰ পিছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে শুকুৰবাৰে লছ এঞ্জেলছত আমেৰিকা বা বেলজিয়ামৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এষ্টেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে 3-2 গলত জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰাউণ্ড অফ 16ৰ আন এখন মেটছত নৰৱেৰ বিৰুদ্ধে 2-1 গলত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত কালি ব্ৰাজিলৰ প্ৰবীণ খেলুৱৈ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতৰ চামৰা আৰু জোতা চেণ্ডেল খণ্ডই বছৰি 4.5 বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত কালি নতুন দিল্লীত বিশ্ব প্ৰাণীৰোগ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় বহু অংশীদাৰিত্ব পৰামৰ্শ অনুষ্ঠানৰ আয়োজন। 17 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ 2024-25ৰ বঁটা বিতৰণী অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কালি নিশা এখন খেলত স্পেইনে পৰ্তুগালক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছো। সুপ্রভাত।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপোনালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ সুপ্ৰভাতৰ আজিৰ খণ্ডটি। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছে, ভাগ্য কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা আপোন শক্তিক। আজি মঙলবাৰ, 1948 শকৰ আহাৰ মাহৰ আজি 22 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ 7 জুলাই। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:41 আৰু 51 ছেকেণ্ড আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:14 আৰু 54 ছেকেণ্ড। আজি কৃষ্ণা সপ্তমী। প্ৰিয় শ্ৰোতা, আমাৰ সকলোৰে ঘৰৰ সন্মুখত একোখনকৈ ফুলৰ বাগিচা আছে। সৰু সৰু ল'ৰা ছোৱালীক ফুলৰ বাগিচা কৰাৰ প্ৰতি কেনেধৰণে আকৰ্ষিত কৰিব পৰা যায়, এই সম্পৰ্কত আমি দুআষাৰ কথা পাতিছোঁ তিনিচুকীয়া জিলাৰ চৈখোৱাৰ বিশিষ্ট পৰিৱেশ কৰ্মী সুমিত দাসৰ সৈতে।
1: হয়, নমস্কাৰ। আপুনি যিটো বিষয় আজি আমাৰ সৈতে কথা পাতিবলৈ লৈছে, বিষয়টো অতিশয় গুৰুত্বপূৰ্ণ। শিশুৰ মনস্তত্বত আচলতে কিদৰে আমি বাগিচাকৰণ বা ফুলনি বাগিচাৰ প্ৰতি আমি আকৰ্ষিত কৰিব পাৰোঁ, বা ফুলনি বাগিচাই কিদৰে শিশুৰ মনস্তত্বত বিশেষ প্ৰভাৱ পেলায়, সেই সম্পৰ্কে আমি কিছু কথা ক'ম। প্ৰথমতে হ'ল, ফুল পৃথিৱীৰ এনেকুৱা এটা বস্তু যিয়ে সকলো শ্ৰেণীৰ মানুহকে আকৰ্ষিত কৰে। সেয়ে হয়তো বহুতে কয় যে ফুলৰ দৰে হওক আপোনাৰ জীৱন, আৰু শুভেচ্ছাৰ বাণীটো কয় যে ফুলৰ দৰে আপোনাৰ জীৱন সুন্দৰ হওক, প্ৰস্ফুটিত হওক। শিশুসকলৰ আচলতে যি মানসিক অৱস্থা, সেই মানসিক অৱস্থা যদি আমি মনস্তাত্ত্বিক দৃষ্টিকোণেৰে চাওঁ, শিশুসকলে যিকোনো বস্তু স্পৰ্শ কৰি চাব বিচাৰে। গতিকে আমাৰ কম বেছি পৰিমাণে সকলোৰে বাৰীত একোজোপা বা ততোধিক ফুল থাকে। গতিকে সেই শিশুসকলক আচলতে আমি সৰুৰে পৰাই যিকোনো বস্তুক আমি চাবলৈ শিকাব লাগিব। আমি জ্যেষ্ঠসকলে আচলতে শিশুসকলক ক'ব লাগিব যে আমাৰ বাৰীত এইবোৰ ফুল আছে আৰু আমি এই ফুলসমূহ এনেদৰে যত্ন ল'ব লাগে, আৰু ফুলবোৰ থাকিলে সেই তাত নানা ৰঙী পখিলাবোৰ আহে। পখিলাৰ সেই যিখন নানা ৰঙী জগত, সেই জগতখনে আচলতে শিশুৰ সেই কোমল মনটোক আকৰ্ষিত কৰিব। আৰু কিয় সেই ফুলপাহলৈ পখিলা আহে, বা ফুলপাহ থকাৰ কাৰণেই পখিলা কিয় আহে, বা পখিলাই সেই ফুলপাহত পৰি কি কৰে, সেই আটাইখিনি কথাৰে শিশুৰ যি মনোজগত, সেই মনোজগতত আচলতে জিজ্ঞাসাৰ এটা আমি ভাৱ ফুটাই তুলিব পাৰোঁ। আৰু সেই জিজ্ঞাসাই কি কৰে, প্ৰথমতে তেওঁলোকৰ মনত আচলতে যিটো বৈচিত্ৰ, পাৰ্থক্য, বিভিন্ন ধৰণৰ ফুলৰ পাৰ্থক্য, বা বাৰীখনতে আমি চাওঁ বিভিন্ন ধৰণৰ ফুল আমাৰ বাৰীত থাকে। আমি অতি সাধাৰণভাৱে যদি চাওঁ, আমাৰ প্ৰতিঘৰ মানুহৰ ঘৰত ৰাঙল ফুলপাহ থাকেই, মৌপান কৰিবলৈ তাত বিভিন্ন ধৰণৰ নানা ৰঙী পখিলা আচলতে উৰি ফুৰে। আৰু সেই শিশুসকলকে কেৱল নহয়, সকলো শ্ৰেণীৰ মানুহকে আচলতে আকৰ্ষিত কৰে। গতিকে সেই বিবিধতা বা সেই বৈচিত্ৰতা সম্পৰ্কে শিশুসকলে প্ৰথমতে উমান পায় যে হয় এনেকুৱা ধৰণৰ ফুলবোৰত এনেকুৱা ধৰণৰ পখিলাবোৰ আকৰ্ষিত হয়, আৰু বিবিধ ৰকমৰ ফুলৰ বিষয়ে তেওঁলোকে অৱগত হয়। তাৰপাছত হ'ল তেওঁলোকৰ মনত এটা সংৰক্ষণৰ চেতনা, একেবাৰে শিশু অৱস্থাতেই জীৱ বৈচিত্ৰ সংৰক্ষণৰ যিটো চেতনা, সেই চেতনাটো জাগি উঠে বুলি আমি চিন্তা কৰোঁ। কাৰণ তেওঁলোকে তেতিয়াই ভাবে যে ফুল থাকিলেহে পখিলা আহিব, বা ফুল থাকিলেহে তাত চৰাই আহিব। এতিয়া আমাৰ সেই জবা ফুলবোৰলৈ ৰঙামূৰীয়া মৌপিয়া চৰাইজনী আহে, গতিকে তেনেকৈ এটা ভাৱ জাগৃত হয়। আৰু তেওঁলোকৰ যিটো মন, সেই মনত এটা খুব ধুনীয়া ভাৱ এটা জাগৃত হয়। আৰু সৰুৰে পৰাই আচলতে শিশুসকলে যিটো নন্দনতাত্ত্বিক কথা বা তেনেকুৱা ধৰণৰ সৌন্দৰ্যবোধৰ কথা, সেইবিলাক সম্পৰ্কে তেওঁলোকে মানে চিন্তা ধাৰণাটো হয়। গতিকে বাগিচাৰ প্ৰতি আচলতে আমি শিশুসকলক ঘৰখনৰ পৰাই আমি আকৰ্ষিত কৰিব লাগিব। তাত আমাৰ জ্যেষ্ঠসকলৰ, অভিভাৱকসকলৰ যথেষ্ট ভূমিকা আছে। যেতিয়াৰ পৰাই শিশুৰ মানসিক অৱস্থাটোৰ বিকাশ হ'বলৈ আৰম্ভ কৰে, আমি আমাৰ অন্ততঃ আমাৰ বাৰীখনত থকা ফুল, কেৱল ফুলেই নহয়, সৰু বৰ উদ্ভিদৰ সৈতে চিনাকি কৰাব লাগিব, পখিলাবোৰ চিনাকি কৰাই দিব লাগিব, আমাৰ বাৰীত চাৰিওফালে থকা সেই চৰাইবোৰৰ সৈতে চিনাকি কৰাই দিব লাগিব। এনেদৰে আচলতে আমি এই শিশুসকলক বাগিচাৰ প্ৰতি, ফুলৰ প্ৰতি, বিচিত্ৰ প্ৰকৃতিৰ প্ৰতি আমি আকৰ্ষিত কৰিব পাৰোঁ।
0: কণ কণ ল'ৰা ছোৱালীক ফুলৰ বাগিচা কৰাৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিব পাৰি, এই সম্পৰ্কত আমাক দুআষাৰ ক'লে তিনিচুকীয়া জিলাৰ চৈখোৱাৰ পৰিৱেশ কৰ্মী সুমিত দাসে। অসমৰ এগৰাকী বিশিষ্ট লোক সংগীতৰ সাধক, বাঁহীবাদক প্ৰভাত শৰ্মা। তেওঁ 1960ৰ দশকৰ পৰা 1990ৰ দশকৰ শেষচোৱালৈকে অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট হিচাপে কর্মরত আছিল। 1973 চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি 1998 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। প্ৰভাত শৰ্মাৰ জন্ম হৈছিল 1935 চনৰ 7 জুলাইত বৰপেটা জিলাৰ সুন্দৰী দিয়া সত্ৰত। তেওঁ বৰপেটা চহৰৰ বিদ্যাপীঠত 10ম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছত তেওঁ সুন্দৰী দিয়া সত্ৰৰ গংগাধৰ দেৱ মিশ্ৰ আৰু সত্যকৃষ্ণ দেৱমিশ্ৰৰ পৰা সত্ৰীয়া সংগীতকে ধৰি বৰগীতৰ শিক্ষা গ্ৰহণ কৰে। সৰুৰে পৰা সংগীতৰ প্ৰতি ৰাপ থকা প্ৰভাত শৰ্মাই ভাৰতৰ শাস্ত্ৰীয় সংগীত আৰু অসমৰ লোকসংগীতৰ প্ৰাথমিক জ্ঞান আহৰণ কৰে বৰপেটাৰ জয়কৃষ্ণ সংগীত বিদ্যাপীঠৰ মতিলাল দাস আৰু গিৰিশচন্দ্ৰ দাসৰ পৰা। পিছলৈ তেওঁ বৰপেটাস্থিত বৰগীত গায়ক নৰহৰি বুঢ়া ভকত, যাদৱচন্দ্ৰ পাঠক আৰু দয়ালচন্দ্ৰ সূত্ৰধাৰৰ পৰা সত্ৰীয়া সংগীতৰ পুংখানুপুংখ জ্ঞান আহৰণ কৰে। অনাতাঁৰ শিল্পী আব্দুল ৰেহমানৰ পৰা তেওঁ বাঁহীৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা লয়। তাৰোপৰিও প্ৰভাত শৰ্মাই কলিকতাস্থিত বাঁহীবাদক গৌৰ গোস্বামীৰ পৰাও বাঁহীৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। তেওঁ অসমৰ থলুৱা বাদ্যযন্ত্ৰীক লৈ পাঞ্চজন্য সংসদধ্বনি নামৰ এটি সুৰ সমলয় দল গঠন কৰিছিল। পিছলৈ ইয়াক দেৱগান্ধাৰ নামেৰে নামকৰণ কৰা হয়। ব্লেক মানি, সন্তান, সন্ধ্যাৰাগ, সাৰথি, আপোনজন, মোহমুক্তি, অনল, কদম তলে কৃষ্ণ নাচে, শ্ৰীমন্ত শংকৰদেৱ আদি অসমীয়া ছবিত প্ৰভাত শৰ্মাই সংগীত পৰিচালক ৰূপে কাম কৰাৰ উপৰিও দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত প্ৰচাৰিত ধাৰাবাহিক পথৰু ঘাটে ৰিঙিয়াই আৰু বৃকুদৰ বৰুৱাৰ বিয়াত তেওঁ সংগীত পৰিচালনা কৰিছিল। 2001 চনত তেওঁক অসম চৰকাৰে শিল্পী দিৱস বঁটা প্ৰদান কৰে। অসমীয়া লোকসংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2004 চনত তেওঁক প্ৰদান কৰা হয় সংগীত নাটক একাডেমি বঁটা। এইগৰাকী বিশিষ্ট বাঁহীবাদক তথা লোকসংগীতৰ শিল্পী প্ৰভাত শৰ্মাৰ মৃত্যু হয় 2021 চনৰ 2 মাৰ্চত। 1981 চনৰ 7 জুলাই তাৰিখে জন্ম হৈছিল ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত ক্ৰিকেট খেলুৱৈ মহেন্দ্ৰ সিং ধোনীৰ। তেওঁ এজন আক্ৰমণাত্মক মিডল অৰ্ডাৰ বেটছমেন আৰু উইকেট ৰক্ষক আছিল। বিশ্বৰ সীমিত অভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ ফিনিচাৰসকলৰ এজন বুলি তেওঁক গণ্য কৰা হয়। 2004 চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত তেওঁ আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ এবছৰৰ পাছতে শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ টেষ্ট অভিষেক ঘটায়। মহেন্দ্ৰ সিং ধোনীৰ জন্ম হয় ঝাৰখণ্ডৰ ৰাঁচীত 1981 চনৰ 7 জুলাইত। 2007 চনত তেওঁ ৰাহুল দ্ৰাবিড়ৰ পৰা ভাৰতীয় এদিনীয়া দলৰ অধিনায়কত্ব লাভ কৰে আৰু ভাৰতে প্ৰথমবাৰৰ বাবে শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ মাটিত দ্বিদেশীয় শৃংখলাত বিজয় সাব্যস্ত কৰে। তেওঁৰ নেতৃত্বতে ভাৰতে 2007 চনৰ 2020 বিশ্বকাপ, 2007-08 চনৰ চিবি ছিৰিজ, 2010 চনৰ এছিয়া কাপ, 2011 চনৰ বিশ্বকাপ আৰু 2013 চনৰ ICC চেম্পিয়নছ ট্ৰফিত বিজয় সাব্যস্ত কৰিছিল। 2011 চনৰ বিশ্বকাপৰ ফাইনেলত ধোনীয়ে 79 বলত অপৰাজেয় 91 ৰান কৰি ভাৰতৰ জয়লাভত প্ৰভূত অৰিহণা যোগাইছিল। 2013 চনৰ জুন মাহত চেম্পিয়নছ ট্ৰফিৰ ফাইনেলত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰাৰ লগে লগে ধোনী ICC-ৰ 3টা ট্ৰফি, বিশ্বকাপ, চেম্পিয়নছ ট্ৰফি আৰু 2020 বিশ্বকাপত বিজয় সাব্যস্ত কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়। মহেন্দ্ৰ সিং ধোনীয়ে 2008 আৰু 2009 চনত ICC বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ বঁটা, 2007 চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু 2009 চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে। 2011 চনৰ 1 নৱেম্বৰত ভাৰতীয় স্থলসেনাই তেওঁক সন্মানীয় লেফটেনেণ্ট কৰ্ণেল ৰেংক প্ৰদান কৰে। ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ, তেওঁৰ প্ৰকৃত নাম মহম্মদ ইউচুফ খান। দিলীপ কুমাৰৰ জন্ম হৈছিল অবিভক্ত ভাৰতবৰ্ষৰ পেছোৱাৰত 1922 চনৰ 11 ডিচেম্বৰত। ট্ৰেজেডি কিং নামেৰে প্ৰসিদ্ধ অভিনেতাজনৰ কেৰিয়াৰৰ প্ৰথম ছবি আছিল 1944 চনত মুক্তিপ্ৰাপ্ত জোঁৱাৰ ভাটা। নায়ক হিচাপে 60ৰ দশকত 60খনৰো ওপৰৰ ছবিত অভিনয় কৰা দিলীপ কুমাৰ পদ্মভূষণ, দাদাচাহেব ফাল্কে বঁটা, পদ্মবিভূষণ আদি বঁটাৰে সন্মানিত হৈছে। 1998 চনত দ্বৈত ভূমিকাত অভিনয় কৰা কিলা ছবিখনেই আছিল দিলীপ কুমাৰৰ জীৱনৰ শেষ ছবি। এইগৰাকী বিশিষ্ট অভিনেতাৰ মৃত্যু হয় 2021 চনৰ এই 7 জুলাইত। বিশিষ্ট নগঞা সমাজ সংগঠক কালীমোহন বৰুৱা, নগাঁৱৰ আগশাৰীৰ ছপাশালৰ স্বত্বাধিকাৰী তথা নগাঁৱত প্ৰথম ছপাশালৰ সূচনাকাৰী কালীমোহন বৰুৱাৰ জন্ম হৈছিল 1902 চনত নগাঁও জিলাৰ পুৰণি গুদামত। তেওঁৰ দেউতাক পুৰণি গুদামৰ মৌজাদাৰ আছিল আৰু পৰৱৰ্তী সময়ত তেওঁ শিক্ষকতাৰ বৃত্তি গ্ৰহণ কৰিছিল। কালীমোহন বৰুৱাই 1920 চনত নগাঁও চৰকাৰী বালক উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা কৃতিত্বৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ 1921 চনত ঐতিহ্যমণ্ডিত কটন কলেজত নামভৰ্তি কৰে। উল্লেখযোগ্য যে কালীমোহন বৰুৱাই 1924 চনত নগাঁৱত সূৰ্য প্ৰিণ্টিং ৱৰ্কছ নামৰ এটি ছপাশাল প্ৰতিষ্ঠা কৰে, যাৰ বাবে কালীমোহন বৰুৱাৰ অৱদান নগাঁৱৰ ছপাশালৰ ইতিহাসৰ এক সোণালী অধ্যায়ৰূপে বিবেচিত হয়। কালীমোহন বৰুৱাই তেওঁৰ ভাতৃ মহেন্দ্ৰ বৰুৱাৰ লগ লাগি 1924 চনত উক্ত ছপাশাল আৰম্ভ কৰিছিল। উক্ত ছপাশালটোৱেই নগাঁৱত প্ৰথম ছপাশালৰূপে পৰিগণিত হয়। উল্লেখযোগ্য যে প্ৰেছৰ

জীৱিত কালত ৰেলৱে ইঞ্জিনিয়াৰৰ চাকৰিৰ আশা পৰিত্যাগ কৰি স্বাধীনভাৱে জীয়াই থকাৰ আদৰ্শ প্ৰতিষ্ঠা কৰিছিল তেওঁ। এইগৰাকী বৰেণ্য ব্যক্তিৰ মৃত্যু হয় 1963 চনৰ 7 জুলাইত। প্ৰিয় শ্ৰোতা, এইখিনিতে খন্তেক বিৰতি লৈ শুনোৱা হওক ডলি ঘোষৰ কণ্ঠৰ এই গীতটি।

0: ইতিহাসত আজি দিনটো এইবাৰ আহিছোঁ এই প্ৰসংগলৈ। ভাষাতত্ত্ববিদ দেৱানন্দ ভৰালীৰ মৃত্যু হয় এই দিনটোতে। অসমপ্ৰেমী মাণিক বৰুৱাৰো মৃত্যু হয় এই দিনটোতে। বিশিষ্ট ভাৰতীয় কবি কেদাৰনাথ সিঙৰ জন্ম হৈছিল 1934 চনৰ এই দিনটোতে। নেপালৰ ৰজা জ্ঞানেন্দ্ৰ বীৰ বিক্ৰম শ্বাহদেৱৰ জন্ম হয় 1947 চনৰ এই 7 জুলাইত। ইংৰাজ ৰহস্য ঔপন্যাসিক ছাৰ আৰ্থাৰ কনান ডাইলৰ মৃত্যু হয় 1930 চনৰ এই দিনটোতে। মিজো নেশ্যনেল ফ্ৰণ্টৰ শীৰ্ষ নেতা লাল ডেংগাৰ মৃত্যু হয় 1990 চনৰ এই দিনটোতে। আৰু আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক আলফ্ৰেড ডি ষ্টিফানৰ মৃত্যু হয় 2014 চনৰ এই 7 জুলাই তাৰিখে। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। আপোনালৈ পুনৰ শুভেচ্ছা জনাই আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: সুপ্ৰভাত। অনুষ্ঠানটি শুনিলে, আজিৰ অনুষ্ঠানটি যোগদান আগবঢ়ালে প্ৰাঞ্জল শইকীয়াই। আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz আৰু AIR এপযোগে।

0: গম পাওঁ। পলা পলা পলা পলা
1: মাজনী, ঐ মাজনী, এ ভিতৰৰ পৰা ওলাই আহ। হে ভগৱান, ৰক্ষা কৰা, ৰক্ষা কৰা।
0: এ ভাঙিল ভাঙিল, ওপৰৰ দুইটা ৰদ ভাঙিলে।

0: কৃষ্ণ কৃষ্ণ, ভাল কাৰুৱে যে গাত নপৰিল দেই।
1: ৰমেন, ঐ ৰমেন, এইবাৰ কি ভাগিল?
2: এই নকব আৰু দাদাইদেউ, ওপৰৰ ৰদ দুইডাল ভাগিলে।
1: হেৰ শুন, তোক কিমানবাৰ ক'ম আৰু, ঘৰটো বনাইছ যেতিয়া ভালকে বনা, এবাৰহে বনাবি। আজিকালি প্ৰায়ে অসমত ভূমিকম্প হয়, তই যি টি ৰদ ব্যৱহাৰ নকৰিবি, বুজিছ? আৰু টাটা কোম্পানীৰ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ, বুজিছ? টাটা কোম্পানীৰ ৰদ।
3: এই আমাৰ নগাঁৱত ক'ত পামহে দাদাইদেউ?
1: নগাঁৱৰ এল পি ষ্টন চাৰিআলিৰ টাটা ষ্টীল আছিয়ানাত, তাকো 5% ৰেহাইত।
3: অ', টাটা ষ্টীল আছিয়ানাত ন?
1: ল ল, ফোন নম্বৰটো লৈ ল, 9101772513।
3: অঁ দিয়কচোন, ফোন নম্বৰটো কি ক'লে? 9101772513।
4: টাটা ষ্টীল আছিয়ানাত উপলব্ধ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ। প্ৰয়োজনৰ বাবে যোগাযোগ কৰক 9101772513 নম্বৰত, নগৰ এলফিনষ্টন চাৰিআলিৰ দক্ষিণপাত বাছ আস্থানৰ সমীপত।
5: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
4: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
5: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4000 টকাৰ পৰা।
4: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
6: অকিউলাছ আই হস্পিটেল।
4: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000067883।
5: পুনৰ কৈছো 6000067883।
4: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকিউলাছ আই হস্পিটেলত।
7: আকাশবাণী নগাঁও, শুনোৱা হওক মোৰ সোনা। আজিৰ মোৰ সোনা অনুষ্ঠানত শুনোৱা হওক কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে এয়া কাজল বোলছবিত মহম্মদ ৰফিৰ কণ্ঠত শুনোৱা হওক এই গীতটি।

শ্ৰোতাই মূৰ্ছনা অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু এ আই আৰ এফ যোগে। অনুষ্ঠানত এবাৰ শুনোৱা হওক কিশোৰ কুমাৰৰ কণ্ঠত পতিতা বোলছবিৰ এই গীতটি।

এইখিনিতে জনাই থওঁ, আজি 10 বজাত শুনিবলৈ পাব এটি অন্তৰংগ আলাপ অনুষ্ঠান। এই অনুষ্ঠানত শুনিবলৈ পাব চামগুৰিৰ PMC বৰজুৰী RKS বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে হোৱা অন্তৰংগ আলাপ অনুষ্ঠান। বিদ্যালয়তে বাণীবদ্ধ কৰি অনা এই আলাপ অনুষ্ঠানত ভাগ ল'ব আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰনাথে।

মূর্ছনা অনুষ্ঠানটির ইমানতে অন্ত পড়িল। এইখিনিতে জনাই থওঁ, আজি 10 বজাত শুনিবলৈ পাব এটি অন্তরঙ্গ আলাপ অনুষ্ঠান। অনুষ্ঠানটিত শুনিবলৈ পাব চামগুৰি PM শ্রী বৰজুৰী RKS বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে হোৱা অন্তৰঙ্গ আলাপ। বিদ্যালয়তে বাণীবদ্ধ কৰি অনা এই আলাপ অনুষ্ঠানটিত ভাগ ল'ব আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰনাথে।

0: দুৰ্গাময়ী বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল সচিন্দ্ৰ কুমাৰ অধিকাৰী, গীতৰ সুৰ আছিল প্ৰভাত শৰ্মাৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী দিলীপ দাস, গীতৰ কথা আৰু প্ৰযোজনা তৰুণ শৰ্মাৰ।

0: দিলীপ দাসৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আৰু প্ৰযোজনা আছিল তৰুণ শৰ্মাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো গীতাঞ্জলি গায়নৰ কণ্ঠৰ এটি গীত, গীতিকাৰ মনোৰমা বৰগোহাঁই, প্ৰযোজনা কিশোৰ দাসৰ।

0: গীতাঞ্জলি গায়নৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল মনোৰমা বৰগোহাঁই, প্ৰযোজনা আছিল কিশোৰ দাসৰ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী জয়প্ৰকাশ মেধি, গীতিকাৰ মুকুট সিংহ ফুকন, প্ৰযোজনা কিশোৰ দাসৰ।

জয়প্ৰকাশ মেধিৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল মুকুট সিংহ ফুকন, প্ৰযোজনা আছিল কিশোৰ দাসৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনো আহক অজিত কুমাৰ বৰদলৈৰ গীতৰ কথাৰে মালবিকা বৰাৰ কণ্ঠৰ এটি গীত।

মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল অজিত কুমাৰ বৰদলৈ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি পুৱা 9:20 লাইভ ফোন ইন কল্পটোৰো শুনিবলৈ পাব। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য কৃষকৰ তেজে ধোৱা ইতিহাস পথুৰুঘাট আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেকচতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 যোৰহাট জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা অসম চুক্তিৰ আধাৰত ৰাজ্যত 172,673 বিদেশী চিনাক্ত 31,789 বিদেশীক বহিষ্কাৰ জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি আৰু বিশ্বকাপ ফুটবলত পৰ্টুগালক হৰুৱাই স্পেইনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ 4-1 গলৰ ব্যৱধানত আমেৰিকাৰ বিৰুদ্ধে বেলজিয়ামৰ জয়লাভ ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন পুৱা 9:30 পৰা সদনৰ দ্বিতীয় দিনৰ কাম কাজ আৰম্ভ হ'ব সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব ড্ৰাগছমুক্ত অসম সন্দৰ্ভতো আজি সদনত আলোচনা হ'ব সদন পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ'ব কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16 বৈঠক অনুষ্ঠিত হ'ব বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত কালি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদ কৰে কালি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়া বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে AIUDFO বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদ কৰে সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে কেৰাণক কালি উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয় বিজেপি অসম গণ পৰিষদ আৰু BPF দলে ডঃ কেৰাণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে 3খন মনোনয়ন দাখিল কৰিছিল বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়
1: মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰথমখন ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থী শ্ৰী হাবে কেৰাণ প্ৰস্তাৱক শ্ৰী পীয়ুষ হাজৰিকা সমৰ্থক শ্ৰী সুশান্ত বুঢ়াগোহাঁই দ্বিতীয়খন অসম গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থী হাবে কেৰাণ প্ৰস্তাৱক ডঃ তপন দাস সমৰ্থক ধৰ্মেশ্বৰ ৰয় তৃতীয়খন BPF দলৰ পৰা প্ৰাৰ্থী হাবে কেৰাণ প্ৰস্তাৱক শৰণ বড়ো সমৰ্থক মনেশ্বৰ বৰ্মাই দাখিল কৰিছে আৰু 3খনে বৈধ হয় আন কোনো প্ৰাৰ্থীয়ে উপাধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল নকৰাত শ্ৰী হাবে কেৰাণক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰিলো
0: সদনত কালি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয় ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয় অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈকে 172,673 বিদেশী চিনাক্ত কৰা হৈছে চলিত বৰ্ষৰ 30 জুন পৰ্যন্ত ৰাজ্য চৰকাৰে 31,789 বিদেশী বহিষ্কাৰ কৰিছে বিধানসভাত কালি গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে অগপ বিধায়িকা দীপ্তিমণি চৌধুৰীয়ে বিদেশী চিনাক্তকৰণ সন্দৰ্ভত উত্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে 29,663 বিদেশীক ইতিমধ্যে পুছবেক পদ্ধতিৰে বহিষ্কাৰ কৰা হৈছে গোৱালপাৰা জিলাৰ মতিয়াৰ ট্ৰেঞ্জিট কেম্পত মুঠ 174 চিনাক্ত বিদেশীক ৰখা হৈছে বুলি তেওঁ সদনৰ মজিয়াত উল্লেখ কৰে 2011 চনৰ পৰা চলিত বৰ্ষৰ 30 জুনলৈ মুঠ 2,366 বিদেশী বহিষ্কাৰ কৰা হৈছে 2011 চনত 152 জন 2012 চনত 66 জন 2013 চনত 33 জন 2014 চনত 24 জন 2015 চনত 1 জন 2016 চনত 13 জন 2017 চনত 26 জন 2018 চনত 35 জন 2019 চনত 87 2020 চনত 69 জন, 2021 চনত 33 জন, 2022 চনত 63 জন, 2023 চনত 52 জন, 2024 চনত 8 জন, 2025 চনত 1411 জন আৰু 2026 চনত 263 জন বিদেশীক বহিষ্কাৰ কৰা হৈছে। আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এতিয়ালৈকে 70 জন লোকে নাগৰিকত্বৰ বাবে আবেদন কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত উল্লেখ কৰিছে। এইসকল আবেদনকাৰীৰ ভিতৰত 6 জন ব্যক্তিৰ আবেদন নিষ্পত্তি কৰি নাগৰিকত্ব প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত জাপানৰ ৰাষ্ট্ৰদূত অ'ন কেইচিৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত দুয়োগৰাকী নেতাই ছেমি কণ্ডাক্টৰ, স্বচ্ছ শক্তি আৰু জাপানী ভাষাৰ প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা কৰে। অসমে জাপানী ভাষাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জাপানৰ প্ৰতিনিধিগৰাকীৰ আগত ব্যক্ত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা মতে আলোচনাত দুয়োপক্ষৰ মাজত সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহে স্থান লাভ কৰে। এই আলোচনাকালত ৰাষ্ট্ৰদূতগৰাকীয়ে মুখ্যমন্ত্ৰীক জাপানৰ পৰম্পৰাগত চাহমেলেৰে আপ্যায়ন কৰে। উল্লেখযোগ্য যে উদ্যোগ, প্ৰযুক্তি, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিৰ দৰে বিভিন্ন ক্ষেত্ৰত অসম আৰু জাপানৰ মাজত শেহতীয়াকৈ সহযোগিতা বৃদ্ধি পাইছে। জাপানে ভাৰতৰ বিভিন্ন প্ৰান্তত বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। তেনে সময়তে মুখ্যমন্ত্ৰী আৰু জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ এই বৈঠক গুৰুত্বপূৰ্ণ হৈ পৰিছে। ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপথ উদ্যান শীৰ্ষক 1খনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰীয়া সমষ্টিতো আজি এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। এই উপলক্ষে সোণাপুৰৰ টোপাতলিত আজি বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজ ভূমি সংৰক্ষণ সন্দৰ্ভতো বক্তব্য প্ৰকাশ কৰে। উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজ ভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ কালি অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আৰু অহা 8 আগষ্টত ছাত্ৰ সংগঠনটোৰ সংবিধান গৃহীত হোৱা দিনটোৰ 60 বছৰ পূৰ্তি উপলক্ষে হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ লগতে শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীত সন্থাৰ তৰফৰ পৰা কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
2: হিয়াৰ আমতো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম 70 বৰ্ষৰ 2 মাহ বাকী আছে। এই 2 মাহত সদৌ অসম ছাত্ৰ সন্থাই বিস্তৃত কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। কিছুমান কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাই নিজাববীয়াকৈ গ্ৰহণ কৰিছোঁ আৰু কিছুমান কাৰ্যসূচী ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ লগত যৌথভাৱে ৰূপায়ণ কৰা হ'ব। জুলাই, আগষ্ট, ছেপ্টেম্বৰ 8 তাৰিখলৈকে বিস্তৃত কাৰ্যসূচী সমগ্ৰ অসমত ৰূপায়ণৰ প্ৰস্তুতি চলোৱা হৈছে। সুধাকণ্ঠগৰাকীৰ জন্ম 70 বৰ্ষ সমগ্ৰ অসমত প্ৰতিটো অঞ্চলত ৰূপায়ণ কৰিবৰ কাৰণে যুঁজা কৰা হৈছে আৰু ভূপেন হাজৰিকাৰ লগত সান্নিধ্য লাভ কৰা 100গৰাকী ব্যক্তিৰ লিখনিৰ এখন স্মাৰক গ্ৰন্থও প্ৰকাশ কৰিবলৈ যুঁজা কৰি থকা হৈছে।
0: বৰগীতৰ বিশিষ্ট শিল্পী খনা দাস আৰু বিশিষ্ট তবলাবাদক লিখন শৰ্মালৈ 2026 বৰ্ষৰ ৰখেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয় বঁটা আগবঢ়োৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দ্বিতীয় দিনা হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী ৰুবি বৰা বৰদলৈক সংগীত ভাস্বৰ বঁটা প্ৰদান কৰা হ'ব। আজি যশস্বী বাঁহীবাদক লোকসংগীতৰ সাধক প্ৰভাত শৰ্মাৰ উপজা দিন। বৰপেটাত জন্ম লাভ কৰা শিল্পীগৰাকীয়ে প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট হিচাপে সেৱা আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। বাঁহীবাদক হিচাপে এগৰাকী নিপুণ শিল্পীৰ পৰিচয় দিয়া প্ৰভাত শৰ্মাই অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহক লৈ পাঞ্চজন্য শংখধ্বনি নামেৰে এটা সুৰ সমলয় গঠন কৰিছিল। পাছলৈ এই দলটিয়ে দেৱগান্ধাৰ নামে পৰিচিত হয়। তেওঁ সন্তান, সন্ধ্যাৰাগ, সাৰথী, আপোনজন, মহমুক্তি, কদমতলে কৃষ্ণ নাচে, শ্ৰীমন্ত শংকৰদেৱ ইত্যাদি অসমীয়া চিনেমাত সংগীত পৰিচালক হিচাপে কাম কৰাৰ লগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা প্ৰচাৰিত পথৰুঘাটে ৰিঙিয়াই আৰু বিকুদৰ বৰুৱাৰ বিয়া আদি ধাৰাবাহিকৰ সংগীত পৰিচালনা কৰিছিল। তেওঁ সংগীত নাটক একাডেমী বঁটাকে ধৰি ভালেসংখ্যক বঁটা আৰু সন্মান লাভ কৰিছিল। 2021 চনত মৃত্যু হোৱা এগৰাকী লোকসংগীতৰ শিল্পীৰ বাঁহীৰ সুৰে আজিও বহু শ্ৰোতাক বিমল আনন্দ দি আহিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত স্পেইনে পৰ্টুগালক 1-0 গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। 2010 চনত দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ জয় কৰাৰ পিছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে শুকুৰবাৰে লছ এঞ্জেলছৰ ষ্টেডিয়ামত আমেৰিকা বা বেলজিয়ামৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এষ্টেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে 3-2 গলত জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰাউণ্ড অফ 16ৰ আন এখন মেচত নৰৱেৰ বিৰুদ্ধে 2-1 গলত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত কালি ব্ৰাজিলৰ প্ৰবীণ খেলুৱৈ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। আনহাতে আজি পুৱা অনুষ্ঠিত ৰাউণ্ড অফ 16ৰ এখন খেলত বিশ্বকাপৰ পৰা আয়োজক দেশ আমেৰিকা বাহিৰ হ'বলগীয়া হয়। 4-1 গলৰ ব্যৱধানত বেলজিয়ামৰ ওচৰত আমেৰিকা পৰাস্ত হয়। এই জয়ৰ পাছত বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ মুখামুখি হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীক বিতাৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পুছবেক নীতিক সমালোচনা কৰি কালি IDF প্ৰধান তথা বিধায়ক বদৰুদ্দিন আজমলে সভা স্থগিতৰ প্ৰস্তাৱ দিয়াৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। এই বাতৰিটোৰ শিৰোনাম এই পৰ্যন্ত 2,000+ পুছবেক, আজমলৰ মতে এয়া জংঘলৰাজ। কৌশলগত গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপানৰ ৰাষ্ট্ৰদূত অনো কেইচিৰে বৈঠকত মিলিত হোৱা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। পেট্ৰলত 20% ইথানল মিহলোৱাৰ ফলত বাহনৰ মাইলেজ 30% হ্ৰাস পোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰা অভিযোগসমূহ কেন্দ্ৰই দৃঢ়তাৰে খণ্ডন কৰিছে। দেশজুৰি E20 পেট্ৰলক কেন্দ্ৰ কৰি অব্যাহত থকা উৰা বাতৰিক সম্পূৰ্ণ নস্যাত কেন্দ্ৰৰ ইথানলে নকমাই মাইলেজ, বিকল নহয় ইঞ্জিন শিৰোনামেৰে অসমীয়া খবৰ কাকতে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ মনজিত। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34°C আৰু সৰ্বনিম্ন 26°C হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন। সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা। অসম চুক্তিৰ আধাৰত ৰাজ্যত 172,673 বিদেশী চিনাক্ত, 31,789 বিদেশীক বহিষ্কাৰ। জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা। গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি। আৰু বিশ্বকাপ ফুটবলত পৰ্টুগালক হৰুৱাই স্পেইনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। 4-1 গলৰ ব্যৱধানত আমেৰিকাৰ বিৰুদ্ধে বেলজিয়ামৰ জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:00 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ। নমস্কার, জিলার রেহরুপ অনুষ্ঠানত আজি শুনক যোৰহাট জিলার রেহরুপ। আমার সঙ্গে আছে আমার সংবাদদাতা বিজয় শঙ্কর সন্দিকয়। 43 সংখ্যক যোৰহাট জিলা দিবস যোৱা 1 জুলাই যোৰহাট জিলা আয়ুক্ত কার্যালয় প্রাঙ্গণত উলহ মালহরে জিলা আয়ুক্ত জয় শিবানীয়ে পতাকা উত্তোলন কার্যসূচী আরম্ভ করে। এই সন্দৰ্ভত বিস্তৃতভাৱে কৈছে যোৰহাট জিলাৰ পৰা আমাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকয়ে।
1: 43 সংখ্যক যোৰহাট জিলা দিৱস জুলাই 1 তাৰিখে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় প্ৰাংগণত উলহ মালৰে জিলা আয়ুক্ত জয় শিৱানীয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচী আৰম্ভ কৰা হয়। অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী ডক্টৰ পৰাণ বৰুৱা, অধিবক্তা ইন্দ্ৰজিৎ কাকতি আৰু সমাজকৰ্মী ৰঞ্জন শইকীয়াক সম্বোধনা জনোৱা হয়। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত 43 সংখ্যক যোৰহাট জিলা দিৱসৰ মুকলি সভাখনত বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাট থিয়েটাৰ হলত আৰম্ভপূৰ্ণভাৱে অনুষ্ঠিত হয়। মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম ঔদ্যোগিক অন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ আৰু বিশিষ্ট লেখক তথা সমাজকৰ্মী শান্তনু পূজাৰীয়ে সভাত উপস্থিত থাকি যোৰহাটৰ ঐতিহাসিক আৰু গৰিমাৰ বিষয়ে বহলাই কয়। জিলা দিৱসৰ অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা যোৰহাট জিলাৰ সমূহ নাগৰিকৰ সুবিধাৰ্থে জাগৃত যোৰহাট নামেৰে এটা অনলাইন পৰ্টেল মুকলি কৰা হয়। এই পৰ্টেলটোৰ জৰিয়তে জিলাখনৰ সকলো নাগৰিকে জিলা আয়ুক্ত কাৰ্যালয়লৈ নহাকৈ জিলা আয়ুক্তজনলৈ নিজৰ মতামত পৰামৰ্শৰ লগতে বিভিন্ন আবেদন আৰু অভিযোগ দাখিল কৰিব পাৰিব। তদুপৰি কৃষি, হস্ততাঁত, অসামৰিক প্ৰতিৰক্ষা, উদ্যোগ, শিক্ষা, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা বিশিষ্ট ব্যক্তিসকলক সম্বোধনা জনোৱা হয়। জিলা দিৱসৰ লগত সংগতিত ৰাখি জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্য সংস্কৃতি সন্ধিয়া আয়োজন কৰা হয়। যোৰহাটৰ ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ শিল্পীসকলে সুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কলাজয়ী গীতেৰে আৰম্ভ কৰা সংস্কৃতি অনুষ্ঠানত অন্যতম আকৰ্ষণীয় প্ৰদৰ্শন আছিল বিদ্যুৎ বিকাশ শইকীয়াৰ ৰচনা আৰু পৰিচালনাত যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে প্ৰদৰ্শন কৰা এখন মনোৰম ব্যংগ নাটক।
0: যোৰহাট জিলা প্ৰশাসনৰ ফ্লেগশ্বিপ পদক্ষেপ প্ৰগতিৰ সামৰণি অনুষ্ঠান তথা কেৰিয়াৰ কাউন্সিলিং কাৰ্যসূচী যোৱা 30 জুনত অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত টাইম, ত্ৰিজুচ ফাউণ্ডেশ্যনৰ সহযোগত আৰু ONGC আৰু বেদান্তৰ পৃষ্ঠপোষকতাত জিলাখনৰ 8টা কেন্দ্ৰত সপ্তাহজুৰি চলা এই কাৰ্যসূচীত মুঠ 2147 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

নির্বাচিত 100গৰাকী শিক্ষাৰ্থীৰ বাবে অতিৰিক্ত 6 সপ্তাহ আৰু 50গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে এবছৰ বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰগতিৰ এই ব্যতিক্ৰমী পদক্ষেপে গ্ৰাম্য আৰু সুবিধাবঞ্চিত অঞ্চলৰ মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে বুলি মন্তব্য কৰে। যোৱা 25 জুনত তিতাবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই বিভাগৰ বিষয়বৰ্গৰ সৈতে বৃহত্তৰ তিতাবৰৰ জলসোধানাগাৰ পৰিদৰ্শন কৰি চলি থকা শ্লাজ সম্পৰ্কীয় সমস্যাসমূহ আৰু শোধানাগাৰটোৰ সামগ্ৰিক পৰিচালনা তথা ৰক্ষণাবেক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। পৰিদৰ্শনৰ সময়ত শ্লাজ ব্যৱস্থাপনা পদ্ধতিৰ মূল্যায়ন কৰা হয় আৰু শোধানাগাৰটোৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে পৰিচালনাগত মানদণ্ড অনুসৰণ নিশ্চিত কৰিবলৈ শ্লাজৰ সঠিক পৰিচালনা আৰু নিষ্কাশনৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয়। লগতে জলশোধনাগাৰটোৰ নিয়মীয়া পৰিচালনা আৰু ৰক্ষণাবেক্ষণমূলক কাৰ্যকলাপসমূহো পৰ্যালোচনা কৰা হয় আৰু জনসাধাৰণলৈ দক্ষতাপূৰ্ণ আৰু নিৰৱচ্ছিন্ন সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে সকলো প্ৰয়োজনীয় কাম সময়মতে সম্পূৰ্ণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হয়। জিলাৰ এৰূপ অনুষ্ঠানত আজি শুনিলে যোৰহাট জিলাৰ এৰূপ। কাইলৈ এই একেই সময়তে আন এখন জিলাৰ এৰূপলৈ অহাৰ আশাৰে আজিলৈ বিদায় লৈছো। নমস্কাৰ।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছো আপুনি বিচৰা গীত। এয়া প্ৰথমটো ফোন কল লৈছো।
2: হেল্ল'
3: হেল্ল'
2: হয়, এই আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত?
3: হয়, মই গীত এটি শুনিব বিচাৰিছিলোঁ।
2: প্ৰথমতে আপুনি আপোনাৰ নামটো কওক আৰু ক'ৰ পৰা কৈছে?
3: মোৰ নাম মিনতি গোহাঁই, মই নগাঁৱৰ পৰা কৈছোঁ।
2: হয়, কি গীত শুনিবনো?
3: ভূপেন হাজৰিকাদেৱৰ মোৰ গান হওক,
2: বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান, এই গীতটি শুনিব নহয় জানো?
3: হয়,
2: ননৈৰ পৰা কোৱা বুলি ক'লে। হয়, আপুনি কি কৰেনো?
3: মই এনে স্কুলত কাম কৰিছিলোঁ ৰাঙলুত, টিচিং।
2: হয়, এতিয়া কৰে নকৰে?
3: অঁ, এতিয়া মানে এতিয়া বাদ দিয়ে, ঘৰতে।
2: বাৰু ঠিক আছে, অনুৰোধৰ গীতটি বজাওঁ, শুনক।

0: Astarga.
1: Hello, namaskar.
2: Namaskar. Apuni kune koise aru kor pora koise?
1: Moi Kampur Roingalga pa tolu.
2: Hoy, apnar naam to kokson?
1: Moi naam to amra Phonindo na.
2: Hoy. Aje ki git phoni bonu?
1: Moi apnar ek mona Hindi mujhe Nagin film je, Nagin film o apnar Lata Mangeshkar ji ke gaan.
2: Hoy.
1: Samje kya main nahi koe na?
2: Hoy, hoy. বাৰু ঠিক আছে, শুনাই দিম গীতটি। হয় আপুনি, হয় হেল্ল', হয় আপুনি কি কৰেনো বাৰু?
1: মই আপোনাৰ আৰ্মি মেডিকেল বিভাগৰ পৰা আপোনাৰ ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লোৱা গৈ
2: আছে। হয়, এতিয়া কি কৰি আছে?
1: ঠিক
2: আছে বাৰু, অনুৰোধৰ গীতটি বজাইছো, শুনক।
1: হয়, ধন্যবাদ,
2: ধন্যবাদ।

0: হেল্ল', এই আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত, আপোনাৰ
1: হয়
0: নামটো কওক আৰু কোনে কৈছে?
1: মই জামুগুৰিৰ পৰা কৈছোঁ, হেৰি শ্ৰী বুদ্ধদেৱ নাথ।
0: হয়, আজি কি গীত শুনিব?
1: গানটো শুনিব বিচাৰিছোঁ, পাখি পাখি, এই জুবিন গাৰ্গৰ গানটো যে,
0: হয় হয়,
1: সেইটো শুনাই দিলে ভাল লাগিব দিয়ক।
0: ঠিক আছে বাৰু।
1: হয়,
0: আপুনি কি কৰেনো বাৰু?
1: বৰ্তমান মই ৰিটায়াৰমেণ্ট, ঘৰতে বহি আছোঁ। IAS অফিচত কৰিছিলোঁ, সৰু সুৰা চাকৰি এটা,
0: হয়
1: এতিয়া ঘৰতে বহি আছোঁ আৰু, ৰিটায়াৰ হৈ।
0: হয় হয় বাৰু, ঠিক আছে, অনুৰোধৰ গীতটি বজাইছোঁ, শুনক।

0: হেল্ল'
1: হয় হয়
0: হয়, আপুনি কোনে কৈছিল আৰু ক'ৰ পৰা কৈছে?
1: হয় মই মৰিগাঁও কিতাবাৰী জিবি পাটৰ কৈছোঁ।
0: নামটো আকৌ এবাৰ কওকচোন।
1: জিবি পাটৰ
0: হয়, কি গীত শুনিব আজি?
1: ভূপেন হাজৰিকাৰ যিকোনো এটা গীত দিলেই হ'ব।
0: ভূপেন হাজৰিকাৰ যিকোনো এটা গীত শুনিব নহয় জানো?
1: হয়
0: বাৰু, আপুনি কি কৰেনো?
1: হাউচ ৱাইফ হয়।
0: হয়, ঠিক আছে বাৰু, অনুৰোধৰ গীত দিব যাওঁ, শুনক।
2: সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ? সঁচা পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব,

0: হেল্ল'
1: হেল্ল'
0: হয়, এই আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত?
1: হয়,
0: আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই বৰবিলাক ভোমাগুৰিৰ পৰা কৈছোঁ।
0: হয়,
1: মই একেবাৰে পুৰণা ফিল্মৰ গান এটা শুনো।
0: শুনিব বাৰু, আপোনাৰ নামটো কৈ লওকচোন।
1: মোৰ নাম ফণীন্দ্ৰ নাথ কাকতি।
0: হয়, কি গীত শুনিব বিচাৰিছে?
1: জিদ্দি ফিল্মৰ গানটো শুনাই দিব, আহাম তুমছে কিছু কাহে নাপায়।
0: ঠিক আছে, শুনাই দিম বাৰু। হয়, আপুনি ভোমোৰাগুৰিৰ পৰা কোৱা বুলি কৈছে?
1: হয় হয়, বৰ ভোমোৰাগুৰি।
0: হয়, ঠিকেই আছে বাৰু, অনুৰোধৰ গীতটি বজাওঁ, শুনক।

0: হেল্ল'
1: হেল্ল'
0: হয়, আপুনি ক'ৰ পৰা কৈছে আৰু আপোনাৰ নামটো কওকচোন।
1: মই ঘাটিচুক নগাঁৱৰ পৰা কৈছোঁ।
0: হয়
1: মোৰ নামটো শ্ৰী নীলাক্ষী মেধি বৰুৱা হয়।
0: হয়, আপুনি আপুনি মানে কি গৃহিণী নে
1: মই
0: কৰ্মত ব্যস্ত?
1: হাউছৱাইফ।
0: বাৰু ঠিক আছে বাৰু, আপুনি যে কি গীত শুনিব
1: মই জুবিন গাৰ্গটো শুনিব
0: শুনিব
1: বিচাৰিছোঁ।
0: বিচাৰিছে নহয়? বাৰু ঠিক আছে, শুনাই দিম বাৰু। আপোনাৰ হবি কি, আপুনি কি ভাল পায়?
1: মই এনেই হবি মই টেইলাৰিং মানে কাপোৰ চিলাই ভাল পাওঁ। মোৰ ঘৰত টেইলাৰিঙৰ কামো আছে, কৰি
0: হয়
1: ভাল পাওঁ।
0: হয় হয়, আপুনি কি চিলাই কওকচোন, কি কি চিলাই অকণমান?
1: কাপোৰ মানে কি মই চাদৰ মেখেলা চিলাওঁ,
0: হয়,
1: হেৰি তাৰপিছত আকৌ এনেকৈ ব্লাউজ চিলাওঁ, দহি গুঠোঁ।
0: আপোনাৰ সংসাৰখনৰ বিষয়ে কওকচোন অকণমান।
1: হয়, মোৰ সংসাৰ মানে কি আমাৰ ঘৰত চাৰিজনী পাঁচজনীয়া পৰিয়াল আছে, মানে কি ল'ৰা ছোৱালী দুটা আছে,
0: হয়
1: শাহুমা আছে।
0: ঠিক আছে, আপোনাৰ লগত কথা পাতি ভাল লাগিল। অনুৰাগ গীতটি বজাইছোঁ, শুনক।

0: হেল্ল'
1: হেল্ল'
0: হয়, আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত
1: মই নাৰায়ণ দেৱ কৈ আছোঁ,
0: ক'ৰ পৰা কৈছে?
1: নগাঁৱৰ পৰা
0: ক'ৰ পৰা কৈছে?
1: নগাঁৱৰ শাস্ত্ৰী নগৰ।
0: হয়,
1: মই এটা গান শুনিম।
0: কওকচোন, কি গীত শুনিব?
1: দূৰলৈ নাযাবা।
0: হয়, এই গীতটি বজাই দিম বাৰু। হয়, আপুনি কি কৰেনো বাৰু?
1: মই দোকান কৰি আছোঁ।
0: হয়, দোকান মানে কিহৰ দোকান? হয় হয়, গাঁৱতে খুলিছে নহয় জানো? ৰেচনৰ দোকানখনৰ পৰা আপোনাৰ সংসাৰখন ভালকৈ চলে নে? হয় হয় হয়, বাৰু ঠিক আছে, আপুনিও ভালকৈ সংসাৰখন চলাই থাকক। অনুৰোধৰ গীতটি বজাইছোঁ, শুনক।

আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া আগবঢ়াইছোঁ এটি অন্তৰংগ আলাপ অনুষ্ঠান। আজিৰ অন্তৰংগ আলাপ অনুষ্ঠানত শুনক চামগুৰিৰ পি এম শ্ৰী বৰজুৰি আৰ কে এছ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে হোৱা অন্তৰংগ আলাপ। বিদ্যালয়তে বাণীবদ্ধ কৰি অনা এই আলাপ অনুষ্ঠানত ভাগ লৈছে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰনাথে।

0: শ্ৰোতাসকল, আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ মজিয়াৰ পৰা পি এম শ্ৰী বৰজুৰী আৰ কে এছ হাইস্কুলত উপস্থিত হৈছোঁ আৰু 1968 চনতেই এই বিদ্যালয়খন প্ৰতিষ্ঠিত আৰু একেবাৰে চাহ বাগিচা অঞ্চলৰ, আৰু আজি মোৰ সন্মুখত সকলো ছাত্ৰ ছাত্ৰী থিয় হৈ আছে স্কুলৰ ইউনিফৰ্মতে। অকণমান কথা পাতিম আৰু বিদ্যালয়ৰ শিক্ষক ইয়াতে উপস্থিত আছে, আমি প্ৰথমতে চিনাকি হওঁ।
1: মই মানে প্ৰধান শিক্ষক এইখন বিদ্যালয়ৰ।
0: নামটো?
1: মোৰ নাম হৈছে ৰাতু গঞ্জু।
0: কি পঢ়ায় আপুনি?
1: মই আগতে সমাজবিদ্যা আৰু ইংৰাজী পঢ়াইছিলোঁ, হয় আৰু আন আন ছাবজেক্টবিলাকো পঢ়াইছিলোঁ।
0: হয়, আৰু এজন মোৰ কাষতে আছে, নামটো?
2: মোৰ নাম অমৰেন্দ্ৰ দলে, মই বিজ্ঞান পঢ়াওঁ।
0: মোৰ অনুমান হৈছে আপুনি টেটত?
2: নিউলি এপইণ্ট।
0: হয়, কোন জেগাত ঘৰ আপোনাৰ?
2: মোৰ ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখানা সমষ্টিৰ।
0: লখিমপুৰৰ পৰা এই চাহ বাগিচা এৰিয়াত আপুনি পঢ়াইছে, কেনেকুৱা লাগিছে?
2: মোৰ যথেষ্ট ভাল লাগিছে, অঞ্চলৰ মানুহবিলাক খুবেই ভাল আৰু যথেষ্ট সহযোগিতা আগবঢ়ায়, আৰু ল'ৰা ছোৱালীবিলাকো বহুত মৰম লগা আৰু যথেষ্ট শিষ্টাচাৰ অনুসৰণ কৰে আৰু জানিবলৈ বিচাৰে, বহুত মানে আগ্ৰহী ল'ৰা ছোৱালী। আমাৰ ল'ৰা ছোৱালীবিলাক শিষ্টাচাৰৰ ক্ষেত্ৰত যথেষ্ট ভাল।
3: মোৰ নাম শিৱপ্ৰসাদ খনিকৰ, মোৰ ডিষ্ট্ৰিক্ট হৈছে লখিমপুৰ আৰু ঢকুৱাখানা সমষ্টিৰ পৰা আহিছোঁ। এবাৰ হয় টেট পৰীক্ষা পাছ কৰি
0: আহিছোঁ।
3: মই সমাজ বিজ্ঞান পঢ়াওঁ।
4: মোৰ নাম শ্ৰী মাঘিৰাম বসুমতাৰী, মোৰ ঘৰ কলিয়াবৰৰে। মই আজি 30 বছৰ ধৰি এইখন বিদ্যালয়তে শিক্ষকতা কৰি আছোঁ। আছে ঈশ্বৰৰ কৃপাত।
0: এজন ছাত্ৰক পাইছোঁ,
5: ৰণিত লোহাৰ, ক্লাছ 7।
0: ক্লাছ 7ত পঢ়া, আৰু এই ছোৱালীটো তুমি বিদ্যালয়ৰ পৰা পাইছা?
5: হয়।
0: দুপৰীয়া আহাৰ?
5: হয় পাইছোঁ।
0: কিতাপ
5: পাইছোঁ?
0: আৰু কি পাইছা? দুপৰীয়া আহাৰো দিছে, কিতাপো দিছে, আৰু ঘৰত দেউতাক কৈছে নাই যে কিতাপ দিছে, কাপোৰ দিছে, দুপৰীয়া আহাৰো দিছে?
5: কৈছোঁ।
0: কৈছা? অঁ, ঠিক আছে। ছাৰ, আপুনি 30 বছৰ, 30 বছৰ আগতে এই বিদ্যালয়খন কেনেকুৱা আছিলে?
4: আমি যেতিয়া মই 96ত আহিছিলোঁ এপইণ্টমেণ্ট লৈ, তেতিয়া স্কুলখনত এনেকুৱা অৱস্থা নাছিল, মানে বাঁহৰ বেৰা, কাঠৰ খুঁটা, তেনেকুৱা আছিলে। এতিয়া আজি 5-6 বছৰ ধৰি আমাৰ স্কুলখনৰ বহুত ভাল লাগিছে আৰু।
0: এয়া সকলো সুবিধা চাগে দিব পাৰিছে?
4: আমি ল'ৰা ছোৱালীক যিমানখিনি দিব পাৰিছোঁ সিমানখিনিতো ল'ৰা ছোৱালীৰ কাৰণে যথেষ্ট নহয় আজিৰ বৈজ্ঞানিক যুগত, আৰু আজি মডাৰ্ণ যুগত যি ধৰণৰ হ'ব লাগে আমি সম্পূৰ্ণ দিব পৰা নাই। ছাত্ৰ ছাত্ৰীক যিটো মানে টেকন'লজিত আমি পঢ়াব লাগে আমি পৰাপক্ষত আমি দি আছোঁ, কিন্তু কথা হ'ল কি আমাৰ মানে চৰকাৰী বিভাগৰ পৰা ফালৰ পৰা যিবিলাক মানে শিক্ষাৰ কাৰণে যিবিলাক বস্তু আহে সেইবিলাক আমি সময়ত পাবলৈ অকণ অসুবিধা হয় যদিও,
0: সমস্যা থাকে,
4: সেইটো সমস্যা অলপ আছে যদিও, তাৰ মাজতে আমি মিলাই কৰি নিছোঁ। আৰু অন্য ক'বলগীয়া আছে যদিও মানে বিশেষকৈ বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ সহশিক্ষকজনে কৈছে তেওঁ এই দুদিন বেছিদিন হোৱা নাই এপইণ্টমেণ্ট হোৱা, আহি যথেষ্ট সন্তুষ্ট হৈছে, আৰু ল'ৰা ছোৱালীক আমি সেইখিনি ৰাখিব পাৰিছোঁ। আমাৰ মানে জনসাধাৰণ ক'বলৈ গ'লে একদম সহজ সৰল জনসাধাৰণ, আমাৰ ইয়াত চাহ জনজাতিৰ লোক আছে, বড়ো সম্প্ৰদায় আছে, কাৰ্বি সম্প্ৰদায় আছে, আৰু দুই এটা মানে আমাৰ অসমীয়া মানুহ, অসমীয়া মানে কি অসমীয়া মানে হেৰি আৰু আহোম সম্প্ৰদায়, ঠিক তেনেধৰণৰ জাতিৰ মানুহ আছে আছে যদিও আমাৰ মিলা প্ৰীতিৰে ছাত্ৰ ছাত্ৰীসকলক আপুনি দেখিছেই সুসম্ভৱ, একেৰে সহজ সৰল, আৰু সিহঁতক আমি যি ধৰণৰ নিব বিচাৰোঁ সেইটো নিব পাৰিছোঁ, তেনেধৰণৰ আমি নিব পাৰিছোঁ। আৰু আশা কৰোঁ আমাৰ ৰিজাল্টৰ ক্ষেত্ৰতো আমি ঈশ্বৰৰ কৃপাত আমাৰ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ যিটো প্ৰচেষ্টা সেই চেষ্টাত মানে যথেষ্ট ধৰণৰ ভাল হৈ আছে, আৰু ভাল কৰিবলৈ আমাৰ শিক্ষাগুৰুসকলে বহুত কষ্ট কৰি আছে। কিন্তু এটাই কথা, আগত আমাৰ শিক্ষাগুৰু অলপ কম আছিল, তেতিয়া আমাৰ অলপ কষ্ট বেছি হৈছিলে। আমাৰ এই আজি মানে 8-9 মাহমান হৈছে, 8-9 মাহমানত আমাৰ 4জন শিক্ষক পাইছোঁ, টেট শিক্ষক পাইছোঁ, তেওঁলোকো যথেষ্ট অভিজ্ঞ থকা শিক্ষক, আৰু যথেষ্ট ধৰণৰ আমাৰ ছাত্ৰ ছাত্ৰীকো যথেষ্ট ধৰণৰ বিভিন্ন পদ্ধতিত কেনেকৈ ল'ৰা ছোৱালীয়ে শিক্ষা আহৰণ কৰিব পাৰে সেই পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছে, আৰু আগৰ শিক্ষকসকলেও যিটো কষ্ট কৰিছে তাৰ পৰা অলপ সহায় পাইছোঁ, সঁহাৰি পাইছোঁ আমি।
0: আকৌ কথা পাতিম, চাহ বাগিচা অধ্যুষিত অঞ্চলৰ ছাত্ৰ ছাত্ৰীক পঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ নীতি নিয়ম পালন কৰে বা নিজাকৈ কি চিন্তা কৰে?
3: ছাৰে অলৰেডি ক'লে যে টেকন'লজিৰ কথাটো, এতিয়া চাহ জনগোষ্ঠী বুলি ক'বলগীয়া নাই, আমাৰ অসমৰ প্ৰায়খিনি বিদ্যালয় ঠিক এনেকৈয়ে আছে যিবিলাক নেকি চাহ জনগোষ্ঠীয়ে হওক বা ভিতৰুৱা অঞ্চলত আছে, যিবোৰ ঠাইত যেনেকৈ ইয়াত এতিয়া নেটৱৰ্ক নাপায়। আমি যদি ক'বলৈ যাওঁ এতিয়া প্ৰযুক্তিবিদ্যাৰ যুগ, এনেকুৱা যুগত এ আই আছে, এনেকুৱা যুগত ডিজিটেল বোৰ্ডছ আছে, এনেকুৱা যুগত আপোনাৰ সকলোবিলাক সুবিধা আমি বৰ্তমান দেখিবলৈ পাইছোঁ। গতিকে আমাৰ বিদ্যালয়ত দুখনকৈ ডিজিটেল বোৰ্ড আছে, আমাৰ বাইদেউহঁতে ডিজিটেল বোৰ্ড ইউজ কৰে, আৰু বৰ্তমান সময়ছোৱাত আমি জানো যে ছাত্ৰ ছাত্ৰীয়ে মোবাইল বা এনেকৈ ধৰণে ব্যৱহাৰ কৰি বহুত বেছি ভাল পায়। তো গতিকে প্ৰজেক্টৰ ব্যৱহাৰ কৰি বা ডিজিটেল বোৰ্ড ব্যৱহাৰ কৰি যেতিয়া আমি শিক্ষা প্ৰদান কৰোঁ, সেইখিনি ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী বহুত উপকৃত হয় বুলি মই ভাবোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল সেইখিনি ক্ষেত্ৰত অকণমান কপাল ভাল বুলি ক'ব পাৰোঁ যে আমি সেইখিনি ক্ষেত্ৰত আমি যথেষ্টখিনি আগবঢ়াই নিছোঁ। তাৰোপৰি ছাত্ৰ ছাত্ৰীক আমি যিমানখিনি মেথডছ আছে, ধৰি লওক আপুনি ডেমনষ্ট্ৰেশ্যন মেথড হওক, মানে কেৱল লেকচাৰ মেথডটো আমি ইউজ নকৰোঁ পঢ়াওঁতে। চ' লেকচাৰ মেথডটো আপুনি যদি কেৱল ইউজ কৰে, ল'ৰা ছোৱালীয়ে টোপনি ধৰে বা এনেকুৱা ধৰণৰ প্ৰব্লেমছবিলাক আমি দেখিবলৈ পাওঁ। অঁ, আমি সেইটো কাৰণে ডেমনষ্ট্ৰেশ্যন আমি তাক কওঁ য'ত নেকি আপুনি ভালধৰণে দেখাই দিয়ে। ধৰি লওক আপুনি পৃথিৱীৰ বিষয়ে পঢ়াইছে, আপুনি পৃথিৱীৰ গোলকটো লগত লৈ গৈছে। তো গতিকে আমি এনেকৈ ধৰণে শিক্ষা দিব চেষ্টা কৰোঁ য'ত নেকি বৰ্তমান হৈ থকা ঘটনাবিলাকৰো আমি আভাস তেওঁলোকক দি যাওঁ।
0: হয়, আপোনালোকৰ বিদ্যালয়খনৰ নামৰ আগত পি এমটো লাগি আছে।
3: হয়, এইটো প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা বিদ্যালয়খন যিহেতু লোৱা হৈছে, সেইটো কাৰণে পি এম লিখি দিয়া হৈছে বৰ্তমান অৱস্থাত।
0: পি এম শ্ৰী বৰজুৰী আৰ কে এছ হাইস্কুল। গতিকে চৰকাৰী সাহাৰ্য কেনেকুৱা ইয়াত?
3: চৰকাৰী সাহাৰ্য যথেষ্টখিনি দিছে, যদিও অলপ যেনেকৈ ধৰণে পাব লাগে তেনেকৈ ধৰণে পোৱা নাই। এতিয়া মই যদি ক'বলৈ যাওঁ, এতিয়া আমি মিটিং কৰিছোঁ এই ঠাইটোত, আপুনি যদি চাই, এইটো ক্লাছৰুমো হয় মিটিঙো হয়। তো গতিকে পি এম শ্ৰী বিদ্যালয় হিচাপে আৰু টেকনলজিৰ ক্ষেত্ৰতো আৰু যথেষ্টখিনি লাগে।
0: শ্ৰোতাসকল, আজি আমি চাহ বাগিচা অধ্যুষিত অঞ্চলৰ পি এম শ্ৰী বৰজুৰী বিদ্যালয়ৰ এজন তেওঁ শিক্ষকৰ লগত কথা পাতিলোঁ। তেওঁ খুব সুন্দৰকৈ কথা কৈছে, নিশ্চয় চাগে সুন্দৰকৈ তেখেতসকলে পাঠদানো কৰে। আজি মোৰ সন্মুখত বিদ্যালয়ৰ বহুত ছাত্ৰ ছাত্ৰী আছে, আমাৰ ছাত্ৰ ছাত্ৰীকো এই সুযোগতে ময়ো অনুৰোধ কৰিব খুজিছোঁ, আকাশবাণীৰ হৈ যিসকলে শুনি আছে সেইখিনিতো শুনিয়ে আছে, পোনপটীয়াকৈ মোৰ আগত থকা ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিব খুজিছোঁ, তেওঁলোকে অকণ কষ্ট কৰক, নজনাটো ছাৰ বাইদেউক শিকাওক। আৰু তেখেতসকল টেট শিক্ষক, দূৰ দীপান্তৰ পৰা আহি ইয়াত আজি শিক্ষাদান কৰিছে। এই শিক্ষাদানৰ মূল্যটো আমাক ছাত্ৰ ছাত্ৰীয়েহে দিব কিন্তু।
3: ডেফিনেটলি, তেওঁলোকৰ যদি ৰিজাল্ট ভাল হয় তেতিয়াহে আমি যিটো কষ্ট কৰিছোঁ তাৰ কষ্টৰ ফলটো আমি পাম। এজন ছাত্ৰই যদি আপোনাৰ ধৰি লওক 20% বৰ্তমান পাই আছে, তাক যদি আমি 50%লৈ নিব পাৰিছোঁ, সেইটো ছাকচেছ হয়। চ' প্ৰত্যেকৰে ছাকচেছৰ সংজ্ঞাটো বেলেগ বেলেগ। গতিকে আমি যদি এজন ছাত্ৰক পঢ়িব নজনা ছাত্ৰজনক যদি পঢ়িব পৰাকৈ আমি যদি 10%ও তাক পোৱাইছোঁ, সেইটো ছাকচেছ হয়। 90% পোৱাটো ছাকচেছ বুলি কোৱাটো আমাৰ ভুল হয়।
0: সেইটো পাই গৈ আৰু
3: সেইটোৱে আমাৰ কাৰণে ছাকচেছ, আমাৰ কাৰণে গৌৰৱ হয়, যিটো নেকি তেওঁলোকে

0: প্ৰব্লেম হৈ আছে তাক আমি ছল্ভ কৰি আমি আগুৱাই নিয়াটোৱে আমাৰ মেইন কথা।
1: হয়, আপুনি যেতিয়া বিদ্যালয়ত পাঠদান কৰে তেতিয়া আপোনাৰ নিজা কৌশল কি অৱলম্বন কৰে? বহু ল'ৰা ছোৱালী দেখে কেতিয়াবা তেওঁলোকে অকণ উৎপাত কৰে বা খেলি মেলি এটা জীৱন পাৰ কৰে, আপুনি নিজাকৈ কেনেকৈ আগবাঢ়ে যে মই আজি এনেকৈ পঢ়াম?
2: আচলতে মই এজন বিজ্ঞানৰ শিক্ষক হিচাপত মই ট্ৰেডিশ্যনেল লেকচাৰ মেথডটোতকৈ বেলেগ মেথড কিছুমান অৱলম্বন কৰি মই শিক্ষা প্ৰদান কৰোঁ। ফৰ এক্সাম্পল, ব্ৰেইন ষ্টৰ্মিং মেথড। ব্ৰেইন ষ্টৰ্মিং মেথডত কি হয়, ল'ৰা ছোৱালীবিলাক অন্যমনস্ক হোৱাৰ চান্সেছটো খুব কম। ব্ৰেইন ষ্টৰ্মিং মেথড ইউজ কৰি যেতিয়া মই শিক্ষা প্ৰদান কৰোঁ, সিহঁতে কোনোবা এটা টপিক বৰ্ডত লিখাৰ পাছত এই টপিকখিনিৰ ওপৰত ৰিলেটেড মানে বিষয়বস্তুবিলাক বা কুৱেশ্যন আনচাৰবিলাক কি কৰা হয়, মানে ডিছকাছ কৰা হয়। সেইকাৰণে সিহঁতে মানে বেলেগকৈ অন্যমনস্ক হ'বলৈ টাইম নাপায়। আৰু এটা মেথড মই ইউজ কৰোঁ, এক্সপেৰিমেণ্টেল মেথড। এক্সপেৰিমেণ্টেল মেথডটো বিশেষকৈ লেবৰেটৰীত বেছিকৈ ইউজ কৰা হয়, আমাৰ এক্সট্ৰা ছায়েন্সৰ লেবো আছে। তাৰপাছত আৰু এটা মেথড ইউজ কৰা হয়, মই অকল ছায়েন্স নপঢ়াওঁ, মই মেথছৰো এটা দুটা ক্লাছ কৰা হয়। তাৰপাছত মেথছৰ ক্ষেত্ৰত মই এনেই ইনজেনেৰেলি আমাৰ স্কুলবিলাকত কি হয়, ডিডাক্টিভ মেথডটো ইউজ কৰা হয়। কিন্তু এইটো এটা ট্ৰেডিশ্যনেল মেথড, তাত কিছুমান ড্ৰবেক কিছুমান আছে। আজিকালি ইনডাক্টিভ মেথডটো ইউজ কৰিলে ল'ৰা ছোৱালী বেছিকৈ মানে মাইণ্ডটো মানে কি হয়, আপোনাৰ মানে ডাউটকেইটা ক্লিয়াৰ হোৱাৰ চান্স আছে। মানে এনেই মানে আগতে কি হৈছিলে, ফৰ্মুলা মুখস্ত কৰে আৰু সেই ফৰ্মুলাৰ ওপৰত বেছ কৰি অংকবিলাক কৰে। কিন্তু এই ফৰ্মুলাটো কেনেকৈ ডেভেলপ হৈছে সেইটো ল'ৰা ছোৱালীয়ে ভালকৈ নাজানে। কিন্তু মই সিহঁতক ইনডাক্টিভ মেথড ইউজ কৰি সিহঁতক কিছুমান ক্ষেত্ৰত মানে পঢ়াওঁ, মানে আগবঢ়াওঁ মানে। চ' সেইটো কাৰণে এইবিলাক মেথড অৱলম্বন কৰিয়ে মই সিহঁতক মানে নলেজটো প্ৰভাইড কৰি আছোঁ।
1: মই প্ৰধান শিক্ষকৰ কাষলৈ আহিছোঁ। হয়, প্ৰধান শিক্ষকক মই সুধিব খুজিছোঁ, বিদ্যালয়ৰ আমি দেখিছোঁ তেওঁলোকে খুব সুন্দৰকৈ ইউনিফৰ্ম পিন্ধা মোৰ সন্মুখত দেখিছোঁ, খুব সুন্দৰ পৰিপাতি, যদিও আমি চাহ বাগিচা বুলি ভাবি থাকোঁ আজি, কিন্তু এই পৰিপাতি হৈ আহিছে। তেওঁলোকক কি কি দিব পাৰিছে বিদ্যালয়ৰ পৰা?
3: বিদ্যালয়ৰ ফালৰ পৰা চৰকাৰে যিখিনি মানে আমাক সা সুবিধা দিছে, আমি কিতাপ যথেষ্ট পৰিমাণৰ আমি তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ বিদ্যালয়খনত, পৰাপক্ষত ব্যক্তিগতভাৱেও আমি চেষ্টা কৰি আহিছোঁ, দিবলৈ চেষ্টা কৰোঁ। এনেকৈ আমি মানে প্ৰায় 90% আমি মানে হেৰিবিলাক মানে সাহাৰ্যবিলাক আমি চৰকাৰী সাহাৰ্যবিলাক আমি ইয়াত ব্যৱহাৰ কৰি আছোঁ।
1: তেওঁলোকে চাহ বাগিচা অঞ্চলৰ অধ্যুষিত ছাত্ৰ ছাত্ৰী বুলি কিবা এক্সট্ৰাকৈ টকা পায় নেকি?
3: অঁ, চাহ শ্ৰমিকসকলৰ চৰকাৰে কিছুমান সা সুবিধা দিছে। আজিকালি অট' দিছে বাগান অঞ্চললৈ, মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা অট'ত অহা যোৱা কৰাৰ তেওঁলোকক ব্যৱস্থা কৰি দিছে
1: বিনামূলীয়াকৈ।
3: অট' আছে আমাৰ প্ৰায়বিলাক এল পি স্কুলৰ লগত যিখিনি আছে, এল পি আছে আমাৰ এইখিনিতে পুৰণা চালনা হাইস্কুলো আছে, তেওঁলোককো চৰকাৰে মানে এই 3 কিলোমিটাৰ 4 কিলোমিটাৰ দূৰত্বৰ ল'ৰা ছোৱালীখিনি যাতে অতি সোনকালে সময়মতে বিদ্যালয়ত আহি উপস্থিত হ'ব পাৰে, তেওঁলোকৰ কাৰণে চৰকাৰে সুবিধাবিলাক দিছে আৰু আমি সেইবিলাক সুবিধাবিলাক দিয়াত সহায় কৰিছোঁ।
1: আৰু পইচা পায় নেকি মাহেকে, বছৰেকে, কিবা?
3: মাহেকত তেনেকৈতো পোৱা নাযায়, যিবিলাক বিকলাংগৰ মানে ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে চৰকাৰে সময়ে সময়ে তথ্যবিলাক বিচাৰে। আমি সেইমতে আমি মানে তেওঁলোকৰ ডাটাখিনি আমি ছাবমিছন কৰোঁ আৰু সেই হিচাপে আহিলে আমি তেওঁলোকক সময়মতে ঘূৰাই দিওঁ।
1: আৰু তেওঁলোক যে ভৱিষ্যতে দেশৰ ভাল নাগৰিক হ'ব লাগিব, তেওঁলোকে যে ড্ৰাগছৰ পৰা আঁতৰি থাকিব লাগিব, ধূমপান বিৰোধৰ কথা থাকে, পৰিৱেশ দিৱস থাকে, কি কৰিলে আপোনালোকে?
3: অঁ, এই পৰিৱেশ দিৱসত আমি যথেষ্ট সংখ্যক আমি ল'ৰা ছোৱালীক পৰা গছ গছনি আনিবলৈ কওঁ। পৰাপক্ষত আমি বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ মিছাস্থিত যিটো মানে ছ'চিয়েল ফৰেষ্ট্ৰী আছে, প্লেণ্টেশ্যন এখন চেণ্টাৰ আছে, তাৰ পৰা আমি গছ পুলি কিনিও লৈ আহোঁ। আৰু কিনি আনি আপোনালোকে দেখিছে এই মানে এই কাপোৰে বেৰ দি পেলাই
1: সেউজীয়াকৰণ দেখিছে।
3: হয়, এইখিনি আমাৰ হয় সেইখিনি আমি যত্ন কৰিছোঁ যাতে পৰিৱেশটো সুৰক্ষিত হৈ থাকক
1: আৰু ইয়াতে যাতে তেওঁলোকে ভাল পৰিৱেশ দেখক আৰু এই দেখা পৰিৱেশটো ঘৰতে
3: শিকক আৰু ঘৰতো তেওঁলোকে দুই এখন জন্মদিনেই হওক বা তেনেকৈ পূজা পাৰ্বণত যিবা অনুষ্ঠানৰ দিনে হওক তেওঁলোকে একোখনকৈ গছ পুলি যাতে ৰুব, তাৰ কাৰণে আমি
1: চাইকেল দেখিছোঁ, চাইকেল দেখিছোঁ কওকচোন।
3: হয়, অঁ, চৰকাৰে চাইকেল দিছে আমাক, চৰকাৰে আমাক চাইকেল দিছে, আমি যিমানখিনি চাইকেল পাইছোঁ আমি বছৰে

0: বছরে মানে এইটোৰ নাইনৰ ল'ৰা ছোৱালীকে আমি চাইকেল দিয়াৰ ব্যৱস্থা কৰিছোঁ, কিন্তু যথেষ্ট সংখ্যক চাইকেল আছে আৰু দীঘলীয়া এটা হেৰি হ'ব, এইটো পুঁজিৰো এটা কথা,
1: সোনকালে হওক ব্যৱস্থাটো। আৰু তেওঁলোকৰ যে খেলাৰ ক্ষেত্ৰত কেনেকৈ, এই ছাত্ৰ ছাত্ৰীসকলে যিসকল মোৰ সন্মুখত বহি আছে তেওঁলোকে ৰাজ্যিক পৰ্যায়ত বা খেলো ইণ্ডিয়াত খেলিছে নেকি?
0: হয় হয় হয়, আপুনি ভাল প্ৰশ্ন কৰিছে। বিশেষকৈ আমাৰ জনজাতীয় অঞ্চলত খেলৰ প্ৰকোপটো আৰু নৃত্য গানৰ প্ৰকোপটোৰ মানে হেৰিটো অলপ বেছি, শৈক্ষিক ছাইডত তেওঁলোকৰ অলপ হেৰিটো কম, কিন্তু খেলা ধূলাৰ ক্ষেত্ৰত তেওঁলোকে বহুত আগবঢ়া, আৰু মানে ডান্স গান এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট আগবঢ়া, মই নিজেই দেখিছোঁ আৰু গম পাইছোঁ।
1: তোমালোকে কোনোবা দুই এজনে গান গাব লাগিব, তোমালোকে সাজু হৈ থাকা দেই, গান শুনিম তোমালোকৰ। আৰু বাইদেউ আপুনি হিন্দী পঢ়ায়, আপোনালোকৰ চিনাকি হোৱাই নাই, নামটো?
2: হয় নমস্কাৰ, মোৰ নাম প্ৰহেলিকা লস্কৰ, মই হয় মই 2019 টেট হাইস্কুল টেট ক্লিয়াৰ কৰি পেলাই ইয়াতে জইন কৰিছিলোঁ।
1: হিন্দীত কিমান তেওঁলোকৰ ফ্লুয়েন্স আছে?
2: হিন্দীত তেওঁলোকৰ মোটামুটি আছে বুলিয়ে ক'ব পাৰি, কাৰণ ইয়াতে যিহেতু আমাৰ টি গাৰ্ডেন এৰিয়া, তেওঁলোকে হিন্দীটো ভালো পায় আৰু ক'ব পাৰে, খালি লিখাত বহুত অসুবিধা আছিলে। হয় মই অহাৰ পিছত মানে ল'ৰা ছোৱালীখিনিক মই প্ৰথমতে মাত্ৰা বা বৰ্ণমালাখিনিয়ে শিকাইছোঁ, এই তাৰপিছৰ পৰা আপোনাৰ প্ৰত্যেক বছৰে হিন্দীত আমাৰ 5-6টাকৈ ল'ৰা ছোৱালীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে, সেইটো কাৰণে মানে ভাল লাগে, আমি উৎসাহী হওঁ, ময়ো নগাঁৱৰ পৰাই অহা যোৱা কৰোঁ, খালি এটা অসুবিধা পাইছোঁ।
1: কিমান গৌৰৱ কৰে, মই চাহ বাগিচাৰ ল'ৰা ছোৱালীক পঢ়াইছোঁ, মোৰ সন্তানে সেইসকল,
2: হয় হয় যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ, কাৰণ ভাল ল'ৰা ছোৱালী আমি নিজে উলিয়াব লাগিব। হয় সকলোৱে মানে কোৱালিটি ষ্টুডেণ্টখিনি আমি যদি শিক্ষকে নিজে আমি যদি কৰিব পাৰোঁ, সেইটো আমাৰ কাৰণে বেছি মানে গৌৰৱৰ কথা। যিহেতু টাউনৰ স্কুলত কি হয়, গাৰ্জেনবিলাকো কনচিয়াছ থাকে, ইয়াতে আমি প্ৰথম অসুবিধা সেইটো পাওঁ, কাৰণ গাৰ্জেনখিনি ইমান কনচিয়াছ নহয়, গতিকে আমি সেই পৰিৱেশত এই ল'ৰা ছোৱালীখিনিক স্কুলতে আমি বহুতখিনি দিবলগীয়া হয়।
1: হয় আকৌ কথা পাতিম, শিৱপ্ৰসাদৰ কাষলৈ আহিছোঁ, যে তেওঁলোকে অভিভাৱকক কেতিয়াবা সজাগ কৰিবলগীয়া হয়, হয়তো তেওঁ অসমীয়াত বিষয়টো বা বিজ্ঞানৰ বিষয়টো ভালকৈ লিখি আনিব পৰা নাই, আপুনি অভিভাৱকক কেনেকৈ সজাগ কৰে, মোবাইলত সজাগ কৰে নে কি কৰে, ঘৰে ঘৰে ভিজিট কৰে?
3: অভিভাৱকক সজাগ কৰিবৰ কাৰণে আমি কেইবাখনো অভিভাৱকৰ কাৰণে মিটিং পাতিছোঁ, য'ত অভিভাৱকসকল আহিছে আমি তেওঁলোকক তাত বুজাইছোঁ। তাৰোপৰি আমি আজিকালি টেকন'লজিৰ ক্ষেত্ৰত হোৱাটছআপ গ্ৰুপ আছে, চ' আমি হোৱাটছআপ গ্ৰুপ খুলি লৈছোঁ, হোৱাটছআপ গ্ৰুপৰ থ্ৰুৱেদি কোনোবা যদি ষ্টুডেণ্ট আমাৰ বিদ্যালয়লৈ অহাও নাই বা কোনোবা ষ্টুডেণ্টৰ যদি কিবা সমস্যা আছে আমি সেই হোৱাটছআপৰ থ্ৰুৱেদিও আমি সেইখিনি ইনফৰ্মেশ্যন তেওঁলোকক দিছোঁ। তাৰোপৰি মাঘী ছাৰ বা এনেকৈ ধৰণৰ আমাৰ কেইবাজনো শিক্ষক আছে, যি নেকি সুবিধা অনুযায়ী ছাত্ৰ ছাত্ৰীৰ ঘৰলৈও যায় অভিভাৱকক বুজাবৰ কাৰণে, কাৰণ এটা কথা আমি জানো যে অভিভাৱকৰ এৱাৰনেছটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়, কাৰণ অভিভাৱকে যদিহে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমাৰ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী যিমান আগবাঢ়িব লাগিছিলে সিমানখিনি আগবাঢ়িব নোৱাৰে।
1: কথা বিখ্যাত ব্যক্তিসকলৰ কথা, মহান মনীষীসকলৰ কথা কেনেকৈ কয় আপোনাৰ?
3: ষ্টৰী টেলিং এটা মেথড আছে, আমি ষ্টৰী টেলিং মেথডটো ইউজ কৰোঁ, কেতিয়াবা কেতিয়াবা তেওঁলোকক আমি ফটো দেখুৱাই বা এনেকৈ ধৰণে কাহিনীবোৰ কওঁ। আৰু বিশেষকৈ মই যদি ক'বলৈ যাওঁ, এনেকুৱা ধৰণৰ বহুত কেইজন বিষয়ে মানে মানুহ আছে যিখিনি কাৰণে তেওঁলোকে ইনস্পায়াৰ্ড হ'ব পাৰে, তেওঁলোকৰ জীৱনৰ লক্ষ্য বনাই ল'ব পাৰে। তো তাৰে ভিতৰত বৰ্তমান সময়ছোৱাত আমি যেনেকৈ লাভলীনা হওক বা আমি ঠিক তেনেকৈ ধৰণে যদি চাবলৈ যাওঁ হিমা দাস, এওঁলোকৰ বিষয়ে আমি উদাহৰণ হিচাপে দিওঁ, কেৱল মহাত্মা গান্ধী বা জৱাহৰলাল নেহেৰু বা আমি শংকৰদেৱ মাধৱদেৱৰ কথাই নহয়, তেওঁলোকৰ উপৰিও আমি এওঁলোকৰ কথাও তেওঁলোকক জনাওঁ যাতে তেওঁলোকে ইনস্পায়াৰ্ড হ'ব পাৰে, তেওঁলোকে আগুৱাই যাব পাৰে। আৰু এইবিলাক ক'বলৈ যাওঁতে আপুনি বিশেষকৈ ষ্টৰী টেলিং মেথডটো ইউজ কৰোঁ আৰু সাধুকথা শুনি এওঁলোকে বহুত বেছি ভাল পায়।
1: আজিকালি বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে, মোবাইলৰ লগত বহুত সময় খৰচ কৰে, ঘৰত কিবা এটা কবিতা লিখিবা, গল্প লিখিবা, বা আমাৰ চাহ বাগিচা অঞ্চলত কি কি অসুবিধা আছে, ঘৰত কি সমস্যা আছে, তোমালোকে লিখিবা, লিখি পেপাৰলৈ পঠাবা। আজিকালি ভাৰত চৰকাৰৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰীলৈও পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰি, তেওঁ খুব গুৰুত্ব দিয়ে, তোমালোকে জানা আমাৰ অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীয়েও গুৰুত্ব দিয়ে, গাঁৱৰ নেতৃস্থানীয় ব্যক্তিক ক'বা বা কেতিয়াবা ভাল কথা ছ'চিয়েল মিডিয়াতো তোমালোকৰ সুবিধা অনুযায়ী দিবলৈ চাবা, কিন্তু তোমালোকে বেছিকৈ ছ'চিয়েল মিডিয়াত সময় খৰচ একদম নকৰিবা, কিতাপ পঢ়িবা, পেপাৰ পঢ়িবা, আলোচনী পঢ়িবা। আৰু মই সুধিব খুজিছোঁ, এই মোবাইলৰ ক্ষেত্ৰত কিমান সজাগ কৰিবলগীয়া হয়?
4: মোবাইলৰ ক্ষেত্ৰত সজাগ কৰিবলগীয়া মানে মোবাইল যিহেতু আজি টেকন'লজি যুগ, গতিকে আমি
1: অপব্যৱহাৰ
4: মোবাইল ব্যৱহাৰ কৰিব লাগিব, কাৰণ মোবাইলৰ ব্যৱহাৰটো একেবাৰে কৰিব নালাগে বুলি মই নকওঁ। সব ক্ষেত্ৰতে পজিটিভ দিশ আৰু নেগেটিভ দিশ এটা থাকে, চ' আমি ধনাত্মকভাৱে যদি ইউজ কৰোঁ, পজিটিভলি যদি ইউজ

0: কৰোঁ, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় লাভান্বিত হ'ব বুলি মই বিশ্বাস কৰোঁ। আৰু সেই ক্ষেত্ৰত আমি কেতিয়াবা আমি পেৰেণ্টছ মিটিং কিছুমান অৰ্গেনাইজ কৰোঁ, তেতিয়া ল'ৰা ছোৱালীৰ লগতে পেৰেণ্টছকো আমি সজাগতামূলক কিছুমান মানে দিহা পৰামৰ্শ আগবঢ়াওঁ আমাৰ শিক্ষকৰ ফালৰ পৰা, যে ল'ৰা ছোৱালীক মোবাইল ইউজ কৰিব দিলেও পজিটিভলি ইউজ কৰিব দিব লাগে, আৰু কোনটো ক্ষেত্ৰত মোবাইলটো ইউজ কৰা হৈছে তাৰ ওপৰত চকু ৰাখিবৰ কাৰণে আমি অভিভাৱকসকলক দিহা পৰামৰ্শ আগবঢ়াওঁ। আৰু সেই ক্ষেত্ৰত অভিভাৱকসকলেও আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে, আৰু মই ভাবোঁ আমাৰ ল'ৰা ছোৱালীবিলাকে যথেষ্ট মোবাইলৰ দ্বাৰাও উপকৃত হৈছে আৰু পজিটিভলি ব্যৱহাৰ কৰাৰ কাৰণে বিশেষ তেনেকুৱা হানি হোৱা নাই বুলি মই ভাবোঁ।
1: আৰু তোমালোকে নিশ্চয় গম পোৱা যে প্লাষ্টিক অতিকৈ বেয়া। আমি যে কিবা এটা পেকেট এটা খাওঁ, শ্বেম্পুটো মূৰত সানাৰ পিছত পেকেটটো পেলাই দিওঁ, এই পেকেটজাতীয় বস্তুৰ পৰা তোমালোকে অকণ এভইড কৰি চলিবা। আৰু পেকেটজাতীয় বস্তু প্লাষ্টিকৰ ক্ষেত্ৰত কি সজাগ কৰিবলগীয়া হয়?
0: প্লাষ্টিকৰ ক্ষেত্ৰত সিহঁতক সেইটোৱে মই সজাগ কৰাওঁ যে যিহেতু আমি প্লাষ্টিক ফ্ৰী বা পলিথিন ফ্ৰী এটা এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিব বিচাৰোঁ, যিহেতু মই ছায়েন্সৰ মানুহ হিচাপত ল'ৰা ছোৱালীক লক্ষ্য আৰু উদ্দেশ্য ল'ৰা ছোৱালীক সেইটো ক্ষেত্ৰত সজাগ কৰাটো মোৰ লক্ষ্য আৰু উদ্দেশ্য। মই সিহঁতক সেইটোৱে কওঁ যে প্লাষ্টিকৰ সলনি বেলেগ যদি ব্যৱহাৰ কৰিব পৰা আমাৰ যদি আপোনাৰ এই কি কয় জৈৱিকভাৱে তৈয়াৰী তাৰ অল্টাৰনেটিভ যদি থাকে সেইটো ব্যৱহাৰ কৰিবৰ কাৰণে মই কওঁ। ফৰ এক্সাম্পল, আজিকালি এই প্লাষ্টিকৰ কাঁহীৰ সলনি এই আমাৰ তামোল গছৰ ঢকুৱা পাতৰ পৰা তৈয়াৰী কিছুমান কলপাত ব্যৱহাৰ কৰিব পাৰি, কলৰ পচলাৰ সেই ঢকুৱা দিও আমি তাৰ অল্টাৰনেটিভ তেনেকৈ মানে ব্যৱহাৰৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক মই জ্ঞান প্ৰদান কৰোঁ আৰু ল'ৰা ছোৱালীয়েও সেইটো ব্যৱহাৰ কৰিব বুলি মই আশা ৰাখিছোঁ, যিহেতু প্লাষ্টিকৰ ব্যৱহাৰ আমাৰ সমগ্ৰ মানৱ জাতিৰ কাৰণে অতি ভয়াৱহ, কাৰণ প্লাষ্টিকটো বায়'ডিগ্ৰেডেবল নহয়, গতিকে এইকাৰণে বায়'ডিগ্ৰেডেবল মেটেৰিয়েল ইউজ কৰাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক মই সজাগ সচেতনতাটো হ'বৰ কাৰণে মই দিহা পৰামৰ্শ আগবঢ়াই আহিছোঁ।
1: আৰু এটা কথা, অকল আপুনি ছায়েন্স পঢ়াইছে বুলিয়ে যে প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগিব ক'ব সেইটো কথা নহয়, এই অংক পঢ়োৱাজনে, হিন্দী পঢ়োৱাজনেও বা স্কুলখনত কাম কৰা অন্য এজন বিষয়ে ক'ব লাগিব তুমি প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগিব, নহয় জানো?
2: আৰু ছ'চিয়েল এৱাৰনেছ হৈ থাকে।
0: এইটো নহয় যে মই বিজ্ঞানৰ শিক্ষক হিচাপে অকল ময়ে সেই ক্ষেত্ৰত মানে সজাগতা আগবঢ়াওঁ, আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে সেইটো ক্ষেত্ৰত
1: আগভাগ লৈ
0: আহিছে, মানে আমাৰ ছ'চিয়েল এৱাৰনেছটো হৈ থাকে আমাৰ স্কুলত।
1: এতিয়া
3: মই সমাজ বিজ্ঞানৰ শিক্ষক কৰোঁ অংক, বাকী আমি এটা কাম কৰোঁ, ধৰি লওক আমাৰ সপ্তাহত শনিবাৰ দিনাই হওক বা এনেকৈ ধৰণে আমি মাজে মাজে ছ'চিয়েল এৱাৰনেছ প্ৰগ্ৰেম পাতোঁ। আমি ৰিচেণ্টলি এটা পাতিছিলোঁ ধপাত মুক্ত এটা এৱাৰনেছ প্ৰগ্ৰেম পাতিছিলোঁ ইয়াত, তো গতিকে আমি সেই সময়ছোৱাত তেওঁলোকৰ লগতে তেওঁলোকৰ পেৰেণ্টছকো আমি মাতি আনিছিলোঁ আৰু আমি সকলোকে মাতি আনি আমি তেওঁলোকক এতিয়াও এৱাৰনেছ জগাবৰ কাৰণে চেষ্টা কৰিছিলোঁ যে কিয় ধপাত মুক্ত হ'ব লাগে। ঠিক তেনেকৈ ধৰণে আমি এই প্লাষ্টিক ফ্ৰী হওক বা আমাৰ ছ'চাইটিখনত কি কি প্ৰয়োজনীয়তা আছে বা আমি এনভাইৰনমেণ্টটো বচাবৰ কাৰণে আমি কি কি কৰিব পাৰোঁ, কি কি আমি কৰিব নালাগে ইত্যাদিক লৈ আমি মাজে মাজে আমি তেনেকুৱা ধৰণৰ প্ৰগ্ৰেম পাতি থাকোঁ আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগিতা সেইখিনি ক্ষেত্ৰত খুবেই ভাল, তেওঁলোকে বহুতেই ভাল পায় আৰু তেনেকুৱা ধৰণৰ প্ৰগ্ৰেমবিলাক কৰে। আপুনি যদি আমাৰ পৰিৱেশটো চাই আমাৰ বিদ্যালয়ৰ চাৰিওফালে প্লাষ্টিক ফ্ৰী আপোনালোকে দেখিবলৈ পাব, এতিয়া বৰ্তমান সময়ছোৱাত চাফ চিকুণতাও দেখিবলৈ
1: হয়, তেওঁলোকে যদি এই মানসিকতাটো এতিয়াই গ্ৰহণ কৰে তেতিয়াহ'লে আগলৈও তেওঁলোকে প্লাষ্টিক এতিয়া ঘৰত ক'বগৈ।
3: হয়, এতিয়া ধৰি লওক আপুনি মৰ্টন এটা খালে, মৰ্টন খাই যদি বাকলিটো আপুনি ইয়াত পেলাই থৈ গৈছে সেই পৰিৱেশটো নষ্ট হৈছে, কিন্তু আপুনি যদি সেই বাকলিটো আপোনাৰ লগত যদি বা বেগত যদি আপুনি ভৰাই লৈ গুচি গৈছে আৰু য'ত নেকি ৰিচাইকল হওক বা এনেকুৱা ধৰণৰ প্ৰচেছৰ যোগেদি বা আপুনি য'ত নেকি জ্বলাই দিব পাৰে য'ত জাবৰ মানে জোঁথৰ ৰখা হৈছে এনেকুৱা পৰিৱেশত থাকিলে যাতে আমাৰ এনভাইৰনমেণ্টটো ডেমেজ নহয় বা বেয়া নহয়, তো গতিকে আমি সেইখিনি তেওঁলোকক শিক্ষা দিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ যাতে, আৰু গছপুলি ৰোৱাৰ ক্ষেত্ৰতো তেওঁলোকক আমি যথেষ্টখিনি কৈছোঁ আৰু তেওঁলোকে কৰিছে, কিন্তু তেওঁলোকে কৰিছে এই ছাত্ৰ ছাত্ৰীসকলে চাব আপুনি বিদ্যালয় আমাৰ গোটেই গ্ৰীনেৰী হৈ আছে পৰিৱেশটো তেওঁলোকৰ কাৰণে এইটো হ'বলৈ সক্ষম হৈছে।
1: আজি এই বিদ্যালয়ত আহি খুব ভাল লাগিল, আমি যথেষ্টখিনি কথা পাতিলোঁ, মই বাইদেউক কৈছিলোঁ যে এবাৰ কাষলৈ আপোনাৰ কাষলৈ আহিম, আপোনাক এটা অনুৰোধ, আপুনি ছোৱালীসকলক কিছু কথা মাকসকলক ক'বলগীয়া হয়, এই কথাখিনি শিকাই নে তোমালোক ছোৱালী মানুহ কিবা অসুবিধা পালে
4: হয়, আমি এইটো আমি মাহে মান্থলি হিচাপতে আমি তেওঁলোকক এইবিলাক বস্তু শিকাওঁ। যেনে ধৰক আজিকালি বেড টাচ গুড টাচৰ কথা আহিছে, তাৰপিছতে আপোনাৰ চাইল্ড মেৰিজৰ যিটো চলি আছে এতিয়াতো গভৰ্ণমেণ্টে ষ্ট্ৰিক্টলি এখন আইনে বনাই দিছে, তো সেইবিলাক বিষয়ে আমি তেওঁলোকক সজাগ কৰোঁ। আৰু চাইল্ড হেল্পলাইন নাম্বাৰ 1908 হয় হয়, সেইবিলাক বিষয়ে আমি তেওঁলোকক এৱাৰনেছ আমি তেওঁলোকক মাজত আনিবলৈ চেষ্টা কৰোঁ। ক্লাছতে হওক বা এনেকৈ আমি ছেটাৰডে ক্লাব এটা হয় আমাৰ, তো ইয়াতে আমি গোটেই ছোৱালীখিনিক আমি লৈ লওঁ, লৈ পেলাই তেওঁলোকক এই সকলো বিষয়ে আমি অৱগত কৰাওঁ।
1: ব্যক্তিগতভাৱে কথা পাতিব লাগে, তেওঁলোকৰ হয়তো কিবা মনোভাৱ কেতিয়াবা পতাইত হ'ব পাৰে, তেওঁলোকক যদি ব্যক্তিগতভাৱে কাউন্সিলিং কৰা হয়।
4: হয়, আমি কাউন্সিলিঙো কৰাওঁ, মানে তেওঁলোকক আমি তেওঁলোক এতিয়া যথেষ্ট আৱেগপ্ৰৱণ হয়, তেওঁলোকৰ এজটো তেনেকুৱা, গতিকে আমি তেওঁলোকক সেই আৱেগিক বস্তুবিলাকক আমি দমন কৰিবৰ কাৰণে কেনেকৈ প্ৰেক্টিকেল হ'ব লাগে, ব্যৱহাৰিক হ'ব লাগে, সেই বিষয়ে আমি বিভিন্ন উদাহৰণেৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ। আৰু আমি এনেকুৱাকৈ সিহঁতক ফ্ৰী কৰি দিওঁ যাতে যি অসুবিধাই নহওক, পাৰ্চনেল হওক, ঘৰুৱা হওক, আমাক সিহঁতে যাতে নিসংকোচৰে ক'ব পাৰে। হয়, আৰু কৰেও
1: বহুতো চাহ বাগিচা এৰিয়াত তেওঁলোকৰ জীৱন পদ্ধতিটো খুব ভাল নহয় কাৰণে এনিমিয়াত বেছিকৈ ভোগে ছোৱালীবিলাক।
4: হয় হয় হয়, সেইটো কাৰণে আমাৰ হেল্থ ডিপাৰ্টমেণ্ট এটা আমাৰ এতিয়া 3-4 বছৰ হৈছে, আমাৰ হেল্থ কেয়াৰ ডিপাৰ্টমেণ্ট এটাই খোলা হৈছে, তাতে এপইণ্টমেণ্টো দিছে এন জি অ'ৰ ফালৰ পৰা, এগৰাকী শিক্ষয়িত্ৰী আমাৰ অলৰেডি আছে, আৰু তাৰ আগতেও আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিবিলাক মেডিচিন দিয়ে সেইবোৰ দিয়া হয়, আৰু মাজে মাজে আমাৰ মেডিকেললৈ ফ্ৰীতে লৈ যোৱা হয়। তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা, অকল এনিমিয়া বুলি নহয়, তেওঁলোকৰ পেটৰ বিষ থাকে মেক্সিমাম, নিউট্ৰিচিয়নৰ অভাৱ থাকে, তো সেইবিলাক ইম্প্ৰুভমেণ্টৰ কাৰণে বা যিকোনো অসুবিধা হ'লে আমাৰ ওচৰৰ যি PHC আছে বা হস্পিটেল আছে তালৈকে আমি নিজাকে আমি লৈ যাওঁ।
1: আন বিদ্যালয়তকৈ PM শ্ৰী বৰজুৰী RKS বিদ্যালয়ৰ বৈশিষ্ট্য কি?
4: এজ মানে নৰ্মেল স্কুলতকৈ PM3 স্কুলখন মডিফাইড বুলি আপুনি এটা শব্দত ক'ব পাৰে, মানে ইয়াতে আপোনাৰ ফেচিলিটিবিলাক চৰকাৰৰ ফালৰ পৰা অলপ বেছি আহে। হয়, কেন্দ্ৰীয় আৰু মানে অসম গভৰ্ণমেণ্ট দুয়োখন চৰকাৰৰ মানে মিলনত যিখিনি বস্তু আমাৰ ইয়ালৈ আহে সেইখিনি আমি ইয়াতে প্ৰভাইড কৰোঁ। আনকি ধৰক বিশেষকৈ ছোৱালীবিলাকৰ মানে হাইজিনেশ্যনৰ কথাটোতো বহুত গুৰুত্ব দিয়া হয়, তো তেওঁলোকৰ চেনিটেৰী পেডৰ ব্যৱস্থাও ইয়াত আছে, তাৰপিছত এক্সট্ৰাকৈ বাৰ্ণিং মেচিন আছে, ভেণ্ডৰ মেচিন আছে, আৰু ল'ৰাবিলাকৰ ক্ষেত্ৰতো তেনেকুৱা হাইজিনেশ্যন আছে। আৰু ধৰক বাকী সুবিধা ধৰক এতিয়া আপুনি যিটো ইউনিফৰ্ম আমাৰ ল'ৰা ছোৱালীয়ে দেখা পাইছে সেইটো নৰ্মেল স্কুলতকৈ অকণমান বেলেগ দেখিছে নিশ্চয়, তো এই ইউনিফৰ্মটো আমাৰ PM3 স্কুলৰে মানে এটা বেলেগ ধৰণৰ ইউনিফৰ্ম।
1: ভাৰত চৰকাৰে যি বিদ্যালয় PM বুলি ক'লে প্ৰধানমন্ত্ৰীৰ কথাটো আহি পৰে, নিশ্চয় একে গাঁৱৰ এটা পাহাৰীয়া এৰিয়াত খুব PM যি বিদ্যালয় এই বিদ্যালয়ত নিশ্চয় আপোনালোকৰ দায়িত্ব বহুত আছে। কথা পাতি গম পালোঁ যে আপোনালোকে খুব সুন্দৰকৈ বিদ্যালয়খন চলাইছে।
4: আকাশবাণীৰ জৰিয়তে মই মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এই বাৰ্তাটো দিবলৈ বিচাৰিম, আমাৰ স্কুলখন ঠিকে আছে, আমাৰ ল'ৰা ছোৱালীবিহীনেও বহুত ভাল, সহজ সৰল, কিন্তু আমাৰ যিটো ৰাস্তা আপুনি নিশ্চয় আহোঁতে গম পাইছে, তো বহুত অসুবিধা, মানে এই ৰাস্তাটো বনাই দিব লাগে, আমাৰ অনুৰোধ আমাৰ ল'ৰা ছোৱালীৰ ফালৰ পৰাও আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰাও যে তেখেতে ৰাস্তাটো যাতে আমাক বনাই দিয়ে, মানে ল'ৰা ছোৱালীখিনি এই বৰষুণৰ বতৰত ৰাস্তাত পৰে, পাহাৰীয়া অঞ্চলৰ পৰা আহে, প্লাছ 5-6 কিলোমিটাৰ দূৰৰ পৰা আহে, চাইকেল কৰি আহিলেও পৰে, এনেও পৰে, আৰু আমিও পৰি কেতিয়াবা আমি ইয়াতে আহি পৰোঁহি, মানে এনেকুৱা ৰাস্তা হয়তো আৰু ক'তো নাই। আৰু এই অঞ্চলত আমাৰ এখন স্কুলে নহয় যথেষ্ট স্কুল আছে, আপুনি খবৰ ল'লে গম পাব ইয়াতে প্ৰায় 4-5 হাই স্কুল আছে, LP স্কুলো মানে 10-12 আছে, তো ইমানবোৰ স্কুল আছে, ইমান ষ্টুডেণ্ট আছে, আৰু ইয়াতে যিখিনি মানে সাধাৰণ জনসাধাৰণ তেওঁলোকেও বহুত জীয়াতু ভুগিবলগীয়া হয় ৰাস্তাটোৰ কাৰণে।
1: সোনকালে
4: যাতে ৰাস্তাটো আমাক বনাই দিয়ে আমাৰ সেইটো বিশেষভাৱে অনুৰোধ থাকিলে।
1: আজি আমি কথা বতৰা সামৰিব লাগিব, আৰু এটাই কেইগৰাকী শিক্ষকলে আমাৰ আকাশবাণীৰ পৰা অশেষ ধন্যবাদ, খুব সুন্দৰকৈ আপোনালোকে বিদ্যালয়খন চলাইছে, বহুতো কথা পাতিলোঁ, আমাৰ ভাল লাগিল। এতিয়া মই অকল ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিব খোজোঁ, কোনে কি ক'বা, কোনে কিবা গান এটা কি কি গাবা কোৱাচোন। আহা,
5: নমস্কাৰ, মোৰ নাম শ্ৰীমতী অক্ষৰা মিৰ্ধা।
1: কি নাম?
5: অক্ষৰা মিৰ্ধা।
1: আত্ৰা
5: অক্ষৰা মিৰ্ধা, নৱমমান শ্ৰেণীবোৰ।
1: নৱমমান শ্ৰেণী, তোমাৰ কি কি বিষয় আছে? অংক আছে?
5: অংক আছে, আসামিজ আছে, ইংলিছ, সমাজ বিজ্ঞান।
1: হয়,
5: বিজ্ঞান।
1: তুমি কি গাবা আজি?
5: আদিবাসী গান। আসাম দেশে,
1: আসাম দেশে
5: চাই কে বাগানে গাছে ফলে সোনা রূপারে আলি আলি চাই কে বাগান মরে ধনি কেনে যাব ছাড়ে কে আসা সাহাবে আনে রহে কল গাড়ি মে চা পাইকে সাহাবে আনে রহে কল গাড়ি মে চা পাইকে ঘর বাড়ি চড়ে আইলি বাগানে কাম করতেলে সোনা রূপা পাতেলে সাহাব গেল বিদেশে ছড়ি।

0: আকোড়া বন্দনা বেজনারি মদনে জুমর লাগল বাড়ি।
1: ধন্যবাদ। তোমালোকৰ ঘৰত কোন কোন আছে?
0: মা দেউতা।
1: দেউতাই কি কৰে?
0: ফেক্টৰীত কাম কৰে।
1: ফেক্টৰীত কাম কৰে। আৰু তুমি কি হ'বা আগলে? বিদ্যালয়ত পঢ়িছা, ডক্টৰ হ'বা, ইঞ্জিনিয়াৰ হ'বা নে কি হ'বা তুমি? ছাৰ বাইদেউ হ'বা? ছাৰ হ'ব নোৱাৰা, বাইদেউ হ'ব লাগিব। কি হ'বা?
0: টিচাৰ।
1: হে?
0: টিচাৰ।
1: টিচাৰ হ'ব লাগিব। টিচাৰ হ'বলৈ হ'লে আমি কি কৰিব লাগিব? ভালকৈ পঢ়িব লাগিব নহয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু কোনে গাব?
2: নমস্কাৰ, মোৰ নাম শ্ৰী বিনীত ৰবি দাস।
1: বিনীত ৰবি দাস, তোমালোকৰ ঘৰত কোন কোন আছে তাৰ পৰাই আৰম্ভ কৰোঁ কোৱা।
2: আমাৰ ঘৰত মই, বাইদেউ, দেউতা, মা।
1: দেউতাই কি কৰে?
2: দেউতা বাগানত চৰ্দাৰ কৰে।
1: আৰু মায়ে কি কৰে?
2: মায়ে ঘৰত থাকে।
1: ঘৰত থাকে। তুমি ঘৰুৱা কামত কি সহায় কৰা মা দেউতাক? কেতিয়াবা অকণ পাচলিত পানী দিয়া, পাচলিকেইটা কাটি দিয়া, এইখিনি কাম কৰিব লাগিব নহয়। তুমি কি হ'বা আগলে?
2: ছিংগাৰ।
1: হে?
2: ছিংগাৰ।
1: ছিংগাৰ হ'বা। তোমাক ছাৰ বাইদেউহঁতে পঢ়াই নহয়, তুমি ঘৰত কিমান পঢ়া?
2: 3 ঘণ্টা পঢ়ো।
1: ছাৰে যেতিয়া অংক পঢ়ায়, অন্য বিষয় পঢ়ায়, তোমালোকে ভালকৈ পঢ়িবা। আৰু তুমি খুব সুন্দৰকৈ এটা চাৰ্ট পিন্ধিছা, আৰু এটা আমাৰ বেজ এটা লগাইছা যে পি এম শ্ৰী বৰজুৰি আৰ কে এছ বিদ্যালয়। এতিয়া তুমি এটা ছিংগাৰ হ'বা, শিল্পী হ'বা, কি গাবা?
2: মায়াবিনী গাম।
1: কোৱা।
2: মায়া।

0: ধন্যবাদ।
1: কত শিকিলে গানটো?
0: নিজে শিকি ঘৰত।
1: নিজে শিকিছে মোবাইলত লৈ লৈ নিজে শিকিছে। আৰু কিমান গান জানা বাৰু তুমি? গাব নালাগে কোৱাচোন বাৰু।
0: নাজানো, টাইমেই নাপাওঁ শুনিব।
1: অঁ,
0: পঢ়া পাতিও কৰিব লাগিব।
1: পঢ়িব লাগিব, আমি শিকিব লাগিব। জেপতে গানটো লিখি থৈ দিবা, যেতিয়া বাটেদি গৈ থাকিবা, বাটেদি যাওঁতে মাতিবা, নহয় জানো? আগলৈ কি হ'বা?
0: চিংগাৰ
1: চিংগাৰ হ'বা। আমি ভাবোঁ জুবিন গাৰ্গে যেনেদৰে শিল্পী হ'ল, তুমি এজন শিল্পী হোৱা চাহ বাগিচা অঞ্চলত, যাতে আকৌ আমি সি খবৰ কৰিম বিদ্যালয়ত, এই ল'ৰাজন শিল্পী হ'ল নে নহ'ল দেই, তোমালৈ আশীৰ্বাদ থাকিল। আৰু কোনে গাবা? তোমাক ইমান ওখ দেখিছোঁ, খুব খেলাৰ নিচিনা লাগিছে তোমাক কিন্তু। অঁ, আৰু মোৰ কাষত যিজন ছাত্ৰ থিয় হৈছে মোতকৈ অকণমান ওখ, দেখি পেলাই মোৰ এনেকুৱা লাগিছে তেওঁ খেলে, হয়নে বাৰু?
2: হয় হয়, মই স্পৰ্ট ফুটবল খেলোঁ।
1: নামটো কৈ লোৱা।
2: নামটো, মোৰ নাম হিমাংক মাৰ্দি আৰু মই নগাঁও জিলাৰে আমাৰ পূৰ্ণা চালনা থাকোঁ। আৰু মই বৰজৰী পি এম চিৰি বৰজৰী ৰমাকান্ত শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়োঁ, মানে ছাত্ৰ এজন। আৰু মই আজি বিষয়টো কিছুমান দুহাৰ ক'বলৈ ওলাইছোঁ। মই খেলোঁ ফুটবল, যে কেইবাটাও খেলত মই ট্ৰায়েল দিছোঁ কেইবাটাও জেগাত, যেনেকৈ কি বৰমপুৰ আৰু নগাঁও ডিষ্ট্ৰিক্টৰ ওচৰে পাখেৰে ট্ৰায়েল দিছোঁ। ট্ৰায়েল দিয়াত কেই জেগা ছিলেক্ট বি হৈছোঁ আৰু ছিলেক্ট

0: চনত যোৱাব যাব পৰা নাই, যাতে কি মোৰ শনিবাৰে বজাৰ হৈ যায়, আৰু প্ৰায় যাতে ভেট মানে যিমান জেগাত প্ৰায়ে শনিবাৰে ট্ৰায়েলটো থাকে, তো ট্ৰায়েল দিব নোৱাৰোঁ আৰু সেইকাৰণে আৰু অলপ খেল ধূলত কম হৈ যায়।
1: এতিয়ালৈকে তুমি কিমানখন খেল খেলিছা?
0: মেক্সিমাম 4 বছৰ হৈ গ'ল মোৰ খেলা। 4 বছৰ পৰা মই 2024 পৰাহে ফিল্ডত মানে খেলিবলৈ আৰম্ভ কৰিছোঁ।
1: ক'ত ক'ত খেলিবলৈ গৈছা?
0: নগাঁও এইটো ক্লাব আৰু বৰম
1: খেলিছা?
0: হয়, আৰু বৰমপুৰ মিনি ষ্টেডিয়াম তাত খেলিছোঁ, আৰু এইটো কাৱৈমাৰী আমাক খেলিব লৈছিলে, আৰু ইয়াত ওদালগুৰি ডিষ্ট্ৰিক্ট পৰে তাতো মেচ খেলিব গৈছিলোঁ, আমাৰ খুৰাহঁতে লৈছে, আৰু ইপিনে চপানালা ইপিনে কুণ্ডলী
1: বহুত ঠাইত খেলিছা?
0: হয়,
1: বিদ্যালয়ত খেলাৰ খেলিছা নে তুমি বিদ্যালয়ত?
0: হয় হয়,
1: বাৰ্ষিক খেলতো অংশগ্ৰহণ কৰা?
0: হয়।
1: আৰু তোমাৰ এতিয়া খেলিলে আকৌ আমি তোমালোকে গম পোৱানে, যিসকলে খেলে তেওঁলোকে ডিচিপ্লিন মানে নিয়মানুৱৰ্তিতা, লগত কথা পাতি খুব ভাল লাগিছে। তোমাৰ দেউতাই কি কৰে?
0: দেউতাই বগানত চৰ্দাৰ কৰে, বগানত কাম কৰে।
1: দেউতাই গম পাইছা নাই তুমি খেলি খেলা বুলি?
0: গম পাই
1: সহায় কৰে আৰু
0: কৰে আৰু।
1: ঠিক আছে, তোমাৰ লগত আমি কথা পাতিলোঁ, তুমি খেলৰ কথাই ক'লা, আৰু পৰৱৰ্তী সময়ত আকৌ আমি আহিম, আৰু যাতে আমি তোমাক বাতৰি কাকতত পাওঁ, এই ল'ৰাজনক মই সাক্ষাৎ লৈছিলোঁ, এইজনে মোৰ কথাই আজি মই বাতৰিত পঢ়িছোঁ, আমাৰ ৰেডিঅ'টো খেলৰ অনুষ্ঠান হয়, তুমি ৰেডিঅ' শুনিবা, বাতৰি কাকত পঢ়িবা। আৰু তোমাৰ কোন ক্লাছত পঢ়া?
0: মই নৱমমানৰ ছাত্ৰ।
1: নৱমমানৰ ছাত্ৰ, গতিকে মেট্ৰিকো আগত আহি আছে, গতিকে খেলা পঢ়া আৰু তুমি যাতে দুইটা চলাই নিয়া, তোমালৈ অশেষ ধন্যবাদ।
0: হয় হয়।
1: বিজ্ঞানৰ শিক্ষকে এটি গীত গাই শুনাব, অমৰেন্দ্ৰ দলে। দলে আচলতে মিচিং গাব পাৰিলে খুবেই ভাল লাগে।
2: মই মিচিং আননীতম এটাকে গাওঁ, মডাৰ্ণ চং বুলি যিটো কয়।

0: গানটো বাৰু অৰ্থটো অকণমান শুনো কৈ।
1: গানটোৰ অৰ্থটো হ'ল এইটো এটা ৰোমাণ্টিক ছং হয়, নিজৰ প্ৰিয়সীজনীক মানে ৰাতি মানে এই কুকুৰা ডাক দিয়া, প্ৰথম কুকুৰা যেতিয়া ডাক দিয়ে সেইটো টাইমত দেখিলোঁ বুলি কৈছে, তেতিয়া মানে হাঁহি হাঁহি তোমাৰ লগত কথা পাতি থকা। আৰু এবাৰ কৈছে যে মানে কালি ৰাতি নিজৰ প্ৰেয়সীক কৈছে আৰু তোমাক দেখিলোঁ যে আকাশৰ এই টাকাৰ এই কিবা মানে তৰাৰ যিটো গাঁও, তৰাৰ গাঁৱত একেলগে বহি মানে মনৰ কথা আদান প্ৰদান কৰি থকা। মানে
0: তোমালোকে বাৰু গানটোৰ পৰা কি বুজিলা? নিজে সৃষ্টি কৰা গান, গানৰ এটা অৰ্থ থাকে নহয় জানো? তোমালোকেও আজি গম পালা চাগে, ছাৰে গীত গায় বা বিদ্যালয়ত চাগে গীত গাই থাকে।
1: দীপেন বৰুৱাৰ গান মোৰ খুবেই প্ৰিয়। মই যেতিয়া বিএডত আছিলোঁ মই খুব গাইছিলোঁ। লিৰিক্সটো এতিয়া ইমান মনত নাই, তথাপিও অকণমান গুণগুণাই দিছোঁ।

0: এতিয়া এটা কথা নহয়, চাৰেহে গালে তোমালোকে নাগালা। মই ভাবোঁ ইয়াৰ পৰৱৰ্তী সময়ত তোমালোকে কি কি গীত গাবা ছাৰসকলক লিখি দিবা, আপুনি গাব খুজিছে হয়। আৰু বাইদেউ গীত এটা গাব বোলে,
1: আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ মথু জুবিনদাৰ এটি কলি এটা গুণগুণাব বিচাৰিম।

Yeah. তোমালোকে গান গাবলৈ মন যায় নে নাযায় তোমালোকৰ? গান গোৱা, কবিতা লিখা, যি লিখি ছাৰ বাইদেউহঁতক দেখুৱাবা, আৰু তোমালোকৰ মাজৰ পৰাই আমি দেশৰ নেতা হ'ব লাগিব, খেলুৱৈ হ'ব লাগিব, নহয় নহয়? তেতিয়াহ'লে আজি বিদায় লৈছোঁ, তোমালোকক নমস্কাৰ জনাইছোঁ মই।

0: ইমান পৰে অন্তৰংগ আলাপ অনুষ্ঠানত চামগুৰিৰ পি এম শ্ৰী বৰজুৰী আৰ কে এছ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে হোৱা কথা বতৰা শুনিলে। বিদ্যালয়তে বাণীবদ্ধ কৰি অনা এই অনুষ্ঠানটিত ভাগ ললে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে।
1: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
2: আরে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই, পাই গলো, এতিয়াই কল কৰো বাইদেউ।
1: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
2: তেন্তে সঠিক নম্বৰটো
1: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
2: আপুনিতো বচাই দিলে বাইদেউ,
1: কামৰ পৰা নহয়।
3: আৰ বি আইয়ে কয়
1: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।

আকাশবাণী নগাঁও কেন্দ্ৰৰ ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ বাণীবদ্ধ অনুৰোধ বাণীবদ্ধ কৰা হ'ব অহা 9 জুলাই বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 4 বজাৰ ভিতৰত। শ্ৰোতাই নিজৰ প্ৰিয় গীত শুনিবলৈ 9435053214 নম্বৰত ফোন কৰি অনুৰোধ জনাব পাৰিব। ফোন নম্বৰটো পুনৰ কৈছোঁ 9435053214। মনত ৰাখিব, অহা 9 জুলাই বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 4 বজাৰ ভিতৰত। আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত। এতিয়া শুনোৱা হওক কেইটিমান গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

দৰিদ্ৰ কৃষকৰ জীয়াই থকাৰ মাথো এটি সমল এই সোণালী পথাৰ শ্যামলী পথাৰ বলিয়া বান তই নাহিবি দুনাই দৰিদ্ৰ কৃষকৰ আহাৰ কঠীয়া তই নিনিবি উটায়।

গীতৰ অনুষ্ঠানতে আছিল লোহিত গগৈ। এইখিনিতে জনাই থওঁ, দিনৰ 10 বজাত অন্তৰংগ আলাপ অনুষ্ঠানটি শুনি আমালৈ আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক জৰিয়তে আমালৈ জনাইছে সুন্তৰা বৰদলৈয়ে যে আপোনালোকৰ অনুষ্ঠান শুনি আছোঁ, অন্তৰংগ আলাপ অনুষ্ঠানটি বৰ ভাল হৈছে। আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা সুন্তৰা বৰদলৈলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আপুনি আমাৰ অনুষ্ঠান শুনি থাকিব আৰু আমাৰ ফেচবুক জৰিয়তে আপোনাৰ মনৰ বতৰা আমালৈ লিখি জনাব। ধন্যবাদ। অনুষ্ঠানত এবাৰ শুনোৱা হওক ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026ৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল HTTPS awardgovinৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব।

আকাশবাণী গুৱাহাটী এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন। পুৱা 9:30 বজাৰ পৰা সদনৰ দ্বিতীয় দিনৰ কাম কাজ আৰম্ভ হৈছে। ড্ৰাগছমুক্ত অসমকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আজি সদনত আলোচনা হ'ব। সদন পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ'ব। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈকে 1,72,673 বিদেশী চিনাক্ত কৰা হৈছে। চলিত বৰ্ষৰ 30 জুন পৰ্যন্ত ৰাজ্য চৰকাৰে 31,789 বিদেশী বহিষ্কাৰ কৰিছে। বিধানসভাত কালি গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে। অগপ বিধায়িকা দীপ্তিমণি চৌধুৰীয়ে বিদেশী চিনাক্তকৰণ সন্দৰ্ভত উত্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে 29,663 বিদেশীক ইতিমধ্যে পুছবেক পদ্ধতিৰে বহিষ্কাৰ কৰা হৈছে। গোৱালপাৰা জিলাৰ মাটিয়াৰ ট্ৰেঞ্জিট কেম্পত মুঠ 174 চিনাক্ত বিদেশীক ৰখা হৈছে বুলি তেওঁ সদনৰ মজিয়াত উল্লেখ কৰে। 2011 চনৰ পৰা চলিত বৰ্ষৰ 30 জুনলৈ মুঠ 2,366 বিদেশী বহিষ্কাৰ কৰা হৈছে। 2011 চনত 152 জন, 2012ত 66, 2013ত 33, 2014ত 24, 2015ত 1 জন, 2016ত 13, 2017ত 26, 2018ত 35, 2019ত 87, 2020ত 69, 2021ত 33, 2022ত 63, 2023ত 52, 2024ত 8 আৰু 2025ত 1,411 তথা 2026ত 2,063 বিদেশীক বহিষ্কাৰ কৰা হৈছে। আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এতিয়ালৈকে 70 জন লোকে নাগৰিকত্বৰ বাবে আবেদন কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত উল্লেখ কৰিছে। এইসকল আবেদনকাৰীৰ ভিতৰত 6 জন ব্যক্তিৰ আবেদন নিষ্পত্তি কৰি নাগৰিকত্ব প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ'ব। ডিব্ৰুগড়ৰ চাবুৱা লাহোৱাল সমষ্টিত শিপিনীসকলৰ বাবে এটা মাহজোৰা প্ৰশিক্ষণ শিবিৰৰ কালি আৰম্ভ কৰা হয়। অসম মহিলা পৰিষদ চাবুৱা লাহোৱা সমষ্টিৰ লাহোৱাল সমষ্টিৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ ডিব্ৰুগড় কাৰ্যালয়ৰ সহকাৰী সঞ্চালক চন্দন শইকীয়াৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানটোত প্ৰাক্তন বিধায়ক পোনাপন বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শিপিনীসকলক শুভেচ্ছা জ্ঞাপন কৰে। মণিপুৰত যোৱা নিশা আছাম ৰাইফলছৰ ওপৰত হোৱা উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুগৰাকী জোৱানৰ মৃত্যু হয়। আৰক্ষী সূত্ৰৰ মতে উখৰুল জিলাৰ লিটন আৰক্ষী চকীৰ অন্তৰ্গত লুংচাং খং অঞ্চলত যোৱা নিশা প্ৰায় 2 বজাত উগ্ৰপন্থীয়ে আছাম ৰাইফলছৰ কনভয়ত গুলীচালনা কৰে। এই ঘটনাৰ খবৰ পোৱাৰ পাছতে অতিৰিক্ত নিৰাপত্তা বাহিনীয়ে অঞ্চলত উপস্থিত হৈ আক্ৰমণকাৰীৰ সন্ধান উলিয়াবলৈ অভিযান চলায়।
17 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংঘ 2024-25ৰ বঁটা বিতৰণী অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমাৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘাৱালে বিজয়ী বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সংসদীয় পদ্ধতিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিগত 29 বছৰ ধৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মাজত সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা, গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি, স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত কামৰূপ জিলাত HPV টীকা প্ৰদান আৰু বিশ্বকাপ ফুটবলত পৰ্তুগালক হৰুৱাই স্পেইনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন। পুৱা 9:30 বজাত সদনৰ দ্বিতীয় দিনৰ কাম কাজ আৰম্ভ হৈছে। ড্ৰাগছমুক্ত অসমকে ধৰি কেইবাটাও বিষয়ৰ সন্দৰ্ভত আজি সদনত আলোচনা অনুষ্ঠিত হয়। সদন পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ'ব। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। বিধায়ক কৃষ্ণেন্দু পালে আজি জলজীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

0: ইফালে ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত কালি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কালি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয় সন্দৰ্ভত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ইউ ডি এফ বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভাস্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভাস্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। সদনত নৱগঠিত আমৃ সমষ্টিৰ বিধায়ক ডঃ হাবেত এৰণক কালি উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বি পি এফ দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে তিনিখন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। সদনত কালি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্কনেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি নতুন দিল্লীত জাপানৰ ৰাষ্ট্ৰদূত অনু কেইচিৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত তেওঁলোকে ছেমিকণ্ডাক্টৰ, স্বচ্ছ শক্তি আৰু জাপানী ভাষাৰ প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা কৰে। অসমে জাপানী ভাষাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জাপানৰ প্ৰতিনিধিগৰাকীৰ আগত ব্যক্ত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে আলোচনাত দুয়োপক্ষৰ মাজত সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহে স্থান লাভ কৰে। এই আলোচনাকালত ৰাষ্ট্ৰদূতগৰাকীয়ে মুখ্যমন্ত্ৰীক জাপানৰ পৰম্পৰাগত চাহেৰে আপ্যায়ন কৰে। উল্লেখযোগ্য যে উদ্যোগ, প্ৰযুক্তি, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিৰ দৰে বিভিন্ন ক্ষেত্ৰত অসম আৰু জাপানৰ মাজত শেহতীয়াকৈ সহযোগিতা বৃদ্ধি পাইছে। জাপানে ভাৰতৰ বিভিন্ন প্ৰান্তত বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। তেনে সময়তে মুখ্যমন্ত্ৰী আৰু জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ এই বৈঠক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত ৰাজ্যৰ আন বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাতো এইচ পি ভি টীকা প্ৰদান কৰা হৈছে। জিলাখনৰ 14-15 বছৰ বয়সৰ সকলো কিশোৰীক এইচ পি ভি প্ৰতিষেধক যোৱা জানুৱাৰী মাহৰ পৰা দি থকা হৈছে। জিলাখনৰ সকলো চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, উপস্বাস্থ্যকেন্দ্ৰ, ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰ আৰু সামূহিক স্বাস্থ্যকেন্দ্ৰত পৰ্যায়ক্ৰমে এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইতিমধ্যে জিলাখনৰ 10,500 গৰাকী কিশোৰীক এইচ পি ভি প্ৰতিষেধক দিয়া হৈছে। অহা 15 জুলাইৰ ভিতৰত কামৰূপ জিলাৰ নিৰ্ধাৰিত 15,175 গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি জিলা টীকাকৰণ বিষয়া ডাঃ ৰাজীৱ বৰবৰাই সাংবাদিকক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে মহিলাৰ জৰায়ুৰ কৰ্কট ৰোগ নিৰাময়ৰ বাবে এই এইচ পি ভি অৰ্থাৎ হিউমেন পেপিলোমা ভাইৰাছ প্ৰতিষেধক প্ৰদান কৰিছে। অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈ 1,72,673 জন বিদেশী চিনাক্ত কৰা হৈছে। চলিত বৰ্ষৰ 30 জুন পৰ্যন্ত ৰাজ্য চৰকাৰে 31,789 জন বিদেশীক বহিষ্কাৰ কৰিছে। বিধানসভাত কালি গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। অগপ বিধায়িকা দীপ্তিমণি চৌধুৰীয়ে বিদেশী চিনাক্তকৰণ সন্দৰ্ভত উত্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে 29,663 জন বিদেশীক ইতিমধ্যে পুছবেক পদ্ধতিৰে বহিষ্কাৰ কৰা হৈছে। অসম অৰুণাচল সীমান্তৱৰ্তী জোনাইত লেকুনৈৰ খহনীয়াই প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য পবাৰ লগতে ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত পবাৰ বহু মূল্যৱান গছ গছনি, নাৰ্চাৰী, নৈ জাহ যোৱাৰ লগতে কাষৰীয়া জনবসতিপূৰ্ণ অঞ্চলসমূহলৈ বিপদে দেখা দিছে। উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি লেকুনৈৰ খহনীয়াই অঞ্চলটোৰ যথেষ্ট ক্ষতি কৰি আহিছে। খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰে। প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য, ইয়াৰ জৈৱ বৈচিত্ৰ আৰু বনাঞ্চলৰ কাষৰীয়া গাঁওসমূহক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোৰ ৰাইজে চৰকাৰক দাবী জনাইছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কালি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত অনুষ্ঠিত 4-বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এইবাৰ কলা শাখাত সৰ্বমুঠ 17,995 গৰাকী অৱতীৰ্ণ হৈছিল। কলা শাখাত উত্তীৰ্ণ হাৰ 90.42%, বাণিজ্য শাখাত এই হাৰ 93.51% উত্তীৰ্ণ হৈছে। 92.30% ছাত্ৰ আৰু 94.31% ছাত্ৰী এই পৰীক্ষাত সফলতা লাভ কৰিছে। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত ৰাউণ্ড অৱ 16ৰ এখন খেলত বিশ্বকাপৰ পৰা আয়োজক দেশ আমেৰিকা বাহিৰ হ'বলগীয়া হয়। 4-1 গ'লৰ ব্যৱধানত বেলজিয়ামৰ ওচৰত আমেৰিকা পৰাস্ত হয়। এই জয়ৰ পাছত বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ মুখামুখি হ'ব। ইফালে কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত স্পেইনে পৰ্তুগালক 1-0 গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। 2010 চনত দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ দখল কৰাৰ পাছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে শুকুৰবাৰে লছ এঞ্জেলছ ষ্টেডিয়ামত আমেৰিকা বা বেলজিয়ামৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে 3-2 গ'লত জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰাউণ্ড অৱ 16ৰ আন এখন মেচত নৰৱেৰ বিৰুদ্ধে 2-1 গ'লত পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত কালি ব্ৰাজিলৰ প্ৰবীণ খেলুৱৈ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। বাতৰি শেষৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা। গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি আৰু স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত কামৰূপ জিলাত HPV টীকা প্ৰদান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: की महफिल कार्यक्रम के बाकी गाने एक अंतराल के बाद।

नहीं कैसे ये रुतम बसतानी, आज मोरे अंगनारी में झिमी बरसे पानी।

ಅಮ್ಮ ಲಟಕ ಹೊಯ್ಬೇಕರಿ ನೈನ್ ಲಡ್ ಜೈ ಹೇ ನೈನ್ ಲಡ್ ಜೈ ಹೇ ತೋ ಮನ್ವಾಮ್ಮ.

0: एक साथी ने लिखा है कि फिल्म संघर्ष का ये जो गीत है, दिलरुबा मैंने तेरे प्यार में क्या क्या नहीं किया और जब दिल से दिल टकराता, ये दोनों गाने अपनी नायिका को जुनून की हद तक प्यार करना, मुझे नायक का यह किरदार बहुत पसंद आया था। एक साथी लिख रहे हैं कि बैराग का यह गीत, जिसके संगीतकार हैं कल्याण जी आनंद जी, इसमें दिलीप कुमार जी ने पहली बार तिहरी भूमिका निभाई थी, मेरी लिस्ट का ये पांचवा गीत था जो आपने शामिल कर लिया है। और एक साथी लिख रहे हैं कि वो नायाब कलाकार हैं, हम सब के चहेते दिलीप कुमार साहब, यूं तो उनकी हर फिल्में और हर सीन याद रह जाता है मुझे। एक सीन का जिक्र करना चाहूंगा, मुंबई में रात के सन्नाटे में सड़क पर वे अपनी धर्म पत्नी, जो उसमें जो कलाकार हैं वो वहीदा रहमान है, उनके साथ जा रहे होते हैं, अचानक वहीदा जी के पेट में दर्द होने लगता है और वो तड़पने लगती हैं। उस समय दिलीप साहब मदद के लिए गुहार लगाते हैं और इक्का दुक्का कार वाले उनकी परवाह के बिना निकल जाते हैं, अरे कोई मदद करो, मर रही है बेचारी बदहवास होकर।
1: প্রধানমন্ত্রী নরেন্দ্র মোদী আজি ইন্দোনেশিয়ার রাজধানী জাকার্তাত রাষ্ট্রপতি প্রাবোবো সুবিয়ান্তোর সহ প্রতিনিধি পর্যায়ের আলোচনাত মিলিত হয়। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে আজি নতুন দিল্লীত চলিত বর্ষের ডুরান্ড কাপ ফুটবল প্রতিযোগিতার ট্রফি আনুষ্ঠানিকভাবে উন্মোচন করে। ভারতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্রিক্স রাষ্ট্রগোষ্ঠীর মহিলার মন্ত্রী পর্যায়ের বৈঠক আয়োজন করেছে। জৈব বৈচিত্র আইন 2002 অধীনত মিজোরামৰ প্রাকৃতিক ইতিহাস সংগ্রহালয়ক দেশের একবিংশ অনুমোদিত সংরক্ষণস্থলী হিসাবে অধিসূচনা জারি করা হয়েছে। আর ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতার পর আয়োজক দেশ আমেরিকায় বিদায় লৈছে। নমস্কার, এতিয়ার বাতৰিৰ সৈতে মই উৎপল কুমার দাস। প্রধানমন্ত্রী নরেন্দ্র মোদী আজি ইন্দোনেশিয়ার রাজধানী জাকার্তাত রাষ্ট্রপতি প্রাবোবো সুবিয়ান্তোর সহ প্রতিনিধি পর্যায়ের আলোচনাত মিলিত হয়। এই আলোচনাকালত বৈদেশিক সম্পর্ক পর্যালোচনা করার দুইখন দেশের মাজত ব্যাপক কৌশলগত অংশীদারিত্বক গতি প্রদান করার বিষয়েও আলোকপাত করে। দুই দেশের নেতা দুগৰাকী পারস্পরিক স্বার্থর ক্ষেত্র সহযোগিতা বৃদ্ধির লক্ষ্যে বুঝাবুঝির চুক্তির আদান প্রদানেরও সাক্ষী হয়ে রয়। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কয় যে 2018 চনত স্থাপন হওয়া ভারত আর ইন্দোনেশিয়ার মাজর ব্যাপক কৌশলগত অংশীদারিত্বই অগ্রগতির এটা নতুন পর্যায়ত উপনীত হয়েছে। জাকার্তাত ইন্দোনেশিয়ার রাষ্ট্রপতি প্রাবোবো সুবিয়ান্তোর সহ দিয়া যুটিয়া প্রেস সম্মিলনত প্রধানমন্ত্রী মোদীয়ে কয় যে পারস্পরিক বিশ্বাসে প্রতিরক্ষা, নিরাপত্তা, সামুদ্রিক খণ্ডর সহযোগিতা শক্তিশালী করে তুলিছে। ইয়ার জড়িয়ে দুইখন দেশের প্রতিরক্ষা কৌশলের আদান প্রদান, দুর্যোগ ব্যবস্থাপনা সহযোগিতা আর উদ্যোগিক সহযোগিতা শক্তিশালী হয়ে পড়ছে। শ্রীমোদীয়ে কয় যে এই অংশীদারিত্বই উন্নয়ন, নিরাপত্তা, প্রযুক্তি, সংস্কৃতি আর শিক্ষা খণ্ডকো সামরি লৈছে। ভবিষ্যতের দ্বিপাক্ষিক সম্পর্ক সন্দর্ভত আস্থা ব্যক্ত করে প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে ভারত ইন্দোনেশিয়া অংশীদারিত্বর সোণালী অধ্যায় আজির পর নতুনকৈ আরম্ভ হব। ইন্দোনেশিয়ালৈ গুরুদেব রবীন্দ্রনাথ ঠাকুরের ঐতিহাসিক ভ্রমণের শতবর্ষ পূর্তি অনুষ্ঠান দুইখন দেশে জাক জমকতার আয়োজন করব বলে প্রধানমন্ত্রী মোদীয়ে ঘোষণা করে। ইন্দোনেশিয়ার প্রথমগী শিক্ষামন্ত্রী কি হাজার দেবান্তারার অবদান সন্দর্ভত আলোকপাত করে শ্রীমোদীয়ে কয় যে তেওঁৰ শৈক্ষিক দর্শন গুরুদেব রবীন্দ্রনাথ ঠাকুরের আদর্শের দ্বারা বারুকয়ে প্রভাবিত হয়েছিল। বর্তমানের গোলকীয় অনিশ্চয়তার এই পর্যায়ত আলোচনা আর কূটনীতিয়ে গুরুত্বপূর্ণ ভূমিকা গ্রহণ করবেন বলে ভারতে বিশ্বাস করে। প্যালেস্টাইনের প্রসঙ্গ উত্থাপন কৰি শ্রীমোদীয়ে দুইখন দেশের সমস্যা সমাধান আর দীর্ঘম্যাদী শান্তি প্রক্রিয়াত ভারতের সমর্থনের কথা ব্যক্ত করে। ইন্দোনেশিয়ার সর্বোচ্চ অসামরিক সম্মান বিন্টাং আদিপূর্ণা অব দ্য রিপাব্লিক অব ইন্দোনেশিয়া লাভ করে প্রধানমন্ত্রী মোদীয়ে কৃতজ্ঞতা প্রকাশ করে। এই সম্মান ভারতীয় জনসাধারণলৈ উচর্গা করার এয়া ভারত আর ইন্দোনেশিয়ার মাজর ঐতিহাসিক সম্পর্কক ই প্রতিফলিত করেছে বলে অভিহিত করে। এই সম্মানের দেশখনের রাষ্ট্রপতি সুবিয়ান্তো আর ইন্দোনেশিয়ার সরকার তথা ইয়ার জনসাধারণক ধন্যবাদ জ্ঞাপন করে। শ্রীমোদীয়ে দেশখনত ইউনেস্কোর বিশ্ব ঐতিহ্য ক্ষেত্র প্রম্বনন মন্দির কাইলৈ দর্শন করব। নবম শতিকার হিন্দু স্থাপত্য শৈলীরে নির্মিত এই মন্দির ইন্দোনেশিয়ার সাংস্কৃতিক সমলর অন্যতম হিসাবে গণ্য করা হয়। প্রধানমন্ত্রী নরেন্দ্র মোদী বিন্টাং আদিপূর্ণা অব দ্য রিপাব্লিক অব ইন্দোনেশিয়া সম্মানে সম্মানিত হওয়ার বাবে প্রতিরক্ষা মন্ত্রী রাজনাথ সিংয়ে তেওঁক অভিনন্দন জ্ঞাপন করেছে। শ্রীসিংয়ে কয় যে এই সম্মান প্রধানমন্ত্রীর দূরদর্শী নেতৃত্ব, রূপান্তরকামী মানসিকতা আর ভারতক বিকাশের দিকে আগবাই নিয়ার ক্ষেত্র দৃঢ় সংকল্পর গোলকীয় অংশীদারিত্ব শক্তিশালী করার ক্ষেত্র গ্রহণ করা পদক্ষেপর প্রতি ব্যতিক্রমী স্বীকৃতি। শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে ইন্দোনেশিয়ার সর্বশ্রেষ্ঠ অসামরিক সম্মান লাভ করার শ্রীমোদীক অভিনন্দন জ্ঞাপন করেছে। ভাৰত আৰু ইণ্ডোনেছিয়াই প্ৰাচীন কালৰে পৰা সামুদ্ৰিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত সুসম্পৰ্ক বৰ্তাই ৰাখি আহিছে বুলি উল্লেখ কৰি এই সন্মান লাভ কৰাটো দেশবাসীৰ বাবে আনন্দৰ বিষয় বুলি তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিণ্টাং আদিপূৰ্ণা অব দ্য ৰিপাব্লিক অব ইণ্ডোনেছিয়া সন্মান প্ৰদান ভাৰতীয়সকলৰ বাবে অতিশয় গৌৰৱৰ বিষয় বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে ডঃ জয়শংকৰে কয় যে এই সন্মান ভাৰতৰ সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব আৰু ভাৰত আছিয়ান ৰাষ্ট্ৰসমূহৰ বান্ধোন শক্তিশালী কৰাৰ দিশত প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ অনন্য স্বীকৃতি। 1959 চনৰ পৰা প্ৰদান কৰি অহা ইণ্ডোনেছিয়াৰ এই সন্মান দেশখনৰ একতা, ধাৰাবাহিকতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়োৱা ব্যক্তিলৈ প্ৰদান কৰি অহা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চলিত বৰ্ষত ডুৰাণ্ড কাপ, প্ৰেচিডেণ্টছ কাপ আৰু ছিমলা ট্ৰফি প্ৰতিযোগিতাত খিতাপ জয়ৰ বাবে নতুন নতুন দলে প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিব। চলিত বৰ্ষৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্ৰতিযোগিতাক পূৰ্বতকৈ অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দল আৰু খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ক্ৰীড়াসুলভ মানসিকতাৰ প্ৰকৃত উদ্যম অক্ষুণ্ণ ৰাখি শ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহাসিক প্ৰতিযোগিতাক অধিক মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁলোকক আহ্বান জনায়। এইবেলি গুৱাহাটী, ইম্ফল, শ্বিলং আৰু কলকাতাৰ লগতে ৰাঁচীতো এই প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে। জনসাধাৰণক পৰস্পৰৰ কাষ চপাই নিয়াত ফুটবলে অনন্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই খেলুৱৈ সুলভ মানসিকতাই খেলপথাৰৰ পৰিসীমা অতিক্ৰম কৰি খেলুৱৈসকলৰ শৃংখলা, সংকল্পবদ্ধতা আৰু দলীয় উদ্যম বৃদ্ধি কৰে।
2: ফুটবল বিশ্ব কে সবসে লোকপ্রিয় খেল মে সে এক। এ খেল উৎকৃষ্টতা, একতা আর খেল ভাবনা কা এক অনুপম উদাহরণ। ফুটবল লোগো কো এক দূসরে সে জোড়তা। খেল ভাবনা কা মহত্ব কেবল খেলো তক সীমিত নেই, এ এক মহত্বপূর্ণ জীবন মূল্য হয় জো হামে সমানতা, সহযোগ আর বিপরীত পরিস্থিতিও মে ভি দৃঢ় বনে রহনে কি শিখ দেতা।
1: ফুটবলৰ ক্ষেত্ৰখনত উল্লেখনীয় শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে দেশে এতিয়াও বহুদূৰ বাট আগবাঢ়িবলৈ বাকী আছে বুলি মত প্ৰকাশ কৰি এই যাত্ৰাপথৰ বাবে সাজু হ'বলৈ তেওঁ সকলোকে আহ্বান জনায়। একে সময়তে এই প্ৰতিযোগিতাই ফুটবল ক্ষেত্ৰৰ প্ৰতিভাসমূহক মূৰ দাঙি উঠাৰ সুযোগ প্ৰদান কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। আজিৰ উন্মোচনী অনুষ্ঠানত প্ৰতিৰক্ষা বাহিনীৰ মুৰববী এন এছ ৰাজা সুব্ৰমণি, স্থলসেনাৰ মুৰববী ধীৰাজ শেঠ আৰু নৌসেনাৰ মুৰববী এডমিৰেল কৃষ্ণ চয়নাতেও অংশগ্ৰহণ কৰে। ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰিছে। কেৰালাৰ কোচিত আয়োজিত এই বৈঠকৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে ব্ৰিক্ছ গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মন্ত্ৰীসকলে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ লগতে মহিলা নেতৃত্বাধীন উন্নয়নৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰাব। ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হ'ব। মন্ত্ৰী পৰ্যায়ৰ এই বৈঠকখনে মহিলাৰ নেতৃত্ব ত্বৰান্বিত কৰা, অৰ্থনৈতিক সুযোগ সুবিধাৰ সম্প্ৰসাৰণ তথা ডিজিটেল আৰু বিত্তীয় অন্তৰ্ভুক্তি শক্তিশালী কৰি তোলাৰ বাবে উচ্চ পৰ্যায়ৰ আলোচনাৰ এখন মঞ্চ হিচাপে ভূমিকা পালন কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী পৰ্যায়ৰ এই বৈঠকৰ পৰৱৰ্তী সময়ত ব্ৰিক্ছ গোষ্ঠীৰ মহিলা কৰ্মবাহিনীৰ এখন বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত মহিলাসকলক সামৰি লোৱা ব্ৰিক্ছৰ অগ্ৰাধিকাৰৰ বিষয়সমূহক লৈ আলোচনা কৰা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। অনুমোদিত সংৰক্ষণস্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ প্ৰশাসন পৰিকাঠামোৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান বুলি বিবেচনা কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত ৰাউণ্ড অৱ 16ৰ এখন খেলত বিশ্বকাপৰ পৰা আয়োজক দেশ আমেৰিকা বাহিৰ হ'বলগীয়া হয়। 4-1 গ'লৰ ব্যৱধানত বেলজিয়ামৰ ওচৰত আমেৰিকা পৰাস্ত হয়। এই জয়ৰ পাছত বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে কালি নিশা ডালা ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত স্পেইনে পৰ্তুগালক 1-0 গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। 2010 চনত দক্ষিণ আফ্ৰিকাৰ একমাত্ৰ বিশ্বকাপ খিতাপ জয় কৰাৰ পাছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে শুকুৰবাৰে লস এঞ্জেলছ ষ্টেডিয়ামত আমেৰিকা বা বেলজিয়ামৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে 3-2 গ'লত জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়াণ্টোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰিছে। জৈৱ বৈচিত্ৰ আইন 2002 অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পৰা আয়োজক দেশ আমেৰিকাই বিদায় লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: اب آج کا سدابہار نغمے پروگرام ختم ہوتا ہے. آپ سن رہے ہیں
1: আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা. ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে. কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰা প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে. ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে. অপৰাধীয়ে আইন হাতত তুলি ললে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতীয় চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যত প্ৰায় 2,929 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ হোৱা বুলি সদনক তথ্য দিছিল। ইপিনে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হৈছে। আজি সদন পৰিচালনা নিয়মাৱলী

নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আপোনালোকে শুনি আছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই হাদিউজ্জামান, আৰু কৰ্তব্যকক্ষত মোৰ সৈতে আছে বিশ্বজিৎ কাকতি। আগবঢ়াইছোঁ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱতৰংগ।

যুৱ বন্ধু, এতিয়া গ্ৰীষ্ম বন্ধৰ সময়। সকলোৱে নিশ্চয় নিজৰ নিতৌ নৈমিত্তিক পেচাদাৰী কৰ্মৰ পৰা বিৰতি লৈ নিজস্ব অৱসৰ বিনোদনমূলক কৰ্মত ব্যস্ত। আমাৰ শিক্ষাৰ্থীসকল নিশ্চয় বিদ্যালয় বন্ধৰ ৰঙতে ৰঙীন। আচলতে গৰম বন্ধ বুলিলেই সকলোৰে মনত অনাবিল আনন্দ। কেৱল জিৰণি লোৱাৰ বাবেই নহয়, বিভিন্ন নতুন অভিজ্ঞতা অৰ্জন কৰাৰ বাবেও এই সময় অতি উপযোগী। পঢ়া শুনাৰ লগতে সৃষ্টিশীল কাম আৰু স্ফূৰ্তিত সময় কটোৱাৰ উৎসাহে সকলোৰে মন ভৰাই তোলে। এই গৰম বন্ধ বুলি ক'লেই পোনচাতেই মনলৈ অহা এটি ধাৰণা হৈছে কৰ্মশালা। বৰ্তমান সময়ত গ্ৰীষ্মবন্ধ আৰু কৰ্মশালাৰ সম্পৰ্ক যথেষ্ট গভীৰ।

স্বাগতম জনাইছোঁ। আহকচোন, আজিৰ এই গ্ৰীষ্ম বন্ধৰ আবেলি এক নতুন অভিজ্ঞতাৰ সোৱাদ লওঁ। যুৱবন্ধু, অনুষ্ঠানৰ আৰম্ভণিতেই আগবঢ়াইছোঁ সংসদধ্বনি শিল্পী সমাজ পুৰণি গুদামৰ দ্বাৰা আয়োজিত বৰগীত তথা চিৰসেউজ গীতৰ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী কুঁৱলী শইকীয়াৰ দ্বাৰা পৰিৱেশিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত ধনশ্ৰী ৰাগত বন্ধা এটি বৰগীত।

গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত, অসমীয়া সংস্কৃতিৰ মেৰুদণ্ডস্বৰূপ এই বৰগীত। এই কৰ্মশালাসমূহে নৱপ্ৰজন্মক কিছু পৰিমাণে হ'লেও অসমীয়া সাহিত্য সংস্কৃতিৰ সোৱাদ দিছে। নৱপ্ৰজন্ম এই অপূৰ্ব সংস্কৃতিৰ চৰ্চাৰ বাবে আগ্ৰহী হৈছে। অসমীয়া সংস্কৃতি ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত হৈছে। ধন্যবাদ কুঁৱলী, বৰ সুন্দৰকৈ বৰগীতটি পৰিৱেশন কৰিলা। বাদ্যসংগত কৰা শতভিষাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুৱবন্ধু, গৰমৰ বন্ধ মানেই আছিল প্ৰথম সপ্তাহতেই শ্ৰেণীকোঠাত গুৰুৱে কৰিবলৈ দিয়া গৃহকৰ্মবোৰ সুকলমে সম্পন্ন কৰি মামাহঁতৰ ঘৰলৈ, খুৰাহঁতৰ ঘৰলৈ কেইদিনমানৰ বাবে যাবলৈ সাজু হোৱা। সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুনত্বৰ সংযোজনে গৰমৰ বন্ধৰ ধাৰণাৰ কিছু সলনি কৰিছে।

বৰ্তমান সময়ত গৰমৰ বন্ধ বা গ্ৰীষ্মবন্ধ মানেই হৈছে সাহিত্য তথা সুকুমাৰ কলাসমূহৰ চৰ্চাৰ সময়, নিজৰ সৃষ্টিশীলতাক বিকশাই তোলাৰ সময়। যুৱবন্ধু, আহকচোন এইখিনিতেই এটি গীত শুনি এই সময় জীপাল কৰোঁ।

0: গৰমৰ বন্ধ, গাঁৱলীয়া কৃষিময় পৰিৱেশ, ৰং ৰহইচৰ মেহফিল, কি যে সুন্দৰ অভিজ্ঞতা! যুৱবন্ধু, আপোনালোকো নিশ্চয় এনে অভিজ্ঞতাৰেই পুষ্ট। পথাৰত ভূঁই ৰোৱা, হালৰ পিছে পিছে বোকা খচা, আম কঁঠাল বিচাৰি বিচাৰি গাঁৱৰ সীমা অতিক্ৰম কৰা, লগৰীয়াৰ লগত নৃত্য গীত চিত্ৰকলাৰ চৰ্চা কৰা, এই সোৱাদবোৰেই সকলোকে নষ্টালজিক কৰি তোলে। যুৱবন্ধু, গৰমৰ বন্ধত অনুষ্ঠিত হোৱা এই কৰ্মশালাসমূহৰ সম্পৰ্কত বিতং তথ্য আহৰণ কৰিবলৈ আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা আমি উপস্থিত হৈছিলোঁ চকৰিগাঁও মজলীয়া বিদ্যালয়ত জ্যোতি ৰংগমঞ্চ নগাঁৱৰ দ্বাৰা আয়োজিত এটি আৱাসিক নাট কৰ্মশালাত। প্ৰিয় শ্ৰোতা, আহকচোন আমিও আজি সেই নাট কৰ্মশালাৰ সম্পৰ্কে জ্ঞাত হওঁ।
1: আমাৰ মাজত উপস্থিত আছে জ্যোতি ৰংগমঞ্চ নগাঁৱৰ সঞ্চালক শ্ৰীযুত প্ৰেমানন্দ শৰ্মাদেৱ। আহকচোন আমি এই কৰ্মশালাটিৰ সম্পৰ্কে তেওঁৰ পৰা জ্ঞাত হওঁ। নমস্কাৰ।
2: হয়, নমস্কাৰ।
1: পোনপ্ৰথমে আপোনালৈ আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: ধন্যবাদ। জ্যোতি ৰংগমঞ্চৰ ফালৰ পৰাও আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক আহি আমাৰ অনুষ্ঠানটোৰ বিষয়ে কিছু কথা অৱগত কৰিব বিচৰাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ।
1: এই কৰ্মশালাটিৰ সম্পৰ্কত আপোনালোকে যিহেতু অনুষ্ঠিত কৰিছে, কেনেধৰণে অনুষ্ঠিত কৰিছে, ইয়াৰ লক্ষ্য উদ্দেশ্য, সেই সম্পৰ্কে আমাৰ শ্ৰোতাসকলক কি ক'ব বিচাৰিব?
2: 2025 চনতো জ্যোতি ৰংগমঞ্চই 10 দিনীয়া আৱাসিক বিনামূলীয়া নাট কৰ্মশালা পাতিছিল। এই বছৰ বৰ্ষৰ 26 চনত 2 জুলাইৰ পৰা 13 জুলাইলৈ বিনামূলীয়া আৱাসিক নাট কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। লক্ষ্য উদ্দেশ্য বুলি ক'লে আচলতে নৱপ্ৰজন্মৰ নাটকৰ প্ৰতি আকৃষ্ট হওক, নাটক ভাল পাওক, আমাৰ কলা সংস্কৃতিখিনি নাট্যৰূপ দি ৰাইজৰ আগত প্ৰতিষ্ঠা কৰক, প্ৰকাশ কৰক, লক্ষ্য উদ্দেশ্য বুলি ক'লে সেইখিনিয়ে। আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ নিৰ্বাচিত ছিট আছিলে 20 জন, এতিয়া আমাৰ বৰ্তমান 14 জনে ইয়াত প্ৰশিক্ষণ লৈ আছে। গোটেই অসমৰ নুমলীগড়ৰ পৰা কাটি, লংকা, হোজাই, ইফালে আপোনাৰ মৰিগাঁও, ৰহা, আমাৰ ইয়াৰো লোকেল 2-4জন আদি কৰি পেলাই আমাৰ ইয়াত আছে। আমি 13 জুলাই এটা সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। ইয়াতে আমি আমাৰ তেওঁলোকৰ দ্বাৰাই ৰচিত পৰিচালিত নাটক ইয়াত মঞ্চস্থ হ'ব। আৰু এটা কৰ্মশালা আমাৰ জ্যোতি ৰংগমঞ্চৰ শিশু নাট কৰ্মশালা হৈছে, তাতো আমাৰ 22জন প্ৰশিক্ষাৰ্থী আছে। ইয়াত আমাৰ বহুকেইজন প্ৰশিক্ষাৰ্থী আহিছে শিশুখিনিৰ কাৰণে। আমাৰ ডক্টৰ গৌৰাংগ বৰাই কৰিছে, আমাৰ সীমান্ত ফুকনৰ সীমান্ত কলিতাই কৰিছে, ৰাজেন ফুকনে কৰিছে, যশোচন্দ্ৰ গোস্বামীয়ে কৰিছে, আৰু ডাঙৰখিনি হিমাংশু প্ৰসাদ দাস আহিছে, কলিয়াবৰ ভূপেন্দ্ৰনাথ হাজৰিকাই কৰিছে, প্ৰেমানন্দ শৰ্মা মই নিজেও কৰিছোঁ। আৰু অহা 7 তাৰিখে অহা কালিলৈ আমাৰ গৌৰৱ আৰু তেওঁৰ পৰিবাৰ মূৰ্চনা, তেওঁলোক 2জন আমাৰ পৰিচিত ব্যক্তি, তেওঁলোকো আহিব, আৰু বহুকেইজন প্ৰশিক্ষক আহিব। গতিকে প্ৰশিক্ষণটো সফল সমাপ্তিৰ কাৰণে সকলোৰে সহায় সহযোগিতা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।
1: ধন্যবাদ। আমিও এই কৰ্মশালাটিৰ সফল সমাপ্তি কামনা কৰিছোঁ। যুৱবন্ধু, আমি ইতিমধ্যে জ্ঞাত হৈছোঁ যে এই কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে উপস্থিত আছে ডক্টৰ গৌৰাংগ বৰা। আমি তেখেতৰ ওচৰলৈ আগবাঢ়িছোঁ। নমস্কাৰ।
3: নমস্কাৰ।
1: আপোনালৈও আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
3: ধন্যবাদ।
1: আচলতে আমাৰ গৰমৰ বন্ধ বুলি ক'লে পূৰ্বতে আছিলে মামাৰ ঘৰলৈ যোৱা, খুৰাৰ ঘৰলৈ যোৱা, ৰং ৰহইচ ধেমালি কৰা। কিন্তু বৰ্তমান সময়ত নতুনত্বৰ আগমনৰ লগে লগে আমি দেখিবলৈ পাইছোঁ যে সকলো শিশুৱে হওক বা অন্যান্য সকলো লোকেই এই কৰ্মশালাসমূহত ব্যস্ত হৈ পৰে। এই যি পৰিৱৰ্তন, সেই পৰিৱৰ্তন সম্পৰ্কত আপুনি কেনেধৰণে নিজৰ মতামত আগবঢ়াব বিচাৰিব?
3: হয়, নিশ্চয়কৈ। আচলতে পূৰ্বতে গৰমৰ বন্ধ বুলি কোৱাৰ লগে লগে মামাৰ ঘৰলৈ যোৱা বা আন ক'ৰবালৈ ফুৰিবলৈ যোৱা এই ধৰণৰ এটা পৰিৱেশ আছিল। সময় পৰিৱৰ্তনশীল আৰু সময়ৰ লগে লগে আমি খোজ দিব লাগিব। অৱশ্যে সেই পৰিৱেশ এতিয়াও নথকা নহয়, কাৰণ এটা সময়ত আমাৰ যান্ত্ৰিক যিবোৰ আহিলা পাতি যেনেকৈ মোবাইল ফোন, গাড়ী মটৰ, এই ধৰণৰ পৰিসৰ খুব কম আছিল। কিন্তু এতিয়া যিহেতুকে দিনক দিনে এই বস্তুবোৰ পৰিসৰটো বৃদ্ধি পাইছে, গতিকে সেই মামাহঁতৰ ঘৰৰ হওক বা আন পৰিয়ালৰ মানুহৰ সৈতে যোগাযোগ, সঘন যোগাযোগ মানুহে কৰিব পাৰিছে মোবাইলৰ জৰিয়তেই হওক বা যাতায়াতৰ জৰিয়তেই হওক। গতিকে তেওঁলোকে আগতে গৰম বন্ধটোৱে আছিল যে যোগাযোগৰ মাধ্যম, সেই সময়ছোৱাত এমহীয়া বন্ধ পায় গতিকে তেওঁলোক ফুৰিবলৈ যায়, কিন্তু এতিয়া তাৰ আগতেও তেওঁলোকে ফুৰিবলৈ যায় বা খবৰ খাতি ৰাখিব পাৰে। কিন্তু সেইবাবে হয়তো আজিৰ অভিভাৱকসকলে নিজৰ সন্তানসকলক অভিনয়, নাট বা আন যিসমূহ কৰ্মশালা, এই কৰ্মশালাত তেওঁলোকে নামভৰ্তি কৰাইছে যাতে নিজৰ সন্তানে ভৱিষ্যতে এজন সাংস্কৃতিক বান কৰ্মী হিচাপে সময়ৰ লগত, যুগৰ লগত খোজ পেলাব পাৰে। সেইবাবে তেওঁলোকে হয়তো এই প্ৰশিক্ষণলৈ আহিছে। আৰু এই প্ৰশিক্ষণসমূহে সদায় অকল যে নাটক শিকিলে কেৱল নাটকেই কৰিব পাৰিব তেনেকুৱা নহয় বা এই ধৰণৰ কৰ্মশালা, তেওঁক সকলো শিকোৱা হয় যে জ্ঞানৰ পৰা, মনোযোগৰ পৰা, তেওঁলোকে মানুহজনৰ ব্যৱহাৰলৈকে, আচাৰ পাতিলৈকে, এই সকলোখিনি নাটকৰ মাজে মাজে প্ৰশিক্ষকসকলে প্ৰশিক্ষণ প্ৰদান কৰে আৰু তাৰ পৰা নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকল বা প্ৰশিক্ষাৰ্থীসকল কৃতাৰ্থ হয় বুলি আমি ধাৰণা কৰোঁ।
1: হয়, নিশ্চয়। আচলতে ক'বলৈ গ'লে কৰ্মশালাসমূহে আমি ক'ব পাৰোঁ যে শিশুসকলৰ বিকাশত নিশ্চয়কৈ অৰিহণা যোগাইছে,
3: নিশ্চয় অৰিহণা যোগাইছে।
1: যদি আমি এটা কথালৈ আহোঁ যে এই কৰ্মশালাসমূহে নতুন প্ৰজন্মৰ যিসকল শিশু আছে বা কিশোৰ কিশোৰী আছে তেওঁলোকৰ চাৰিত্ৰিক পৰিৱৰ্তনেই হওক বা সৰ্বাংগীন যি বিকাশ, সেই ক্ষেত্ৰত অৰিহণা যোগাইছে বুলি আপুনি ক'ব বিচাৰিবনে?
3: হয়, নিশ্চয়কৈ। শিশুসকলৰ চাৰিত্ৰিক বা তেওঁলোকৰ আচাৰ ব্যৱহাৰৰ পৰা আদি কৰি সকলো ক্ষেত্ৰত পৰিৱৰ্তন ঘটায় কৰ্মশালা বুলি, কাৰণ কিয় ইয়াত বিভিন্ন প্ৰশিক্ষাৰ্থী বা বিভিন্ন তেওঁলোকৰ সমনীয়া লগ হয়, অচিনাকি মানুহ লগ হয় আৰু তেওঁলোকক যিসকলে প্ৰশিক্ষণ দিবলৈ আহে তেওঁলোকো অচিনাকি, গতিকে সেই অচিনাকিৰ মাজত তেওঁলোকে এটা আত্মীয়তা গঢ়ি উঠে। আমি ইয়াৰ আগতেও যোৱা বছৰ ইয়াতে এই জ্যোতি ৰংগমঞ্চে কৰ্মশালা অনুষ্ঠিত কৰিছিল, শেষৰ দিনটো আমাৰ আজিও মনত আছে যে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া বিদায় ল'ব খুজিছিল সেই সময়ত সকলোৱে কান্দিছিল, চকু পানী নিগৰি আহিছিল আৰু তেওঁলোকে কেতিয়াও, আমি লাষ্ট শেষলৈ আৰু এটা দিন বৃদ্ধি কৰিবলগীয়া পৰ্যায় হৈছিল যে তেওঁলোকে যাব খোজা নাই, কাৰণ তেওঁলোকৰ মাজত সেই আত্মীয়তাটো বন্ধি উঠিছিল। আপুনি ধৰক তেওঁলোক প্ৰশিক্ষণলৈ গৈ আছে, চেণ্ডেলযোৰ ক'ত থ'ব, কি ধৰণে নিয়াৰিকৈ থ'ব, পৰিপাটিকৈ যে থ'ব লাগে, পানী বটলটো যে পৰিপাটিকৈ থ'ব লাগে, তাৰ পৰা আমি শিক্ষা দিয়া হয় আচলতে কৰ্মশালাবোৰত যে কেনেকৈ তেওঁলোকে আচাৰ ব্যৱহাৰ কৰিব, পানী বটলটো ক'ত থ'ব, চেণ্ডেলযোৰ যে নিয়াৰিকৈ শাৰী পাতি যে থ'ব লাগে, সেই পৰ্যন্ত তেওঁলোকে শিকি এটা নতুন পৰিৱেশ তেওঁলোকে গঢ়ি তুলিব পাৰে মনৰ মাজত।
1: শ্ৰোতা বন্ধু, আমাৰ মাজত উপস্থিত আছে এই কৰ্মশালাটিৰ এগৰাকী প্ৰশিক্ষাৰ্থী বিকাশ বৰা। আহকচোন আমি তেওঁৰ পৰা এই কৰ্মশালাটিৰ সম্পৰ্কে কিছু কথা শুনো।
4: হয়, আমি জ্যোতি ৰংগ মঞ্চৰ সৌজন্যত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত যি 12 দিনীয়া আমাৰ বিনামূলীয়া আৱাসিক নাট কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, তাৰ আজি 5ম দিন। তাতে আজি আমি থাকি কৰি আজি আমি নাটক শিকি আছোঁ, প্ৰশিক্ষণ লৈ আছোঁ, নাটক শিকা অভ্যাস আৰু আপোনাৰ সাজ সজ্জা, ৰূপ সজ্জা, সকলো ধৰণৰ কেনেকৈ নাটক লিখে কি কৰে আমি তাৰ ওপৰত আমি পৰ্যবেক্ষণ আমি কৰি আছোঁ, শিকাই আছে।
1: নিশ্চয় এই কৰ্মশালাটিত তোমালোকে বিভিন্ন কথা শিকিবলৈ পাইছা, গতিকে যিহেতু নাটকৰ কৰ্মশালা, নিশ্চয় সংলাপ প্ৰক্ষেপণ কেনেকৈ কৰে, সংলাপসমূহ কেনেকৈ লিখে সেইসমূহ নিশ্চয় শিকিছা, গতিকে এই সংলাপ যদি এটি তুমি প্ৰক্ষেপণ কৰি আমাৰ শ্ৰোতাসকলক শুনোৱা, শ্ৰোতাসকল নিশ্চয় আপ্লুত হ'ব।
5: হেৰি নামঘৰীয়া, এই সুতই বাৰু আপোনাক কৈছেনে আজি নাটখন কি আনিব? কি ক'লে? ৰাম বিজয় নাটখন ন? ভাল হ'ব, ভাল হ'ব, বুজিছে, এইবাৰ সেইখনকে কৰা যাওক।
1: ধন্যবাদ জনাইছোঁ, তোমালোকৰ এই কৰ্মশালাটি সফল হওক তাৰে কামনা কৰিছোঁ। প্ৰিয় শ্ৰোতা, আহকচোন এই কৰ্মশালাটিৰেই আন এগৰাকী প্ৰশিক্ষাৰ্থী পৰিস্মিতা চুতীয়াৰ পৰা এটি কবিতা পাঠ শুনো।
6: নমস্কাৰ, জ্যোতি ৰংগমঞ্চৰ সৌজন্যত অনুষ্ঠিত হোৱা 10 দিনীয়া বিনামূলীয়া নাট কৰ্মশালাৰ মই এগৰাকী প্ৰশিক্ষাৰ্থী। আজি মই হেম বৰুৱাদেৱৰ ৰচিত এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। মৰমৰ সেয়া মম এডাল জ্বলাই লৈছোঁ আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ ৰুঙা বতাহজাক আহি মমডাল কোবাইছে, চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ, মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলী শুনা এটি কোমল পুৱা পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন লৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ, মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ আৰু মই।
0: ধন্যবাদ, বৰ সুন্দৰকৈ হেম বৰুৱাৰ কবিতা মমতাৰ চিঠিৰ একাংশ পাঠ কৰি শুনালে আমাৰ শ্ৰোতাসকল নিশ্চয় আপ্লুত হৈছে। প্ৰিয় শ্ৰোতা, আমাৰ মাজত উপস্থিত আছে এই আৱাসিক নাটকৰ্মশালাৰ এগৰাকী শিশু প্ৰশিক্ষাৰ্থী। আহকচোন, তেওঁৰ পৰাও আমি এটি সংলাপ শুনি লওঁ।
7: নমস্কাৰ, মোৰ নাম শ্ৰী মনশ্ৰী শৰ্মা। আজি মই এটি সৰু সংলাপ ক'বলৈ ওলাইছোঁ। মা মা, মই স্কুললৈ যাওঁ আৰু কাইলৈৰ পৰা আমাৰ গৰম বন্ধ নহয়, আজি আহোঁতে অলপ দেৰি হ'ব দেই। অঁ, মই যাওঁ দিয়া, ধন্যবাদ।
0: প্ৰিয় শ্ৰোতা, ইমান পৰে আপোনালোকে জ্যোতি ৰংগমঞ্চ নগাঁৱৰ দ্বাৰা আয়োজন কৰা কৰ্মশালাটিত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী তথা প্ৰশিক্ষকৰ লগতে সঞ্চালক মহোদয়ৰ লগত হোৱা কথোপকথন সম্পৰ্কে শুনিলে। আপোনালোকেনো এই গৰমৰ বন্ধৰ সময়ছোৱা কেনেধৰণে অতিবাহিত কৰিছে, এনেধৰণৰ বিভিন্ন সৃষ্টিশীল কৰ্ম বা কৰ্মশালাসমূহত কেনেধৰণে অংশগ্ৰহণ কৰিছে, আপোনালোকৰ অঞ্চলত কেনেধৰণৰ কৰ্মশালা অনুষ্ঠিত হৈছে সেই সম্পৰ্কে আমাক জনাবলৈ নাপাহৰিব। আপোনালোকে এই কৰ্মশালা তথা অনুষ্ঠানসমূহৰ ফটো আমালৈ প্ৰেৰণ কৰিব পাৰিব। আমাৰ যোগাযোগ নম্বৰটি হৈছে 9435053214। পুনৰবাৰ কৈছোঁ, 9435053214। যুৱবন্ধু, আমাৰো সময় হৈ আহিল পুনৰবাৰ এনে এটি অনুষ্ঠানৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে। মই ভাস্কৰ্যপূৰ্ণ গায়নে আকাশবাণী নগাঁও কেন্দ্ৰৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। ভালে থাকক, সুস্থ থাকক, নমস্কাৰ।

ফোন ইন আপুনি বিচৰা গীতৰ বাবে অহা 9 জুলাই বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত শ্ৰোতাৰ অনুৰোধ পানীবদ্ধ কৰা হ'ব। শ্ৰোতাই নিজৰ প্ৰিয় গীত শুনিবলৈ 9435053214 নম্বৰত অনুৰোধ জনাব পাৰিব। ফোন নম্বৰটো পুনৰ কৈছোঁ, 9435053214। মনত ৰাখিব, অহা 9 জুলাই বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত।

শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। এফএমএনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পাছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদনত প্ৰকাশ। জলজীৱন মিছনৰ জৰিয়তে গ্ৰামাঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে বুলি মন্ত্ৰী কৃষ্ণেন্দু পালৰ সদনত মন্তব্য। মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্য মুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ল'লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতেও চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
1: ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিক্টিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকৈ কৰিব পাৰোঁ? আজি দেখা যায় যে যিবিলাক নিচামুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ, মই সকলোকে নকওঁ, দুই চাৰিজনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে। নিচামুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে। গতিকে এই দিশতো আমি ভাল ভাল এনজিঅ'ক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক, চৰকাৰে আৰ্থিক সহায় কৰিব। আমি এটা স্কিমো আনিম যে চৰকাৰে কেনেকৈ সহায় কৰিব পাৰে। কিন্তু বৰ্তমানৰ বহুত নিচামুক্তি কেন্দ্ৰতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আমি সময়ে সময়ে পাই থাকোঁ বা বাতৰি কাকততো ওলায়। সেইবাবে মই এটাই অনুৰোধ কৰিম যে আমি যিজনে ব্যৱসায় কৰে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ হ'ম আৰু ভিক্টিমসকলক ৰিহেবিলিট কৰাৰ কাৰণেও চেষ্টা কৰিম।
0: ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যত প্ৰায় 2,929 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ হোৱা বুলি সদনক তথ্য দিছিল। বিষয়টো সন্দৰ্ভত আলোচনাত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। একেদৰে জব্দ কৰা নিচাযুক্ত দ্ৰব্য পৰিমাণো বৃদ্ধি পাইছে। 2025 বৰ্ষত মাদক দ্ৰব্য সম্পৰ্কিত গোচৰত 4,901 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: 2021 চনত কেছ ৰেজিষ্টাৰৰ সংখ্যাটো হ'ল 2,254টা, 2022 চনত কেছ হ'লগৈ 878টা আৰু 23 চনত হ'লগৈ 3,035টা, 24 চনত হ'লগৈ 3,323টা, 25 চনত হ'ল 3,333টা। পাৰ্চন এৰেষ্টেড হ'ল 2021 চনত 4,175টা, 2025 চনত হ'ল 4,901টা। মই কৈছিলো যে তেতিয়া 1 কেজিৰ এভাৰেজত হেৰইন সিজ ধৰিছিলে। 2021 চনত হেৰইন জব্দ হ'ল 67 কেজি। যদি এইখন চৰকাৰে গুৰুত্ব সহকাৰে কাম নকৰিলে হয়, গৃহ বিভাগে যদি ছিৰিয়াছলি বা অভিযান তীব্ৰতৰ নকৰিলে হয়, যদি আসামীবিলাকক বা যিবিলাক অভিযুক্ত তেওঁলোকক এৰি দিলে হয়, ইমান কেছ ৰেজিষ্টাৰো নহ'ল হয়, ইমান মানুহ এৰেষ্টো নহ'ল হয়।
0: ইপিনে 16 অসম বিধানসভা বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হৈছে। আজি সদন পৰিচালনা নিয়মাৱলী 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হৈছে। বিধায়ক কৃষ্ণেন্দু পালে আজি জলজীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষত ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চলিত বৰ্ষত ডুৰাণ্ড কাপ, প্ৰেচিডেন্স কাপ আৰু ছিমলা ট্ৰফিৰ প্ৰতিযোগিতাত নতুন নতুন দলে প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিব। চলিত বৰ্ষৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্ৰতিযোগিতাক পূৰ্বতকৈ অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দল আৰু খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ক্ৰীড়া সুলভ মানসিকতাৰ প্ৰকৃত উদ্যম অক্ষুণ্ণ ৰাখি শ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহাসিক প্ৰতিযোগিতাক অধিক মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁলোকক আহ্বান জনায়। এইবেলি গুৱাহাটী, ইম্ফল, শ্বিলং আৰু কলকাতাৰ লগতে ৰাঁচীতো এই প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে। জনসাধাৰণক পৰস্পৰৰ কাষ চপাই নিয়াত ফুটবলে অনন্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই খেলুৱৈ সুলভ মানসিকতাই খেলপথাৰৰ পৰিসীমা অতিক্ৰম কৰি খেলুৱৈসকলৰ শৃংখলা, সংকল্পবদ্ধতা আৰু দলীয় উদ্যম বৃদ্ধি কৰে। ফুটবলৰ ক্ষেত্ৰখনৰ উল্লেখনীয় শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে দেশে এতিয়াও বহুদূৰ বাট আগবাঢ়িবলৈ বাকী আছে বুলি মত প্ৰকাশ কৰি এই যাত্ৰা পথৰ বাবে সাজু হবলৈ তেওঁ সকলোকে আহ্বান জনায়। একে সময়তে এই প্ৰতিযোগিতাই ফুটবল ক্ষেত্ৰৰ প্ৰতিভাসমূহক মূৰ দাঙি উঠাৰ সুযোগ প্ৰদান কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। আজি উন্মোচনী অনুষ্ঠানত প্ৰতিৰক্ষা বাহিনী মুৰববী এন এছ ৰাজা সুব্ৰমণি, স্থলসেনা মুৰববী ধীৰাজ শেষ আৰু নৌসেনা মুৰববী এডমিৰেল কৃষ্ণ স্বামীনাথনেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা 25 জুলাইৰ পৰা 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালি অভয়াৰণ্যত ৰাধাচুত কালি হোৱা গুলীয়াগুলীৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কালি অৰুণাচলৰ 30 জন লোকে বনাঞ্চল ধবংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দলক লক্ষ্য কৰি দুৰ্বৃত্তই কমেও 15 ছাই গুলীচালনা কৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কৰবী শইকীয়া কৰণ, আৰক্ষী অধীক্ষক অজয় গৌৰণ বসুমতাৰী, পূব শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী চম্পক ডেকা আৰু সাংসদ ৰঞ্জিত দত্তই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে কেইবা দশক ধৰি অঞ্চলটোত ভূমি দখল আৰু বনাঞ্চল ধবংস কাৰ্য চলি আহিছে। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। অনুমোদিত সংৰক্ষণস্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ প্ৰশাসন পৰিকাঠামোৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান বুলি বিবেচনা কৰা হয়। এই সংগ্ৰহালয়টোৱে বিভিন্ন বচা বচা উদ্ভিদৰ প্ৰজাতি নমুনা, সৰীসৃপ, উভচৰ, মাছ, পখিলা, ভেকুলী আদিৰ বিচিত্ৰ প্ৰজাতিৰ নমুনা সংৰক্ষণ কৰিব। উল্লেখযোগ্য যে মিজোৰাম বিশ্ববিদ্যালয়ৰ তত্বাৱধানত 2022 চনত স্থাপন কৰা এই প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় ভাৰত বাৰ্মা জৈৱ বৈচিত্ৰ মূল কেন্দ্ৰত অৱস্থিত। মিজোৰামৰ লগতে ইয়াৰ বিস্তীৰ্ণ উত্তৰ পূৰ্বাঞ্চলত 7,500ৰো অধিক ফুল আৰু 2,000ৰো অধিক প্ৰাণীৰ প্ৰজাতি পোৱা যাব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 9:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদনত প্ৰকাশ। জল জীবন মিশনৰ জৰিয়তে গ্ৰামাঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে বুলি মন্ত্ৰী কৃষ্ণেন দোপালৰ সদনত মন্তব্য। মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
3: এয়া আকাশবাণী নগাঁও। আজিৰ আমাৰ অনুষ্ঠানত আগবঢ়াইছো কেইটিমান অসমীয়া গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক অনিমা চৌধুৰী কণ্ঠৰ এই গীতটি।

আমৈ অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ অজয় কুমাৰ দেওৰজা আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। অজয় কুমাৰ দেওৰজা আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম শুনিলে।

প্ৰিয় শ্ৰোতা, কাইলৈ দিনৰ 10 বজাত আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ কৰা হ'ব মৰিগাঁও জিলাৰ গুৰুচৰণ মেধি ভৱনত 10 দিনীয়াকৈ অনুষ্ঠিত আৱাসিক নাটকৰ্মশালা সন্দৰ্ভত এক বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান। এই অনুষ্ঠানত আপোনালোকে শুনিবলৈ পাব কৰ্মশালাৰ আয়োজক, প্ৰশিক্ষক আৰু অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা এক মনোমোহা কথোপকথন। গতিকে কাইলৈ ঠিক দিনৰ 10 বজাত আমাৰ সৈতে থাকিব আৰু শুনিবলৈ নাপাহৰিব এই বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদনত প্ৰকাশ, জলজীৱন মিছনৰ জৰিয়তে গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে বুলি মন্ত্ৰী কৃষ্ণেন্দু পালৰ সদনত মন্তব্য, মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলং 13 জুলাইৰ পৰা বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ঘোষণা, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰা প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ললে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতৰ চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
1: ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিক্টিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকৈ কৰিব পাৰোঁ? আজি দেখা যায় যে যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ, মই সকলোকে নকওঁ, 2-4জনে তেওঁলোকে নিজে ড্ৰাগছ দি আৰম্ভ কৰি দিয়ে। নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে। গতিকে এই দিশতো আমি ভাল ভাল এনজিঅ'ক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক, চৰকাৰে আৰ্থিক সহায় কৰিব। আমি এটা স্কিমো আনিম যে চৰকাৰে কেনেকৈ সহায় কৰিব পাৰে। কিন্তু বৰ্তমানৰ বহুত নিচা মুক্তি কেন্দ্ৰতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আমি সময়ে সময়ে পাই থাকোঁ বা বাতৰি কাকততো ওলায়। সেইবাবে মই এটাই অনুৰোধ কৰিম যে আমি যিজনে ব্যৱসায় কৰে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ হ'ম আৰু ভিক্টিমসকলক ৰিহেবিলিট কৰাৰ কাৰণেও চেষ্টা কৰিম।
0: ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যত প্ৰায় 2,929 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ হোৱা বুলি সদনক তথ্য দিছিল। বিষয়টো সন্দৰ্ভত আলোচনাত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। একেদৰে জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ পৰিমাণো বৃদ্ধি পাইছে। 2025 বৰ্ষত মাদক দ্ৰব্য সম্পৰ্কিত গোচৰত 4,901 লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হৈছে। আজি সদন পৰিচালনা নিয়মাৱলী 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হৈছে। বিধায়ক কৃষ্ণেন্দু পালে আজি জলজীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাই ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহে গুৱাহাটীত অনুষ্ঠিত মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিক্ছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্য সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্ত সিপাৰৰ পৰা মাদক দ্ৰব্য সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্য সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচুত কালি হোৱা গুলীয়াগুলী ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কালি অৰুণাচলৰ 30 লোকে বনাঞ্চল ধবংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দলক লক্ষ্য কৰি দুৰ্বৃত্তই কমেও 15 গুলীচালনা কৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কৰবী শইকীয়াকৰণ, আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰী, পূব শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী চম্পক ডেকা আৰু সাংসদ ৰঞ্জিত দত্তই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
2: অৰুণাচল প্ৰদেশ হোৱাৰ পিছত বিশেষকৈ আমাৰ বিহালী ৰাধাচুক তাৰাচুকে আদি কৰি এই জেগাটো দীঘলমুখত এইটো ডিছপুট সদায় আগৰ পৰা আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2021 দায়িত্ব লোৱাৰ পিছত দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকল বা আমি ৰিজনেল কমিটি আমি বহিছিলোঁ। আমাৰ ডিষ্ট্ৰিক্ট লেভেলত অৰুণাচলত আমি দুবাৰকৈ বৈঠক কৰিছিলোঁ আৰু ইতিমধ্যে পাকে কিচাং যিটো ডিষ্ট্ৰিক্টখনৰ বৰ্ডাৰৰ যিটো সমস্যা সেইটো সমাধান হৈ গ'ল, আমি মিলাই ল'লোঁ। কিন্তু যিটো আমাৰ ৰাধাচুক পাপনপাৰী যিখন জিলা, এই বাপমপাৰা জিলাৰ ইয়াৰ যিটো সীমা সমস্যা, সেই সীমা সমস্যাটো আমি সমাধান কৰিব পৰা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰিছোঁ।
0: উল্লেখযোগ্য যে কেইবা দশক ধৰি অঞ্চলটোৰ ভূমি দখল আৰু বনাঞ্চল ধবংস কাৰ্য চলি আহিছে। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্ননীল পালে প্ৰকাশ কৰিছে। এখন সংবাদমেলযোগে জিলা আয়ুক্তগৰাকীয়ে কয় যে দুমাহৰ ভিতৰত দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হ'ব। অহা 15 ছেপ্টেম্বৰত শৰাইঘাটৰ পুৰণি দলংখনেৰে পুনৰ যাতায়াত আৰম্ভ হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে লগতে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি অনুদান ভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সহযোগত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তগৰাকীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলাখনৰ মুঠ 20 আত্মসহায়ক গোট আৰু 30 আত্মসহায়ক গোটৰ সদস্য আৰ্থিক অনুদান বিতৰণ কৰা হয়। আৰ্থিক অনুদান বিতৰণ উপলক্ষে আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি চিনামৰা উড়ন সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ

0: লয়। নিৰ্মাণস্থলী পৰিদৰ্শন কালত তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উড়ন সেতু সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা তথা নিৰ্মাণকাৰী সংস্থাত সমগ্ৰ প্ৰক্ৰিয়াটো অধিক খৰতকীয়া কৰাৰ লগতে যাত্ৰীসকলক সুৰক্ষা আৰু গুণগত মান অক্ষুণ্ণ ৰাখি কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 9:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদনত প্ৰকাশ। জল জীৱন মিছনৰ জৰিয়তে গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে বুলি মন্ত্ৰী কৃষ্ণেন দোপালৰ সদনত মন্তব্য। মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলং 13 জুলাইৰ পৰা বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ঘোষণা। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্ত আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। এনটিআৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো কৃষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী।

0: শ্রোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো কথোপকথন। এই সিদ্ধান্তত আমাৰ আজিৰ বিষয় হৈছে চৰকাৰী আঁচনি। এই বিষয়ক এটি আলোচনা ইয়াত ভাগ লৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁও জিলাৰ জিলা প্ৰকল্পৰ প্ৰবন্ধক শংখ প্ৰবাল চান্দিল্য আৰু আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে।
1: নমস্কাৰ।
2: হয়,
1: প্ৰিয় শ্ৰোতাসকল, মই শ্ৰী শংখ প্ৰবাল চান্দিল্য, জিলা প্ৰকল্পৰ প্ৰবন্ধক নগাঁও জিলা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান।
2: হয়,
1: চৰকাৰী আঁচনি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আমি এতিয়া বৰ্তমান প্ৰায় ছেচুৰেশ্যন মুডত গৈছোঁ। সকলো মহিলাই আমাৰ আত্মসহায়ক গোটৰ লগত জড়িত হৈছে। প্ৰায় 80% মহিলা, যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত বা তাৰ অলপ ওপৰৰ মহিলাসকল, আমাৰ আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে। আৰু যিখিনি জড়িত হোৱা নাই তেখেতসকলকো আমি নতুনকৈ ছাৰ্ভে আৰম্ভ কৰিছোঁ। পাৰ্টিচিপেটৰি ৰুৰেল এপ্ৰেজেল কৰা হৈছে। তেখেতসকলৰ লগত তেখেতসকলৰ তাৰ পৰা আইডেণ্টিফিকেশ্যন কৰি আমি তেখেতসকলক অন্তৰ্ভুক্তি কৰিম। আমাৰ আত্মসহায়ক গোটৰ মহিলাসকল আছে। মহিলাসকলৰ পৰা আমি চৰকাৰী যিখিনি আঁচনি আছে সেইখিনি আঁচনিৰ কাৰণে তাৰ যিখিনি এলিজিবিলিটি অনুযায়ী, যিখিনি বিভিন্ন প্ৰগ্ৰেম স্কীমৰ আধাৰত যিখিনি এলিজিবল হয়, সেই এলিজিবিলিটিৰ আধাৰত আমি তেখেতসকলক বাছনি কৰি উলিয়াওঁ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি, যি অধীনত 10,000 টকাকৈ মহিলাসকলে পাইছিলে, তাত আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিল তেখেতসকল SHG-ৰ মহিলা হ'ব লাগিব আৰু তেখেতসকলৰ ল'ৰা ছোৱালীৰ সংখ্যা যদি মানে জেনেৰেল কাষ্টৰ হয় তেতিয়া 3টা সৰ্বাধিক থাকিব লাগিব, আৰু যদি SC ST হয় তেখেতসকলৰ 4টা হ'লেও মই এলিজিবল হয়। আৰু লগতে তেখেতসকলৰ বেংকৰ লগত লেনদেন বা কোনো ধৰণৰ চিভিল স্ক'ৰ বেয়া হোৱা মহিলাক আমি সেই স্কীমৰ পৰা স্কীমৰ এলিজিবল বুলি ধৰা নাছিলোঁ। মহিলাসকলৰ আত্মসহায়ক গোট গঠন কৰি তেখেতসকলক গ্ৰাম্য অঞ্চলত তেখেতসকলৰ শক্তিশালী সংগঠন স্থাপন কৰাটোৱে আমাৰ মুখ্য উদ্দেশ্য, আৰু তেখেতৰ সেই শক্তিশালী সংগঠনৰ জৰিয়তে তেখেতসকলৰ আৰ্থসামাজিক উন্নয়ন কৰাটো আমাৰ উদ্দেশ্য। আমি প্ৰথম পৰ্যায়ত গ্ৰাম্যাঞ্চলত 10 গৰাকী বা তাতকৈ অধিক 15 গৰাকী মহিলাৰ লগত লগ হৈ এটা আত্মসহায়ক গোট গঠন কৰা হয়। তাৰপিছত আত্মসহায়ক গোটৰ পৰা পিছৰ পৰ্যায়ত তেখেতসকলৰ ভিলেজ অৰ্গেনাইজেশ্যন, গ্ৰাম্য সংগঠন গঠন কৰা হয়। গ্ৰাম্য সংগঠনত তেনেকৈ 10-20টা আত্মসহায়ক গোটৰ এটা বা মহিলাসকলৰ এটা ওপৰ পৰ্যায়ৰ সংগঠন। তাৰপিছত আমি ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন গঠন কৰোঁ, CLF বুলি কয়, তাত এইটো আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠন। এই মণ্ডল পৰ্যায়ৰ সংগঠনটো হৈছে মহিলাসকলৰ আত্মসহায়ক গোটৰ এপেক্স সংগঠন, এইটো ওপৰৰ খাপৰ সংগঠন, য'ত মহিলাসকলে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে তেখেতসকলৰ বিভিন্ন সমস্যা, সামাজিক আৰ্থনৈতিক সমস্যাখিনি আমি বিভিন্ন পৰ্যায়ক্ৰমে তেখেতসকলৰ সমস্যাবিলাক আমি এড্ৰেছ কৰিবলৈ চেষ্টা কৰোঁ। আত্মসহায়ক গোটত তেখেতসকলৰ সামাজিক সমস্যাও থাকিব পাৰে বা আৰ্থনৈতিক সমস্যা, তেখেতসকলৰ সকলো সমস্যা আমি আত্মসহায়ক গোটৰ পৰা VO পৰ্যায়ত আমাৰ আলোচনা হয়, আলোচনাৰ পিছত আমাৰ CLF পৰ্যায়ত হয়, সেইখিনি আমি তাত ছল্ভ কৰিবলৈ চেষ্টা কৰা হয়। আমাৰ প্ৰথম হৈছে যে তেখেতসকলক আত্মনিৰ্ভৰ কৰিবৰ কাৰণে আত্মসহায়ক গোটৰ প্ৰথম আত্মসহায়ক গোটৰ মহিলাসকলক আমি নতুনকৈ খোলা গোট এটাক আমি RF দিওঁ, ৰিভলভিং ফাণ্ড দিওঁ 25,000 টকা। তাৰপিছত তেখেতসকলক আমি CIF কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড দিয়া হয়। কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ডৰ পিছত তেখেতসকলক লগতে তেখেতসকলক আমি বেংক ঋণৰ
2: সুবিধা
1: কৰি দিয়া হয়। বেংক ঋণৰ সুবিধা কৰাৰ ক্ষেত্ৰত আমাৰ গ্ৰাম্য পৰ্যায়ত আমাৰ কেডাৰ্ছ আছে বহুত। আমাৰ বেংক সখী বুলি এগৰাকী বেংক সখীয়ে তেখেতসকলৰ প্ৰপ'জেলছ যিবিলাক থাকে, প্ৰস্তাৱ, ঋণৰ প্ৰস্তাৱ বেংকলৈ লৈ যায়। আমাৰ ব্লকত ব্লক প্ৰজেক্ট মেনেজাৰ থাকে, তেখেতসকলে সেই তেওঁলোকৰ প্ৰপ'জেলছখিনি ভালকৈ চাই পেলাই তেখেতসকলে বেংকলৈ ফৰৱাৰ্ড কৰে। আৰু বেংকত তাৰ পৰা পৰ্যালোচনা কৰি বেংকে আমি লগত লিংকেজ কৰি দিওঁ তেখেতসকলক। আৰু তেখেতসকলৰ ইয়াৰ পৰা তেখেতসকলৰ যিখিনি আৰ্থিকভাৱে যিখিনি প্ৰয়োজন কিবা এটা ব্যৱসায় কৰিবলৈ বা তেখেতসকলে ফাৰ্ম লাইভলিহুড হওক বা নন ফাৰ্মৰ ক্ষেত্ৰত হওক, কেতিয়াবা তেওঁলোকে কৃষিৰ ক্ষেত্ৰত জড়িত বা লাইভ ষ্টকছ যিবিলাক থাকে, গৰু ছাগলী এইবিলাক নতুনকৈ ফাৰ্মৰ কাৰণে তেওঁৰ যিখিনি অৰ্থনৈতিক নীড আছে তাৰ পৰা পূৰ্ণ কৰিবলৈ চেষ্টা কৰা হয়। তেখেতসকলক আমি এতিয়া কিছু গোট আছে, আমি কিছুমান গোটক প্ৰথম আমি 2 লাখৰ পৰা কোনোবাটো গোটক আমি 20 লাখলৈকে এতিয়া লোন দিয়া হৈছে। আৰু তেখেতসকলে আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে বেংকৰ যিটো ঋণ ৰিপে'মেণ্টৰ ক্ষেত্ৰত আমাৰ আত্মসহায়ক গোটবিলাকৰ আটাইতকৈ ৰিপে'মেণ্টটো ভাল, যিটো কাৰণে আজিকালি বেংকে আমাৰ মহিলাসকলৰ ওচৰত খাতিৰ কৰি থাকে যে তেখেতসকলক ঋণ দিব লাগে। কাৰণ আমাৰ মহিলাসকল ইমান আগবাঢ়ি আহিছে যে তেখেতসকলে ধুনীয়াকৈ কাম কৰি সময়মতে ৰিপে'মেণ্ট কৰাত তেখেতসকল আগ্ৰণুৱা হৈছে। লগতে তেখেতসকলৰ যিটো আমি ফাইনেন্সিয়েল লিটাৰেচি, এতিয়া আমাৰ কি হৈছে যে আমি অলপ দিন আগলৈকে, আজিৰ পৰা যদি আমি 10 বছৰ আগলৈকে আমি চাওঁ, তেতিয়া চাওঁ কি মানুহবিলাকৰ বা আমি চাইছিলোঁ যে শিক্ষিতৰ হাৰ কিমান। এতিয়া আমাৰ কথাটো হৈছে যে বিত্তীয়ভাৱে স্বাক্ষৰ কোন, আমাৰ মহিলাসকল বিবাহ আৰু গাঁৱৰ মহিলাকে প্ৰমুখ্য কৰি পুৰুষসকলো থাকে তাতে, মানে আমি যিহেতু মহিলাসকলক দিওঁ শিক্ষাটো, কিন্তু তাতে ট্ৰেঞ্চলেট ইনটু প্ৰেক্টিচ হৈ পেলাই সেই বস্তুটো সকলো সমাজৰ বিভিন্ন বৰ্গলৈ ৰূপান্তৰিত হয়। এতিয়া মহিলাসকলক আমি বিত্তীয় শৃংখলতা, বিত্তীয় স্বাক্ষৰতাৰ ওপৰত বিভিন্ন পৰ্যায়ত আমি শিক্ষা দিয়া হয়। তেখেতসকলে কেনেধৰণে ছেভিংছ কৰিব লাগে, কেনেধৰণে বেংকৰ পৰা ঋণ ল'ব লাগে, ঋণ পৰিশোধ কেনেকৈ সময়মতে কৰিলে তাৰ পৰা কেনেধৰণে লাভৱান হ'ব, তেখেতসকলৰ ইঞ্চুৰেঞ্চ নীড আৰু তেখেতসকলৰ যি অটল পেঞ্চন যোজনাৰ পেঞ্চনৰ নীড, এইবিলাকৰ ওপৰত আমি এই তেখেতসকলক এৱেৰনেছ কৰি থকা হৈছে। আপোনাক জনাবলৈ পাই সুখী হ'ম যে আমাৰ নগাঁও জিলাত প্ৰায় 23,000 আত্মসহায়ক গোট আছে। 23,000ত প্ৰায় 2,60,000 ওপৰত এছ এইচ জি মেম্বাৰ্ছ আছে। তেখেতসকলে ইয়াৰে প্ৰায় 90% মানুহ আমাৰ PMJJBY আৰু PMSBYত তেখেতসকলে ইঞ্চুৰেঞ্চ কৰিছে। প্ৰাইম মিনিষ্টাৰ যিটো সুৰক্ষা বীমা যোজনা, প্ৰাইম মিনিষ্টাৰ জীৱন জ্যোতি বীমা যোজনা, এইখিনি তেওঁলোকে ইঞ্চুৰেঞ্চ কৰিছে। লগতে তেওঁলোকৰ প্ৰায় আমাৰ 23,000 আত্মসহায়ক গোটৰ ভিতৰত প্ৰায় 20,000, 22,000, 21,000 আত্মসহায়ক গোটক আমি বৰ্তমানে ঋণ প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ দ্বাৰা আমাৰ যিটো ছ'চাইটিত যিটো ইম্পেক্ট পৰিছে, আপোনাৰ এটা অতুলনীয় ইম্পেক্ট পৰিছে, আনপ্ৰেচিডেণ্টেড ইম্পেক্ট এটা পৰিছে। আপুনি যদি আজিকালি যায় গ্ৰাম্যাঞ্চলত সকলো মহিলাই কিবা নহয় কিবা এটা কাম কৰে। তেখেতসকলে গ্ৰাম্যাঞ্চলৰ আপুনি সাধাৰণকৈ একেবাৰে দৰিদ্ৰতম মহিলা এগৰাকীক যদি কয় যে আপোনাৰ একাউণ্টছ, আপোনাৰ কেচবুক কি, তেওঁ ক'ব পাৰিব। কেচবুকৰ কথা তেখেতসকলে ক'ব পৰা হৈছে, তেখেতসকলে বেংকিঙৰ কথা ক'ব পৰা হৈছে, তেখেতসকলৰ মানে নিজে যে এটা আত্মনিৰ্ভৰশীল হৈ তেখেতসকলে আমাৰ ছ'চাইটিক এক অৰ্থনৈতিক গ্ৰাম্য অৰ্থনীতি সুদৃঢ় কৰিব পাৰে তেওঁলোকে আগভাগ লৈছে। আপুনি যদি যায় গাঁওমাঞ্চলত আজিকালি বেংকবিলাকত দেখিব যে পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি, মহিলাৰ ভিৰ বেছি, আৰু বেংকেও মহিলাসকলৰ ওপৰত বেছি তেখেতসকলে বিশ্বাস আস্থা ৰাখিছে যে তেওঁলোকৰ ৰিপে'মেণ্টটো ভাল, আৰু মহিলাসকলে কাম কৰি তেখেতসকলে সময়মতে ঘূৰাই দিছে। আমাৰ দেখা গৈছে যে তেখেতসকলে পুৰুষসকলে যদি কৃষিকৰ্মত গৈছে, পথাৰত গৈছে, শস্যৰ কাৰণে যি কঠৰ প্ৰয়োজন হয়, তেওঁ মহিলাসকলে বেংকৰ পৰা ঋণ লৈ সেয়া পুৰুষসকলকো সুবিধা কৰি দিছে, পৰিয়ালটো চলাত সুবিধা কৰি দিছে। লগতে তেখেতসকলে পিছফালে চাব, আপোনাৰ বহু মহিলা আছে পিছফালে তেখেতসকলে বেকয়াৰ্ড পোলট্ৰি কৰিছে, য'ত কোনোবাই হাঁহ পুহিছে, মুৰ্গী পুহিছে, তেওঁলোকৰ এটা নিজা স্ব ইনকাম কৰিছে। কোনোবা জেগাত দেখা গৈছে যে কোনোবাই মহিলাই গাহৰি পুহিছে, কোনোবা মহিলাই
2: পানী মেটেকাৰ উদ্যোগ কৰিছে,
1: যি আপোনাৰ ৱাটাৰ হাইচেণ্ট পানী মেটেকাৰ, য'ত পানী মেটেকা নিজে নদীৰ পৰা তুলি আনি সেইখিনি আকৌ প্ৰচেছ কৰি তাৰে ধুনীয়া সুন্দৰকৈ বেগ বনাইছে, ইভেন ট্ৰলিলৈকে, যিটো আমি এয়াৰপৰ্টত যাওঁতে বা ক'ৰবাত যালে লাও, যেতিয়া ট্ৰেভেলত যাওঁতে আমি ট্ৰলি লওঁ, ট্ৰলিলৈকে তেখেতসকলে মেনুফেকচাৰ কৰিছে। আৰু ইয়াৰ এই পানী মেটেকাৰ বস্তুৰ দ্বাৰা তেওঁ বহুত সমাদৃত হৈছে। আগতে আমাৰ নগাঁও জিলাত আছিলে, এতিয়া মৰিগাঁও জিলাত গৈছে, দলংঘাট কোঅপাৰেটিভ ছ'চাইটি, এই আমাৰ ৱাটাৰ হাইচিনৰ তাৰ প্ৰডাক্ট গোটেই সমগ্ৰ পৃথিৱীতে বিস্তাৰিত হৈছে। বিভিন্ন অনলাইন তেখেতসকলে অৰ্ডাৰ পাইছে। মনমী দেও ৰজা আছিলে, তেখেতে আমাৰ বাংলাদেশলৈ গৈছে বা তেখেতৰ প্ৰডাক্ট আমাৰ বিভিন্ন ৰাষ্ট্ৰলৈ মানে তেখেতক অনলাইন যোগে পঠায়। আৰু তেখেতৰ আমাৰ বিভিন্ন সময়ত তেওঁ মানে বিভিন্ন ফেয়াৰ, যিবিলাক সৰস ফেয়াৰ হয়, দেলহিতো হয় বা অসমতো হয় বা বিভিন্ন অসমৰ ডিব্ৰুগড়ত হৈছিলে, তিনিচুকীয়াত হৈছে, তেজপুৰত হৈছে, তাৰপিছত আপোনাৰ এটা সময়ত নগাঁৱতো হৈছিলে, তাৰপিছত তেখেতসকল মুম্বাই হওক বা যিকোনো অঞ্চলত তেখেতসকলে যিবিলাক সৰস ফেয়াৰ বা বিভিন্ন মেলাত তেখেতসকলৰ প্ৰডাক্ট যায় আৰু তেওঁ সমাদৃত হ'বলৈ সক্ষম হৈছে।
2: কাৰণ পানী মেটেকাৰ এনে এটা বস্তু যি পৰিৱেশৰ লগত খাপ খাই পৰে আৰু বিদেশী লোকৰ ইয়াৰ প্ৰতি দুৰ্বলতা বহুত বেছি। আপোনালোকে মহিলাসকলক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত কি কৰে?
1: আমি মহিলাসকলক বিভিন্ন সময়ত প্ৰশিক্ষণ দিয়া,
2: হাঁহ পালনৰ, ছাগলী পালনৰ প্ৰশিক্ষণ,
1: আমাৰ তেখেতসকলৰ বেচিক লাইভলিহুড ট্ৰেইনিং দিয়া হয়। আৰু বিভিন্ন সময়ত আমি তেখেতসকলক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত মিলি, ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত মিলি বিভিন্ন সময়ত ট্ৰেইনিং আমি প্ৰদান কৰোঁ, কেনেকৈ আমাৰ হাঁহ কুকুৰা পুহিব লাগে বা কৃষিকৰ্মৰ লগত মডাৰ্ণ আধুনিক কৃষি পদ্ধতি কেনেকৈ অৱলম্বন কৰিব লাগে, কোন সময়ত কি ক্ৰপ দিব লাগে, এইবিলাকৰ ওপৰত বিভিন্ন সময়ত তেখেতসকলক ট্ৰেইনিং কৰি থকা হৈছে। এই ক্ষেত্ৰত মই কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট নগাঁও, তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ যোগেদি। তেখেতসকলেও বহু আমাক সহায় কৰিছে মহিলাসকলক। আৰু আমাৰ ৰুট চেটিত আমি বিভিন্ন সময়ত আত্মসহায়ক গোটৰ মহিলাসকলক
2: প্ৰশিক্ষণ দিয়ে।

0: সৰ্বেক্ষণ দিয়া হয়
1: বিনামূলীয়া
0: বিনামূলীয়াকৈ,
1: য'ত বেংকৰ লিংকেজো তেখেতসকলে
0: বেংকৰ লিংকেজো পায়, তেখেতসকলে কেনেদৰে গাহৰি পালন কৰিব লাগে, কেনেদৰে ধৰি লওক কৃষিকৰ্ম, তাৰ ওপৰত কেতিয়াবা নন ফাৰ্ম এক্টিভিটিজ, কেনেদৰে বিউটি পাৰ্লাৰ বা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ট্ৰেইনিং তেখেতসকলক দি থকা হৈ আছে
1: আৰু প্ৰশিক্ষণৰ ব্যৱস্থাটোও কৰে, নহয় জানো? আৰু পৰৱৰ্তী সময়ত আপোনালোকে ফ'ল' আপটো কেনেকৈ কৰি থাকে?
0: অঁ, ফ'ল' আপৰ কাৰণে চাওক, আমাৰ এটা বিৰাট ডাঙৰ এটা ইক'চিষ্টেম ডেভেলপ হৈছে, SHG ইক'চিষ্টেম। তাত আমাৰ প্ৰথম পৰ্যায়ত আমাৰ ষ্টেট লেভেলত SMMU আছে, ষ্টেট মিছন মেনেজমেণ্ট ইউনিট আছে, তাত আমাৰ হেডেড বাই মিছন ডাইৰেক্টৰ। নেক্সট পৰ্যায়ত আমাৰ ডিষ্ট্ৰিক্ট মেনেজমেণ্ট ইউনিট আছে, মিছন মেনেজমেণ্ট ইউনিট, তাত ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ, লগতে ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট, ইয়ং প্ৰফেচনেলছ আৰু ডিষ্ট্ৰিক্ট MIS মেনেজাৰ, বিভিন্ন পৰ্যায়ৰ বিষয়ববী আছে। লগতে আমাৰ ব্লক মিছন মেনেজমেণ্ট ইউনিট আছে, BMMU যি কয়, তাতে ব্লক প্ৰজেক্ট মেনেজাৰ আছে, ব্লকত আমাৰ কোঅৰ্ডিনেটৰ আছে। তেখেতসকলে এই বিভিন্ন আমাৰ যিমানখিনি স্কীম আছে বা এইখিনি তেখেতসকলে পৰিচালনা মনিটৰ কৰি থাকে। লগতে আমাৰ মেইন বেকবোনটো হৈছে যে আমাৰ নগাঁও জিলাত বা প্ৰায় 1400 কেডাৰ আছে বিভিন্ন পৰ্যায়ত। তাত আমাৰ যিখিনি আমাৰ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ বা আমাৰ ছ'চিয়েল মবিলাইজেশ্যনৰ কাৰণে আমাৰ জীৱিকা সখী আছে, প্ৰত্যেক জিপিত এগৰাকী আছে বা কোনোবাটো জিপিত যদি অলপ ডাঙৰ আছে তাত আমাৰ দুগৰাকীও আছে। তেখেতসকলে জীৱিকা সখীসকলে আমাৰ চাই যে আমাৰ এই আত্মসহায়ক গোটবিলাক সুচাৰুৰূপে পৰিচালিত হৈ আছেনে নাই, তেখেতসকলৰ মিটিং বা বুকছ অফ ৰেকৰ্ডছ এইখিনি ভালকৈ সুচাৰুৰূপে হৈ আছেনে তেখেতসকলে চাই থাকে। লগতে আমাৰ বেংক সখী আছে, বেংক সখীসকলে বেংকৰ ক্ৰেডিট লিংকেজ চায়, বীমা সখী আছে যে বীমা মানুহখিনিয়ে মহিলাসকলে সময়মতে কৰিছেনে নাই, লগতে পেঞ্চনৰ যিখিনি গভৰ্ণমেণ্ট স্কীম আছে সেইখিনি তেওঁলোকে কৰিছেনে নাই, ফাইনেন্সিয়েল লিটাৰেচিৰ ওপৰত তেওঁলোকে চাই থাকে। লগতে আমাৰ সংযোগ সখী বুলি এটা কেডাৰ আছে, সেইসকলে কি কৰে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হওক, ছ'চিয়েল ৱেলফেয়াৰ হওক, ভেটেনেৰি ডিপাৰ্টমেণ্ট হওক, সেই সকলোবিলাকৰ যিবিলাক স্কীম থাকে বা বিভিন্ন ডিপাৰ্টমেণ্টৰ গভৰ্ণমেণ্টৰ স্কীমবিলাক যাতে আমাৰ বেনিফিচিয়াৰীসকলে, ইলিজিবল বেনিফিচিয়াৰীসকলে পায়, তাৰ ওপৰত তেখেতসকলে কাম কৰে। আৰু লগতে যিখিনি স্কীম মানে লগত যিটো তেওঁলোকে একচুৱেলি কি ক'ব, যদি মই ইন শ্বৰ্ট কওঁ, তেওঁলোকে এখন দলঙৰ নিচিনা
1: তেওঁলোকে
0: সেতু বন্ধন কৰি আছে যে আমাৰ মহিলাসকল আৰু ডিপাৰ্টমেণ্টৰ মাজত যোগাযোগৰ এটা সম্পৰ্ক ৰক্ষা কৰিছে। আমাৰ কৃষি সখী আছে, কৃষি সখীসকলে বিভিন্ন সময়ত তেখেতসকলে এগ্ৰিকালচাৰ যিখিনি ডিপাৰ্টমেণ্টৰ লগত লগ হৈ কৃষিৰ সম্পৰ্কীয় যি যাৱতীয় কাম আছে গ্ৰাম্য অঞ্চলত সেইখিনি তেওঁ অহৰ্নিশে কৰি আছে, আৰু তাৰ ফলত আমাৰ বহু ডেভেলপমেণ্ট হৈছে। আপোনাৰ আজিৰ যুগত আজি যদি দেখা যায় যে আমাৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত নতুন নতুন যিবিলাক টেকন'লজি ছিষ্টেম এইবিলাক এডপ্ট কৰাত সহায় হৈছে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আগতে মানে লাষ্ট মাইল ডেলিভাৰী কৰিবলৈ অলপ অসুবিধা পাইছিলে, এতিয়া আমাৰ কৃষি সখীসকল তেখেতসকলৰ লগত সংযোগ আৰু যোগাযোগৰ মেইন ব্যক্তি হৈছে। লগত আমাৰ পশু সখী আছে, পশু সখীখিনিয়ে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত মিলি পশুৰ সম্পৰ্কীয় যিখিনি
1: সমস্যা
0: আছে সেইখিনি সমাধান কৰে। আৰু তেখেতসকলে আমাৰ আপোনাক জনাবলৈ পাই মই সুখী হৈছোঁ যে আমাৰ পশু সখীসকলে নিৰন্তৰে যে সময়মতে যিবিলাক ভেকচিনেশ্যন কৰিব লাগে, ভেকচিনেশ্যন কৰাৰ কাৰণে ভেটেনেৰি ডিপাৰ্টমেণ্টক তেখেতসকলৰ সহযোগ আগবঢ়াইছে। লগতে পশু সখীসকল ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত তেওঁলোকে ইমান প্ৰশিক্ষিত হৈ গৈছে যে সকলো পশু সখী আজিকালি ভেকচিনেশ্যন নিজে কৰিব পৰা হৈছে।
1: আপুনিও আহি আমাৰ এই অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা লগতে শ্ৰোতাসকলৰ হৈ আপোনাক বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কথা বতৰা সামৰিছোঁ। আপোনাক নমস্কাৰ,
0: ধন্যবাদ।
2: ইমান পৰে চৰকাৰী আঁচনি এই বিষয়ক এটি আলোচনা শুনিলে। ইয়াত ভাগ ললে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁও জিলাৰ জিলা প্ৰকল্পৰ প্ৰবন্ধক শংখ প্ৰপাল চান্দিল্য আৰু আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰনাথে। এবাৰ আহিছোঁ আমাৰ আজিৰ কৃষক শিতানলৈ। এই শিতানত আমি আজি লগ পাইছোঁ দুজন প্ৰগতিশীল কৃষক। তেওঁলোক হৈছে হেনচুৱাৰ কুমাৰ গাঁৱৰ লক্ষীধৰ হাজৰিকা আৰু হোজাইৰ শিৱজী প্ৰসাদ। আহকচোন তেওঁলোকৰ মুখেৰেই তেওঁলোকৰ কৃষিকৰ্মৰ কথা শুনো। হেনচুৱা কুমাৰ গাঁৱৰ লক্ষীধৰ হাজৰিকা, নমস্কাৰ।
3: নমস্কাৰ।
2: হয়, আৰু হোজাই আমতলা গাঁৱৰ শিৱজী প্ৰসাদ।
4: নমস্কাৰ।
2: হয়, আপোনালোক দুয়োগৰাকীকে আমাৰ কৃষকবাণী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি যিহেতুকে গম পাইছোঁ আপোনালোকে বহুদিনৰ পৰা খেতিৰ লগত জড়িত হৈ আছে, গতিকে মই প্ৰথমে হেনচুৱা কুমাৰ গাঁৱৰ লক্ষীধৰ হাজৰিকা তেখেতৰ ওচৰলৈ প্ৰথম। যথেষ্টখিনি খেতি বাতিৰে আপুনি আপোনাৰ ঘৰ পৰিয়াল সুন্দৰভাৱে চলাই আছে, সেইখিনি কথা আমি গম পাওঁ। গতিকে বৰ্তমান সময়ত এতিয়া যিহেতুকে আমাৰ বাৰিষাৰ সময়, এই সময়ছোৱাত কিছু কিছু খেতি আপুনি কৰি আছে বুলি আমাক জনাইছে, এতিয়া কি কি খেতি আপোনাৰ পথাৰখনত আছে?
3: নমস্কাৰ। মানে বৰ্তমান মোৰ পথাৰত এতিয়া কোলা জলকীয়া, থলুৱা যিটো কোলা তুলসী জলকীয়া, সেইটো লাইন কৰি লগোৱা আছে। আৰু তাৰ মাজে মাজে দুজোপা জলকীয়াৰ মাজত এজোপা ভেন্দি লগোৱা আছে। আৰু তাৰ এটা লাইনৰ পৰা এটা লাইনৰ মাজত 3 ফুট ডিষ্টেঞ্চ আছে। সেই 3 ফুট মাটিটো মানে চাফা কৰি থোৱা বাদেও তাত মানে ধুনীয়াকৈ ধনিয়া খেতি কৰিব পাৰি। এতিয়া বাৰিষাত ধনিয়াটো মানে পানী পৰিলে, বৰষুণ পৰিলে মাটিত লেপেটা খাই যায়। যদি মাটিত লেপেটা খাই যায়তো ধনিয়াডাল মৰি থাকে, মানে নষ্টই হৈ যায়। তাক মানে সুৰক্ষা দিবৰ কাৰণে এটা বস্তু মানে পায়। মই এতিয়া বৰ্তমান সৰিয়হৰ যিখিনি মানে গাগছ, সেইটো মই মানে কোবাই পেলাই ৰাখি দিছিলোঁ। হাইব্ৰিড সৰিয়হ যিটো ওখ হয় 3 ফুটমান, সেইটো মানে ধুনীয়া মাটিখিনি ধুনীয়াকৈ চাহ কৰি গোবৰ বা খলিহৈ দি গুটিটো তিয়াব নালাগে বাৰিষা। এতিয়া ধুনীয়া খুবেই মানে চাহিদা আছে, এডাল ধুনীয়াতে 5 টকা পোৱা যায়।
2: যিহেতুকে আৰু একদম 4-5 ডাল দিলে এটা মুঠা হৈ যায়, আৰু মুঠাত আপুনি 5 টকাকৈ বা 10 টকাকৈ আপুনি ল'ব পাৰে।
3: মানে তাত পাতলকৈ বস্তুটো এটা লেয়াৰ দি পাৰি দিব লাগে, সেইটো আৰু উঠাব নালাগে। গুটিটো আপোনাৰ তিয়াবও নালাগে, এতিয়া বাৰিষা গুটিটো শুকানে পেলাই দিব লাগিব। দি পেলাই আপুনি সেই কিবা খেৰ হওক, কহুৱা হওক, বিহনা হওক, সেই তেনেকুৱা শুকান জাতীয় এটা বস্তু দি পেলাই লেয়াৰ এটা দি দিয়ক। মানে তাৰ ফাঁকেদি যেতিয়া গুটিটো গজি আহিব, সি হৈহে আহিব। বৰষুণ যিমানেই নপৰক গুটিটো মাটি কষ্ট নাপায়,
2: মৰি নাযায়।
3: মানে মাটি ছিটিকি যেতিয়া পাতত লাগি যাব, ধৰক ডাঙৰ টোপাল এটা পৰিলে মাটিটো ছিটিকি পেলাই গছজোপাত লাগি ধৰে, তেতিয়াই গছজোপা দুৰ্বল হৈ পৰি যায়। গতিকে তেতিয়া ধনীয়াজোপা মৰি থাকে। কিন্তু এতিয়া পৰিলেও খেৰৰ ওপৰতহে পৰিব, সেই লেয়াৰটোৰ ওপৰত পৰিব, তেতিয়া ধনীয়াজোপা কিন্তু ধুনীয়া হৈ থাকিব।
2: খেৰখিনি কিমান দিন ৰাখিব লাগিব তাত?
3: ধনিয়াও শেষ, খেৰ পচি যাব। ধনিয়াটো উঠি যাব, আপুনি যেতিয়া ধনিয়া উঠাব তেতিয়া সেইখিনি মানে অতৰাই অতৰাইহে উঠাব লাগিব।
2: আপোনাৰ মানে বছৰটোত প্ৰতি মানে
3: গোটেই বছৰটো ধুনীয়া
2: খেতিটো থাকে, গোটেই
3: বছৰটো ধুনীয়া
2: খেতিৰ পৰা এটা ভাল উৎপাদনো হয় আৰু আপুনি তাৰ পৰা এটা ভাল পইচাও পায়, হয়নে? এতিয়া গোটেই বছৰ জুৰি যিহেতুকে ধুনীয়া খেতিটো কৰা যায়, গতিকে আমাৰ যেতিয়া যিটো মানে সময়ত যিটো খেতি কৰিবলৈ যিটো গুটি লাগে, আৰু এতিয়া সময়খিনিত সেই ধুনীয়া গুটিটো একেই নে বাৰু?
3: একেই মানে এইটো মই এতিয়া লোকেলটো পেলাই চাইছো। মই এতিয়া যিটো ছিজনত ধুনীয়া কৰিছিলোঁ, এইটো পোলা বান্ধি পেলাই খেৰ ঘৰ উঠাই থৈ দিছোঁ শুকান জেগাত। পেলাবলগীয়া হ'লে তাৰপৰা এমুঠি আনি কোবাই পেলাই সেয়াকে পেলাই আছোঁ।
2: হৈ গৈছে,
3: সেইটো তাত বাধা নাই, ধুনীয়াকৈ হৈছে। আৰু মানুহে মোৰ যেন প্ৰতিষ্ঠানটো ইয়াতে খুলিছোঁ আজি 3 মাহ হৈছে, এনেই মাটিয়ে বালিয়ে বহি বেছি আছিলোঁ, এতিয়া মানে জেগা অকণ পাই পেলাই মানে দোকানখন যেতিয়া দিছোঁ ৰাতিপুৱা, আজি এতিয়া ৰাতিপুৱা ভেন্দি আৰু জলকীয়া 1 মোনা আনিছোঁ। মানে মই বাচিবলগীয়া হোৱা নাই, কাষ্টমাৰে নিজে থপিয়াই জপিয়াই জাতিলাও 5টা আনিছোঁ, 5 মিনিটো লগা নাই। মানে ইয়াত থলুৱা বস্তু পায়, লোকেল বস্তু, সেইকাৰণে সকলোৱে খাই বাট চাই থাকে, ভাল লাগে, মোৰ ভাল লাগে, মোৰ মনটো মানে ফুলি যায়
2: আৰু কৰিবলৈ উৎসাহিত হয়। এতিয়া আৰু আপুনি ক'লে যে জলকীয়া খেতিখিনি কৰিছিলে, জলকীয়াখিনি আগে গুটিখিনি পচাই লৈছিলে?
3: জলকীয়া পুলিটো বনাব লাগিব, মানে এতিয়া মানে
2: কি জলকীয়া আছিলে আপুনি?
3: আমাৰ থলুৱা এইটো তুলসী জলকীয়া, ইয়াৰ এটা হাইব্ৰিডো পায়, হাইব্ৰিডটো ডাঙৰ ডাঙৰ, মানে ইমান জাল চাল নাই, এইটো একেবাৰে থলুৱা, মানে কামুৰিলে ঠাঁচকে উঠে উঠে যে ফুৰি
4: যায়
3: জ্বলা আছে, সকলোৱে চিনি পায় গতিকে ভাল পাই নিয়ে আৰু। জলকীয়াটো মানে এতিয়া মই যে ছিঙি গৈছোঁ, যিটো সতেজ জলকীয়া নতুন গছত নতুনকৈ লাগি পকি

0: মেচিয়ৰ্ড হওঁতে যিমান মেচিয়ৰ্ড জলকীয়া আছে মানে ক্ৰমান্বয়ে লাগে নহয়, যিমান মেচিয়ৰ জলকীয়া আছে সব ছিঙি দিব লাগে, তেতিয়া গা গছজোপাই মানে সকাহ পায়, মানে বস্তুটো কি
1: আকৌ
0: লাগিবলৈ মানে আৰু এটা নতুন বল পায়। এই বুঢ়া জলকীয়াখিনি থাকিলে গছজোপাই কষ্ট পাই থাকে।
1: এতিয়া মই শিৱজী প্ৰসাদ তেখেতৰ ওচৰলৈ গৈছোঁ। যিহেতুকে বৰ্তমান সময়ত গৰুবিলাকৰ যথেষ্ট বেমাৰ আজাৰ হোৱা দেখা গৈছে গ্ৰাম্যাঞ্চলত, চবকাই হওক, এনেধৰণৰ কিছুমান বেমাৰ, লাম্পি স্কিন ডিজিজ, এনেকুৱা ধৰণৰ বেমাৰ কিছুমান আহিছে, এই বেমাৰখিনিৰ পৰা হাত সাৰিবলৈ আপুনি গৰুখিনিক কেনেধৰণে যতন লয়?
2: আমি হোজাই টাউনত আছে ভেটেনেৰি হস্পিটেল, তাত এটা ভ্ৰাম্যমান গাড়ী আছে, তাত নম্বৰ হ'ল 1962 1962। আমি কৈ দিওঁ
1: তেতিয়া
2: তেওঁলোকে কি কৰে, ভেকচিন দি দিয়ে। যদি ভেকচিন আমি যোগাৰ কৰিব নোৱাৰে, যদি নাই বেমাৰটো জোৰ ধৰি লৈছে, তেতিয়া আমি নিজা খৰচত গুৱাহাটীৰ পৰা ভেকচিন আনি দিয়াই দিওঁ। আমি ৰৈ নাথাকোঁ, বা হ'লেই পেলু দৰৱ খুৱাওঁ, আৰু পেলু দৰৱৰ লগতে লিভাৰ টনিক দিব লাগিব, নহ'লে মানে সিহঁতে দুৰ্বল হৈ যাব। সেইটো আমি সদায় দি থাকোঁ, ডাক্তৰক মাতি থাকোঁ, সিহঁতে আহি থাকে, গৰুৰ কাৰণে দানা বেলেগ, গোডেজ দানা আছে, পূৰ্বী দানা আছে, এইটো আমি সিহঁতক খুৱাওঁ।
1: তাৰ উপৰি খেৰ থাকে,
2: হা, আৰু
1: কেঁচা ঘাঁহ চাহ দিব পাৰেনে?
2: মেচিন ৰাখিছোঁ, ঘাঁহ চাফ কাটাৰ মেচিন পঞ্জাৱৰ পৰা আনিছোঁ। আমি মকৈ, মেজ আৰু বাজৰা এইটো লগাইছোঁ। আমি এইটো ঘেঁহুৰ যে ভুচা আছে নে ঘেঁহু, এইটো মিক্স কৰি দিওঁ, যাতে সিহঁতৰ পেট ঢিলা নহয়, একদম ঠিক থাকে।
1: তেনেধৰণে গৰুখিনিৰ যত্ন লয়। এবাৰ আমি লক্ষীধৰ হাজৰিকা তেখেতৰ ওচৰলৈ আহিছোঁ। আপুনি জলকীয়া খেতিৰ কথা ক'লে, আপুনি ধনিয়াৰ খেতিৰ কথাও ক'লে, এতিয়া আপুনি কৈছে যে আপোনাৰ ভেন্দিও আছে, এবাৰ ভেন্দি কিমান লগাইছিলে?
0: ভেন্দি সেই জলকীয়া যিমান আছে দুকঠা মাটি, ভেন্দিও দুকঠাই আছে। মানে মই অকলশৰীয়া মানুহ, যিমানখিনি বলে পাওঁ সিমানখিনিয়ে লগাওঁ, কিন্তু মোৰ মানে পদ্ধতিটো কি, এই এজোপা ভেন্দিতে 4-5টা ভেন্দি লাগে। মানে আমাৰ মানুহে নাজানে, ভেন্দি হওক বা জলকীয়া হওক, চবৰে আগটো ছিঙি দিব লাগে। এটা নিৰ্দিষ্ট সময় আছে, ফুলা ফুলা সময় অৱস্থা হ'লে আগটো ছিঙি দিলে, তাৰপৰা খাহি পেলাই এডাল ভেন্দি পৰা 4-5ডাল হয়, মোৰ 7ডাললৈকে হৈছে। এইটো জাতটো হৈ গ'ল ৰাধিকা, আপোনাৰ হাত চাত নখজুৱাই খুব ধুনীয়া লাগে। মই কেঁচাই খাই কাষ্টমাৰক খাই দেখুৱাই দিওঁ, মিঠা মিঠা লাগে। এইটো কাৰণে মানে আমাৰ মানুহে নাজানে, পুলি জলকীয়াজোপা ধৰক ৰুইছে, একে কেতিয়াবা একোকাল ওখ হৈ যায়, মানে ফুল আহিছে বুলি মৰমতে নিছিঙে। আচলতে ফুলি গ'লেও গোটেই আগটো ছিঙি দিব লাগে, আগটো ছিঙি দিয়াৰ লগে লগে গোটেই গছজোপাতে মানে পখা মেলিব। হ্যাঁ, এটা থালত যদি এতিয়া গোটেই গছডাল ছিংগুল আহি যদি 10টা জলকীয়া হয়, যদি 5ডাল পখা মেলি যায়, 5ডালত আপোনাৰ 10×10 = 50টা লাগিল। ঠিক তেনেধৰণে এই ভেন্দি ক্ষেত্ৰতো 4-5ডাল, 6ডাল, 7ডাল এনেকুৱা হৈ যায়।
1: এতিয়া মই আমতলা শিৱজী প্ৰসাদ তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। গোহালিটো আপুনি কেনেধৰণে?
2: মই মানে এই গাই গৰুবিলাকক দিনত 3 জেগাটো ৰিপ্লেচ কৰোঁ, বদলি কৰোঁ।
1: হয় হয়।
2: ৰাতি মোৰ গোহালি ঘৰ আছে ডাঙৰ,
1: হয়,
2: তাতে আমি ৰাখিছোঁ 60x40, 30 ফুট দীঘলীয়া ৰাখোঁ, তাতে ৰাখোঁ ৰাতি, একদম সব তালা চালা মাৰি ৰাখোঁ যাতে কোনো চুৰি নহয়। দিনত আমি ওপেন ৰাখিছোঁ, শ্বেড এটা বনাই দিছোঁ, আৰু এই পাক্কা বনাই দিছোঁ, তাতে পোৱাল দিওঁ, সিহঁতে খাই গোবৰটো আমি উঠাই লওঁ। যেতিয়া ৰ'দ হৈ যায় পানী দি হেৰি গাটো ধুই লওঁ, আৰু মোৰ কঁঠালৰ বাগান আছে, তাতে গৈ পানী দিম আমি। সেইকাৰণে 10টা বজাৰ পৰা 2টালৈকে 4 ঘণ্টা তাত থাকে,
1: মানে
2: আকৌ 2টা বজাত আনো, আকৌ পোৱালাত লগাই দিওঁ, সিহঁতে খাই আমি গাখীৰ।
1: আপোনালোক দুয়োগৰাকী আজি আমাৰ ষ্টুডিঅ'লৈ আহি যিখিনি কথা ক'লে, এই কথাখিনিয়ে নিশ্চয় আমাৰ কৃষক বন্ধুসকলক উপকৃত কৰিব। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ। নমস্কাৰ,
0: ধন্যবাদ।
1: পৰে খেনচুৱা কুমাৰ গাঁৱৰ প্ৰগতিশীল কৃষক লক্ষীধৰ হাজৰিকা আৰু হোজাইৰ প্ৰগতিশীল কৃষক শিৱজী প্ৰসাদৰ সৈতে হোৱা কথা বতৰা শুনিলে। তেওঁলোকৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধিয়ে।
3: প্ৰিয় কৃষক বন্ধু, আমি আজি এজন কৃষি সম্প্ৰসাৰণ বিষয়াক লগ পাইছোঁ। তেখেতে কৃষক পঞ্জীয়নৰ ক্ষেত্ৰত কি কয় আহকচোন শুনো।
4: নমস্কাৰ, মোৰ নাম নিত্যজ্যোতি দাস, মই হেনচুৱা এলেকাৰ, নগাঁও ডিষ্ট্ৰিক্টৰ হেনচুৱা এলেকাৰ সম্প্ৰসাৰণ হোৱা

0: আয়ক। আৰু এতিয়া গোটেই অসম ৰাজ্যতে কৃষক পঞ্জীয়নৰ কাম, যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি কোৱা হয়, সেইটো কৰাই থকা হৈছে। আৰু নতুন কৃষিমন্ত্ৰী পীযুষ হাজৰিকা এইটো কামতে খুবেই জোৰ দি আছে। আৰু কৃষক পঞ্জীয়নটো আপোনাৰ চৰকাৰে সঠিক কৃষিৰ লগত জড়িত থকা মানুহখিনি হিচাপ ল'বলৈ, নাইবা বীজ কোনে পাইছে, কোনে পাব লগা, কোনে সাৰ কিনিছে, সেইখিনিৰ হিচাপ ল'বলৈ, সঠিক হিচাপ পাবলৈ এটা ব্যৱস্থা কৰা হৈছে। আৰু এইটো প্ৰচেছেৰে এটা ফাৰ্মাৰ আইডি, 11 সংখ্যাৰ ফাৰ্মাৰ আইডি ওলায়, পিছলৈকে তা সেইখনৰ এখন কাৰ্ডো দিয়া হ'ব কৃষক ৰাইজক। এই প্ৰক্ৰিয়নত আপোনাৰ আধাৰ কাৰ্ডৰ লগত জড়িত ফোনটো, মানে যোনখন চিমখন আপোনাৰ যোনটো ফোনত আছে, আৰু লগতে জমাবন্দীৰ ডাক নম্বৰটো, কোনটো ডাকত আপোনাৰ মাটিৰ ৰেকৰ্ড আছে, সেইখিনি লাগে। আৰু খন্তেকতে আপোনাৰ ফোনেৰে ওচৰৰ কৃষি বিষয়া, সম্পৰণ সহায়ক বা CSC চেণ্টাৰত হৈ যায়। চ' খেতি মাটি থকা প্ৰত্যেকজন কৃষকে এইটো কৰাটো খুবেই জৰুৰী।
1: ইমানপুৰে কৃষক বন্ধুসকলে হেনচুৱা এলেকাৰ কৃষি সম্প্ৰসাৰণ বিষয়া নিত্যজ্যোতি দাসে কৃষক পঞ্জীয়নৰ ক্ষেত্ৰত কোৱা কথাখিনি শুনিলে। প্ৰিয় কৃষক বন্ধু, আজিলৈ সময়ো হৈ আহিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ইনুমণি মহন্তই আজিৰ কৃষকবাণী ইমানতে সামৰিছোঁ। নমস্কাৰ।

ক্ষন্তেক পাছতে 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:05 শুনিবলৈ পাব এটি বৃন্দ গীত। ৭:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 পল্লৱী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব।

সুৰ লহৰী হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 7:30। আনবজাত অসমীয়া বাতৰিৰ শিৰোনাম। 8:02 প্ৰচাৰ কৰা হ'ব বহি প্ৰসাৰণ অনুষ্ঠান ৰাইজৰ পদূলিত আকাশবাণী।

8:32 শুনিবলৈ পাব কেইটিমান গীত। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বিধানসভাৰ আজিৰ দিনটোৰ পৰ্যালোচনা শুনিবলৈ পাব 9:15। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 আগবঢ়োৱা হ'ব IoT অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ। আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ চমু বিৱৰণী শুনিলে।

0: প্ৰিয় শ্ৰোতা, কাইলৈ দিনৰ 10 বজাত আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'ব কৰা হ'ব মৰিগাঁও জিলাৰ গুৰুচৰণ মেধি ভৱনত 10 দিনীয়াকৈ অনুষ্ঠিত আৱাসিক নাটকৰ্মশালা সন্দৰ্ভত এক বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান। অনুষ্ঠানটিত আঁত ধৰিব কিৰণ চন্দ্ৰনাথে। শুনিবলৈ নাপাহৰিব কাইলৈ দিনৰ 10 বজাত এই বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান। এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পাছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত প্ৰকাশ, গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্স ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীৰ বৈঠকৰ সামৰণি, মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলং 13 জুলাইৰ পৰা বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ঘোষণা, বন বিভাগৰ উদ্যোগত ডিমৰিয়াত জন্মদিন সেউজ শপত উদ্যানৰ শুভাৰম্ভ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। নমস্কাৰ, বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত উল্লেখ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ড০ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ল'লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতেও চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
2: ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিক্টিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকৈ কৰিব পাৰোঁ? আজি দেখা যায় যে যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ, মই সকলোকে নকওঁ, 2-4জনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে। নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে। গতিকে এই দিশতো আমি ভাল ভাল এনজিঅ'ক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক, চৰকাৰে আৰ্থিক সহায় কৰিব।
1: নিচাসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যত প্ৰায় 2,929 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ হোৱা বুলি সদনক তথ্য দিছিল। বিষয়টো সন্দৰ্ভত আলোচনাত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। একেদৰে জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ পৰিমাণো বৃদ্ধি পাইছে। 2025 বৰ্ষত মাদক দ্ৰব্য সম্পৰ্কিত গোচৰত 4,901 লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
3: 2021 চনত কেছ ৰেজিষ্টাৰৰ সংখ্যাটো হ'ল 2,254টা, 2022 চনত কেছ হ'লগৈ 800 আৰু 2023 চনত হ'লগৈ 3,035টা, 2024 চনত হ'লগৈ 3,323টা, 2025 চনত হ'ল 3,333টা। পাৰ্চন এৰেষ্টেড হ'ল 2021 চনত 4,175টা, 2025 চনত হ'ল 4,901টা। মই কৈছিলো যে তেতিয়া 1 কেজিৰ এভাৰেজত হেৰইন সিজড হৈছিলে। 2021 চনত হেৰইন জব্দ হ'ল 67 কেজি। যদি এইখন চৰকাৰে গুৰুত্ব সহকাৰে কাম নকৰিলে হয়, গৃহ বিভাগে যদি ছিৰিয়াছলি বা অভিযান তীব্ৰতৰ নকৰিলে হয়, যদি আসামীবিলাকক বা যিবিলাক অভিযুক্ত তেওঁলোকক এৰি দিলে হয়, ইমান কেছ ৰেজিষ্টাৰো নহ'ল হয়, ইমান মানুহ এৰেষ্টো নহ'ল হয়।
1: ষোড়শ অসমবিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। আজি সদন পৰিচালনা নিয়মাৱলী 301 নিয়মৰ অধীনত কেইবাটাও বিষয়ত আলোচনা হয়। বিধায়ক কৃষ্ণেন্দু পালে আজি জলজীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া এই অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহে গুৱাহাটীত অনুষ্ঠিত মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিক্ছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব দিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লয়। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে মাদক দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব।
4: শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। আজি হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলং মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি উৎসৱকালীন পৰিৱেশৰ সৈতে লক্ষ্য ৰাখি 15 ছেপ্টেম্বৰৰ ভিতৰত মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰেল বিভাগক কোৱা হৈছে। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
5: 13 জুলাই 2026ৰ পৰা অলমষ্ট 2 মান্থছৰ কাৰণে মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে। অল্ড শৰাইঘাট ব্ৰিজটো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে বন্ধ থাকে। চ' ডিউৰিং দেট পিৰিয়ড যেতিয়া অল্ড শৰাইঘাট ব্ৰিজটো বন্ধ থাকিব, আমাৰ নিউ শৰাইঘাট ব্ৰিজত দুটা ফালৰ ট্ৰাফিক মুভমেণ্টে হ'ব। চ' আজিৰ দিনত মেট্ৰ'ৰ পৰা কামৰূপ যোৱা যিমান ভেহিকেল আছে, এইটো নতুন ব্ৰিজ দি যায়, আৰু কামৰূপৰ পৰা মেট্ৰ'লৈকে অহা যিমান ভেহিকেল আছে এইটো পুৰণা ব্ৰিজ দি আহে। চ' অল্ড ব্ৰিজটো বন্ধ কৰি দিয়াৰ লগে লগে এই গোটেইখিনি ট্ৰাফিক এই নিউ ব্ৰিজ দিয়ে আহিব বোথ ৱেজ। চ' তাৰ কাৰণে যিকেইটা কাম আছে আমি নেক্সট 6-5-6 ডেজ যিটো আমাৰ হাতত আছে এইটো আমি কমপ্লিট কৰিম নতুন পাৰ্টত।
4: ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন সেউজ শপথ উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিছে। ডিমৰুৱা সমষ্টিত আজি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰে। জনসাধাৰণক গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ সৈতে আত্মিকভাৱে জড়িত কৰাৰ লক্ষ্যৰে এই উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। উল্লেখযোগ্য যে বন আৰু পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কালি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰিছিল। বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
6: আগে এটা নতুন চিন্তাৰে যাতে আমি গছ বন ৰক্ষা কৰাৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ আৱেগকো জড়িত কৰি ৰাখিব পাৰো, সেই কথাটো লক্ষ্য ৰাখিয়ে আমি জন্মদিন শপত উদ্যান নামেৰে প্ৰতিখন বিধানসভা সমষ্টিতে একোখন উদ্যান কৰাৰ সিদ্ধান্ত লৈছিলো। আজি ইয়াৰ কাম শুভাৰম্ভণি কৰিলো। ডিমৰিয়া সমষ্টিত আজি প্ৰথম আমি এখন জন্মদিন শপত উদ্যান কৰিলো। আজি যি দুগৰাকীৰ জন্মদিন, এগৰাকী 2 বছৰীয়া ছোৱালী, এগৰাকী আমাৰ 38 বছৰীয়া যুৱক, গতিকে দুয়োগৰাকীয়ে লগতে আমিও একোকোডাল গছপুলি ৰুলো। আৰু এই গছপুলি ৰুই আমি জন্মদিনত এটা শপত লৈছো যাতে আমি সদায় গছ এনেকে লগাই যাওঁ, গছক প্ৰতিপালন কৰো আৰু এখন সুন্দৰ সেউজ ধৰণী, সেউজ পৃথিৱী, সেউজ অসম গঢ়িব পাৰো। আৰু এয়া আমাৰ এটা নতুন ইনিচিয়েটিভ এইকাৰণে আছিল যে আমি বন সংৰক্ষণৰ লগত ৰাইজক আত্মিকভাৱে জড়িত কৰিব বিচাৰো।
4: অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচুৰত কালি হোৱা গুলীয়াগুলীৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কালি অৰুণাচলৰ 30 জন লোকে বনাঞ্চল ধ্বংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দলক লক্ষ্য কৰি দুৰ্বৃত্তই কমেও 15 জাই গুলীচালনা কৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কৰবী শইকীয়াকৰণ, আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰী, পূব শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী চম্পক ডেকা আৰু সাংসদ ৰঞ্জিত দত্তই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে কেইবা দশক ধৰি অঞ্চলটোত ভূমি দখল আৰু বনাঞ্চল ধ্বংস কাৰ্য চলি আহিছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি অনুদানভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সহযোগত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলাখনৰ মুঠ 20টা আত্মসহায়ক গোট আৰু 30গৰাকী আত্মসহায়ক গোটৰ সদস্যক আৰ্থিক অনুদান বিতৰণ কৰা হয়। আৰ্থিক অনুদান বিতৰণ উপলক্ষে আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। দীপৰ বিল পাঁচপৰা সমবায় সমিতিয়ে প্ৰতিবছৰৰ দৰে এইবাৰো দীপৰ বিলত প্ৰায় 3 কুইণ্টল মাছৰ পোনা এৰি দিয়ে। এই উপলক্ষে দীপৰ বিলৰ দক্ষিণ পাৰত থকা শ্ৰী শ্ৰী ভাঙাৰা গোসাঁই মন্দিৰ চৌহদত এটা চমু অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, দীপৰ বিল পাঁচপৰা সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে কেইবাজনো ব্যক্তি উপস্থিত থাকে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
1: জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। অনুমোদিত সংৰক্ষণস্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ, প্ৰশাসন, পৰিকাঠামোৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান বুলি বিবেচনা কৰা হয়। এই সংগ্ৰহালয়টোৱে বিভিন্ন বচা বচা উদ্ভিদৰ প্ৰজাতিৰ নমুনা, সৰীসৃপ, উভচৰ, মাছ, পখিলা, ভেকুলী আদিৰ বিচিত্ৰ প্ৰজাতিৰ নমুনা সংৰক্ষণ কৰিব। উল্লেখযোগ্য যে মিজোৰাম বিশ্ববিদ্যালয়ৰ তত্বাৱধানত 2022 চনত স্থাপন কৰা এই প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় ভাৰত বাৰ্মা জৈৱ বৈচিত্ৰৰ মূল কেন্দ্ৰত অৱস্থিত। মিজোৰামৰ লগতে ইয়াৰ বিস্তীৰ্ণ উত্তৰ পূৰ্বাঞ্চলত 7,500ৰো অধিক ফুল আৰু 2,000ৰো অধিক প্ৰাণী প্ৰজাতি পোৱা যায়। চৰকাৰী পেঞ্চনাৰ সন্থাৰ বজালী জিলা শাখাৰ উদ্যোগত আজি সন্থাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত পাঠশালা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চক্ৰপাণী কলিতাই বিশিষ্ট অতিথি হিচাপে অংশ লয়। পেঞ্চনাৰ সন্থাৰ সক্ৰিয় সদস্য সতীশ তালুকদাৰে আঁত ধৰা অনুষ্ঠানত বিভিন্নজনে ভাষণ দিয়াৰ লগতে পাচকবনীয়া গীত মাত পৰিৱেশন কৰা হয়। ইয়াৰ পূৰ্বে পুৱা সন্থাৰ সভাপতি মীনেন্দ্ৰ বৰ্মনে পতাকা উত্তোলন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয়। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি চিনামৰা উড়ন সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণস্থলী পৰিদৰ্শন কালত তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উড়ন সেতু সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা তথা নিৰ্মাণকাৰী সংস্থাক সমগ্ৰ প্ৰক্ৰিয়াটো অধিক খৰতকীয়া কৰাৰ লগতে যাত্ৰীসকলৰ সুৰক্ষা আৰু গুণগত মান অক্ষুণ্ণ ৰাখি কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। পৰিদৰ্শন কালত তেওঁ ভৱনটোৰ আন্তঃগাঁথনি আৰু চলি থকা সকলো কামৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বছৰৰ দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চলিত বছৰত দুৰাণ কাপ, প্ৰেচিডেণ্টছ কাপ আৰু ছিমলা ট্ৰফি প্ৰতিযোগিতাত নতুন নতুন দলে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। চলিত বছৰৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্ৰতিযোগিতাক পূৰ্বতকৈ অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দল আৰু খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ক্ৰীড়াসুলভ মানসিকতাৰ প্ৰকৃত উদ্যম অক্ষুণ্ণ ৰাখি শ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহাসিক প্ৰতিযোগিতাক অধিক মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁলোকক আহ্বান জনায়। এইবেলি গুৱাহাটী, ইম্ফল, শ্বিলং আৰু কলকাতাৰ লগতে ৰাঁচীতো এই প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। জনসাধাৰণক পৰস্পৰৰ কাষ চপাই নিয়াত ফুটবলে অনন্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই খেলুৱৈ সুলভ মানসিকতাই খেলপথাৰৰ পৰিসীমা অতিক্ৰম কৰি খেলুৱৈসকলৰ শৃংখলা, সংকল্পবদ্ধতা আৰু দলীয় উদ্যম বৃদ্ধি কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 9:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি নটিংহামত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 10:00 বজাৰ পৰা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে শৃংখলাৰ প্ৰথমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ পাছত দ্বিতীয়খন খেলত খৰুৱা দল ইংলেণ্ডে ভাৰতক 4 উইকেটত পৰাস্ত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত

প্ৰকাশ। গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্স ৰাষ্ট্ৰৰ মাদকদ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীৰ বৈঠকৰ সামৰণি। মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলং 13 জুলাইৰ পৰা বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ঘোষণা। বন বিভাগৰ উদ্যোগত ডিমৰিয়াত জন্মদিন সেউজ শপত উদ্যানৰ শুভাৰম্ভ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:50। 6:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। সাহিত্য সুবাস অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ শুনিবলৈ পাব 6:30। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:15 শুনিবলৈ পাব সুপ্ৰভাত। 7:30 আগবঢ়োৱা হ'ব মূৰ্চনা। 8:00 সমাচাৰ প্ৰভাত। 8:15 মৰ্ণিং নিউজ। 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা। 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:20 গোৱালপৰীয়া লোকগীত। 9:30 শুনিবলৈ পাব সাতসৰি। 10:00 নিবেদন কৰা হ'ব এটি সাক্ষাৎকাৰ। গীতৰ অনুষ্ঠান শুনিবলৈ পাব পুৱা 10:30। 11:00 প্ৰচাৰ কৰা হ'ব আঞ্চলিক বাতৰি। 11:05 পৰা বিয়লি 4:29 প্ৰচাৰিত অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 4:30 শুনিবলৈ পাব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱতৰংগ। 5:00 হিন্দী বাতৰি। 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 5:25 শুনিবলৈ পাব মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান। 6:00 অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 6:10 আগবঢ়োৱা হ'ব কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। 6:45 অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:05 শুনিবলৈ পাব এটি বৃন্দগীত। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা অসমীয়া বাতৰি শুনিবলৈ পাব 7:10। 7:20 নিবেদন কৰা হ'ব আধুনিক গীতৰ অনুষ্ঠান সুৰলহৰী। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 7:30। 8:00 অসমীয়া বাতৰিৰ শিৰোনাম আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিবলৈ পাব নিশা 8:02। 8:22 যন্ত্ৰ সংগীতৰ অনুষ্ঠান। 8:32 আগবঢ়োৱা হ'ব অসমীয়া বোলছবিৰ গীত। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 শুনিবলৈ পাব ভজন। আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব 9:25। 9:30 আগবঢ়োৱা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিস্থিতি।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ লক্ষ্য হীৰা দাসৰ গীতৰ কথাৰে এটি বৃন্দগীত।

বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও, নিবেদন কৰিছোঁ পল্লৱী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ দীপেন বৰাৰ গীতৰ কথাৰে শিল্পীৰ কণ্ঠৰ এই গীতটি।

0: এয়া আকাশবাণী। বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ইণ্ডোনেছিয়াক শক্তিশালী কৌশলগত অংশীদাৰিত্বৰ আহ্বান জনাইছে। অসমত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিল্লী বিশ্ববিদ্যালয়ত নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে শপত লোৱা কাৰ্যক উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰশংসা কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে আজি দিল্লীত এক পীৰ মা কে নামৰ অভিযানৰ অধীনত 70 লাখ গছ পুলি ৰোপণৰ অভিযান মুকলি কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ইণ্ডোনেছিয়াক শক্তিশালী কৌশলগত অংশীদাৰিত্বৰ আহ্বান জনাই কয় যে ই কেৱল দুয়োখন ৰাষ্ট্ৰৰ সমৃদ্ধিৰ ক্ষেত্ৰতে নহয়, আঞ্চলিক আৰু গোলকীয় শান্তিতো অৰিহণা যোগাব। জাকাৰ্টাত ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দি শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্ক শতিকা পুৰণি আৰু ইয়াৰ গণতান্ত্ৰিক মূল্যবোধ, পাৰস্পৰিক বিশ্বাস আৰু ভৱিষ্যতৰ বাবে একেলগে কাম কৰাৰ যথেষ্ট থল আছে। শ্ৰীমোদীয়ে কয় যে ভাৰতে উন্নয়ন, শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিক বিশ্বাস কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সামূহিক ব্যৱস্থা গ্ৰহণ আৰু আঞ্চলিক নিৰাপত্তা ক্ষতিগ্ৰস্ত কৰা কাৰ্যৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা, সামুদ্ৰিক সুৰক্ষা, বাণিজ্য, ডিজিটেল প্ৰযুক্তি, শিক্ষা, কৃত্ৰিম বুদ্ধিমত্তা আৰু খনিজ পদাৰ্থৰ ক্ষেত্ৰতো সহযোগিতাৰ আহ্বান জনায়। তেওঁ ইউ পি আই, কৃত্ৰিম বুদ্ধিমত্তা, শিক্ষা, ষ্টাৰ্টআপ আৰু উদ্ভাৱনকে ধৰি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ কৰি উভয় দেশৰ জনসাধাৰণক উপকৃত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ৰামায়ণৰ যুগৰ পৰাই দেশ দুখনৰ মাজত সাংস্কৃতিক বন্ধুত্ব চলি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কৌশলগত আস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে গ্ৰেট নিকোবৰৰ পৰা মালাকাৰ প্ৰণালীলৈকে চাইবাৰ সুৰক্ষা, জৰুৰীকালীন প্ৰস্তুতি আৰু সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত সহযোগিতাৰ পোষকতা কৰে। জনসাধাৰণৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহাকুম্ভমেলাৰ দৰে পদক্ষেপে ভাৰতৰ সাংস্কৃতিক নীতি নিয়মক জনসাধাৰণৰ মাজত তুলি ধৰিছে আৰু দ্বিপাক্ষিক সংযোগ অধিক গভীৰ কৰাৰ সুযোগ প্ৰদান কৰিছে। সম্প্ৰসাৰিত অংশীদাৰিত্বই সমগ্ৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ শক্তি হিচাপে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আস্থা প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে কাইলৈ ইণ্ডোনেছিয়াত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰম্বানান মন্দিৰ দৰ্শন কৰিব। নৱম শতিকাৰ হিন্দু স্থাপত্য শৈলীৰে নিৰ্মিত এই মন্দিৰ ইণ্ডোনেছিয়াৰ সাংস্কৃতিক সমলৰ অন্যতম হিচাপে গণ্য কৰা হয়। অসমত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত এই কথা প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শ্বেখদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধী আইন হাতত তুলি ললে আৰক্ষীৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতেও চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহ্বান জনায়। ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহে গুৱাহাটীত অনুষ্ঠিত মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিক্ছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়াৰ সৈতে আজি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। উপৰাষ্ট্ৰপতি ভৱনত হোৱা এই সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে উপৰাষ্ট্ৰপতিক কপাহ উৎপাদনশীলতা অভিযানৰ বিষয়ে অৱগত কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কপাহ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ দিশত মন্ত্ৰালয়ে গ্ৰহণ কৰা সামগ্ৰিক দৃষ্টিভংগীৰ শলাগ লয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত উপৰাষ্ট্ৰপতিয়ে উদ্ভাৱনক ত্বৰান্বিত কৰিবলৈ সময় সীমাবদ্ধ অনুমোদন ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতি একৰ কপাহৰ উৎপাদন উন্নত কৰাৰ বাবে স্পষ্ট আৰু জুখিব পৰা লক্ষ্যৰ বাবেও আহ্বান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে কপাহ উৎপাদন অভিযানৰ বিষয়ে অধিক জনসচেতনতাত গুৰুত্ব আৰোপ কৰে আৰু গুণগত মানৰ কপাহৰ চাহিদা পূৰণৰ বাবে বজাৰ ব্যৱস্থাটো গুৰুত্ব আৰোপ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে 2,03,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তা শ্ৰীৰাধাকৃষ্ণনে কয় যে সুস্থ সবল আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী একেলগে ওলাই অহা কাৰ্য অতি প্ৰশংসনীয়। তেওঁ সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়সমূহক মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰি থকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শ্ৰীৰাধাকৃষ্ণনে লগতে দেশৰ আন শিক্ষা প্ৰতিষ্ঠানসমূহকো নিচামুক্ত ভাৰত অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। গৃহমন্ত্ৰী অমিত শ্বাহে আজি দিল্লীত এক পেড় মা কে নামৰ অভিযানৰ অধীনত 70,00,000 গছপুলি ৰোপণৰ অভিযান মুকলি কৰে। অনুষ্ঠানত শ্ৰীশ্বাহে কয় যে দিল্লী পৰিৱেশ পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে এই উল্লেখযোগ্য পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে দিল্লী চৰকাৰে 5,000 হেক্টৰ ভূমি বনভূমি হিচাপে ঘোষণা কৰি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰে পৰৱৰ্তী 4 বছৰত 6,300 হেক্টৰ সেউজীয়া উচ্চ ভূমি অঞ্চলক বনভূমি হিচাপে গঢ়ি তুলিব।
1: ये 6,300 हेक्टर हरित रिच दिल्ली का फेफड़ा बनकर दिल्ली के पर्यावरण की सुरक्षा करेगी। 1 करोड़ से अधिक देसी पौधे, 35,00,000 से ज्यादा बड़े बड़े वृक्ष के पौधे और 65,00,000 अन्य झाड़ियां, बांस और औषधीय रोपे लगाने का काम होगा।
0: মন্ত্ৰীগৰাকীয়ে যমুনা নৈ পৰিষ্কৰণৰ কাম চৰকাৰে অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে দিল্লীৰ গোশালাসমূহৰ পৰা গোবৰ প্ৰত্যক্ষভাৱে যমুনা নৈত পেলাব নোৱাৰিব। শ্ৰীশ্বাহে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে 300খন বৈদ্যুতিক বাছ, নতুনকৈ নিৰ্মাণ কৰা 3টা বাছ আস্থান আৰু 40টা যান বাহনৰ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ মুকলি কৰে। ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত আজি বিয়লি হোৱা 2টা বিস্ফোৰণত 4গৰাকী আৰক্ষী বিষয়াসহ 18গৰাকী লোক আহত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ আৰু ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমদ আল ছাৰা ৰাষ্ট্ৰপতি ভৱনত বৈঠকত মিলিত হোৱাৰ কিছু সময় পূৰ্বে এই বিস্ফোৰণ সংঘটিত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী কালি ছিৰিয়াৰ ৰাজধানী চহৰত উপস্থিত হয়। যুদ্ধ বিধ্বস্ত দেশখনৰ পূৰ্ব মুৰববী বাছাৰ অল আছাদ কাৰ্যকালৰ অৱসানৰ পাছৰে পৰা এয়া হৈছে ইউৰোপীয় সংঘৰ নেতাৰ প্ৰথম ভ্ৰমণ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ থকা হোটেলখনৰ সমীপতে এই বিস্ফোৰণ সংঘটিত হয় বুলি ভালেমান সংবাদ গোষ্ঠীয়ে জানিবলৈ দিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ভৱনৰ কাৰ্যালয়ে জাৰি কৰা এটা বিজ্ঞপ্তিত জানিবলৈ দিছে যে ৰাষ্ট্ৰপতি মেক্ৰ সুকলমে আছে আৰু তেওঁৰ ভ্ৰমণ অব্যাহত থাকিব। ছিৰিয়াৰ আভ্যন্তৰীণ মন্ত্ৰালয়ৰ সূত্ৰই জানিবলৈ দিছে যে দেশখনৰ সুৰক্ষা বাহিনীসমূহে বিস্ফোৰণ সংঘটিত কৰাৰ বাবে ৰখা 2টা বিস্ফোৰক সামগ্ৰী ধৰা পেলোৱাৰ পাছত ইয়াক নিষ্ক্ৰিয় কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে বিস্ফোৰণ সংঘটিত হয়। মাহটোৰ আৰম্ভণিতে মধ্য ডামাস্কাছৰ এখন কেফেত বোমা বিস্ফোৰণ হৈ 9গৰাকী লোক নিহত হোৱাৰ বিপৰীতে 20গৰাকী লোক আহত হৈছিল। দেশখনৰ কৰ্তৃপক্ষই এয়া সন্ত্ৰাসবাদী আক্ৰমণ বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে মাংগালুৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানক ইণ্ডোনেছিয়াত ইয়াৰ এটা চৌহদ মুকলি কৰাৰ বাবে দিয়া অনুমতিক ভাৰতীয় শিক্ষাখণ্ডত এটা নতুন যুগৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত এই চৌহদটো স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ

0: খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 9:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়া ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ইণ্ডোনেছিয়াৰ শক্তিশালী কৌশলগত অংশীদাৰিত্বৰ আহ্বান জনাইছে। অসমত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 9:00 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও, নিবেদন কৰিছোঁ পল্লৱী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ দীপেন বৰাৰ গীতৰ কথাৰে শিল্পীৰ কণ্ঠৰ এই গীতটি।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবর্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 9864160507।
1: ভিডিও লাইক করলে পয়সা পাম, ইমান সহজ।
2: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
5: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাস আই হস্পিটেল।
4: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4000 টকাৰ পৰা।
5: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
6: অকিউলাস আই হস্পিটেল।
5: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000067833।
4: পুনৰ কৈছো 6000067833।
5: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকিউলাস আই হস্পিটেলত।
7: শ্ৰোতাবন্ধুসকল, আপোনালোকে শুনি আছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও। গতিকে ভলিউমটো অলপ বঢ়াই দিয়ক আৰু আমাৰ সৈতে উপভোগ কৰক হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী। অনুষ্ঠানত প্ৰথমেই শুনক উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকৰ কণ্ঠৰ আন্দাজ বোলছবিৰ এটি জনপ্ৰিয় গীত। গীতৰ কথা সমীৰৰ।

আপোনালোকৰ বাবে এইবাৰ সমীৰৰ গীতৰ কথাৰে ইয়ে দিল আশিকানা বোলছবিৰ এটি মনোমোহা গীত। গীতটিত কণ্ঠদান কৰিছে উদিত নাৰায়ণে।

শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। অনুষ্ঠানত এইবাৰ শুনক দিলকা ৰিষ্টা বোলছবিৰ এটি গীত, কণ্ঠশিল্পী কুমাৰ চানু, উদিত নাৰায়ণ আৰু অলকা য়াগ্নিক।

সংগীতৰ এই যাত্ৰাত এইবাৰ শুনক চালামী বোলছবিৰ এটি সুন্দৰ গীত। গীতিকাৰ সুৰেন্দ্ৰ সাঠী, কণ্ঠত আছে অলকা য়াগ্নিক।

প্ৰিয় শ্ৰোতা বন্ধুসকল, সংগীতৰ এই মধুৰ মুহূৰ্ত উপভোগ কৰক আৰু শুনক আঞ্জানৰ গীতৰ কথাৰে লতা মংগেশকাৰৰ কণ্ঠৰ এটি মন পৰসা গীত, কথাছবি ফাৰ্ষ্ট লাভ লেটাৰ।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে। ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহে গুৱাহাটীত অনুষ্ঠিত মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। অহা 15 ছেপ্টেম্বৰত পুনৰ যাতায়াত আৰম্ভ হ'ব। ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক 100খনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিছে। অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচুত কালি হোৱা গুলীয়াগুলীৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি অনুদান ভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল নিশা 10 বজাৰ পৰা নটিংহামত অনুষ্ঠিত হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

0: নমস্কাৰ শ্ৰোতাসকল, আৰম্ভ কৰিছোঁ ৰাইজৰ পদূলিত আকাশবাণী। ৰাইজৰ পদূলিত আকাশবাণী এটি নতুন অনুষ্ঠান লৈ আপোনালোকৰ মাজত মই কিৰণ চন্দ্ৰনাথ। আজিৰ ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত আগবঢ়াইছোঁ মৰিগাঁও জিলাৰ কেওঁতাবৰী প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা, আৰু আছে মৰিগাঁও জিলাৰ হেকুদাংবৰী মধ্য ইংৰাজী বিদ্যালয়ৰ কথা বতৰা, লগতে আছে ছাত্ৰ ছাত্ৰীৰ গীত মাত। এয়া আমি প্ৰথমে উপস্থিত হৈছোঁ কেওঁতাবৰী প্ৰাথমিক বিদ্যালয়ত। কেওঁতগুৰি প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ। এই বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে বা এই বিদ্যালয়ৰ সকলোখিনি বিনামূলীয়াকৈ পোৱাৰ পিছতো কিমান ছাত্ৰ ছাত্ৰী আগ্ৰহেৰে আহে আমি অকণ কথা পাতিম। হয় বাইদেউ, আপোনাৰ নামটো কওকচোন।
1: মোৰ নাম প্ৰীতিস্মিতা ভৰালী।
0: হয়,
1: আমাৰ বিদ্যালয়ত আছে 34 ছাত্ৰ ছাত্ৰী। চৰকাৰী বিদ্যালয়ৰ পৰা ইউনিফৰ্ম দিছে, কিতাপ পত্ৰ দিছে, মধ্যাহ্ন ভোজন দিছে, সকলোবিলাক সুবিধা দিয়াৰ পাছতো ল'ৰা ছোৱালী এতিয়া প্ৰাইভেট স্কুলত কিয় দিয়ে? সেইটো কাৰণে আমি তেওঁলোকক কওঁ যে তেওঁলোকে আহক আমাৰ স্কুলত, চৰকাৰী স্কুলত তেওঁলোকে এডমিশ্যন দিয়ক,
0: সকলোখিনি সুবিধা পায়।
1: পায়
0: আৰু ইয়াত কি কি পায়? ধৰক এতিয়া কাপোৰ পায়, দুপৰীয়া আহাৰ পায়, হয়
1: দুপৰীয়া মধ্যাহ্ন ভোজন পায়। হয়,
0: আমি বিদ্যুৎ দেখিছোঁ, চলিয়ে আছে কাৰেণ্ট, তথাপিতো ইয়াতে যাতে গৰম নাপায় সকলোখিনি ব্যৱস্থা কৰিছে। এতিয়া কথাটো হ'ল কি, আপোনালোকৰ বিদ্যালয়ত যিখিনি ছাত্ৰ ছাত্ৰী কেতিয়াবা বিদ্যালয়লৈ

0: নাহে, কেনেকে বিচাৰি উলিয়াই আপোনাৰ?
1: অভিভাৱকৰ লগত যোগাযোগ কৰিব, ফোনৰ যোগে যোগাযোগ কৰা হয়। কেতিয়াবা আমি নিজে ঘৰ ওলাবগে লাগে, লৈ আহিবগে লাগে ল'ৰা ছোৱালী,
0: বা কেতিয়াবা তেওঁলোকে উৎসৱ পাৰ্বণ হ'লে বিদ্যালয়মুখী নহয়,
1: হয় আমি ঘৰলৈ গৈ ল'ৰা ছোৱালীক অভিভাৱকৰ লগত কথা পাতি তেওঁলোকক স্কুলত।
0: আৰু আপোনালোকৰ অভিভাৱকৰ সভা কেতিয়া পাতে আপোনালোকে? ধৰক এতিয়া সভা পাতি বুজাই দিবলগীয়া হয় ল'ৰা ছোৱালী পঢ়াব, ঘৰত এনেই নেৰাখিব,
1: তিনিমাহৰ মূৰে মূৰে পাতোঁ।
0: তিনিমাহৰ মূৰে মূৰে আপোনালোকে এনেধৰণে সভা পাতি বুজাই দিয়ে। আৰু বিশেষকৈ এই অঞ্চলটি আমি দেখা পাওঁ যে খেতি প্ৰধান অঞ্চল, তেওঁলোকে হয়তো পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক খবৰেই নাৰাখে
1: খেতি প্ৰধান অঞ্চল। তেওঁলোকতো কিছুমান এনেকুৱা আছে ল'ৰা ছোৱালী যিবিলাকে কিতাপ পত্ৰও লৈ নাহে, কিতাপ পত্ৰ বা তেওঁলোকে আমি স্কুলৰ পৰা যিখিনি বিনামূলীয়াকৈ কিতাপ পত্ৰ বহী দিছোঁ, কিতাপ দিছোঁ, তেওঁলোকে সেইখিনিও আনিবলৈ মানে সমৰ্থ নহয়, তেওঁলোকে গাৰ্জেণ্টে সেইখিনি তেওঁলোকক চকুৱে নিদিয়ে।
0: আজি এই ক্ষেত্ৰত আপুনি কি ক'ব গাৰ্জেণ্টলৈ, কি আহ্বান জনাব?
1: গাৰ্জেনখিনি অলপ কনচিয়াছ হ'ব লাগিব, তেওঁলোকে ল'ৰা ছোৱালীৰ ওপৰত অলপ চকু দিব লাগিব, ৰেগুলাৰ যাতে ল'ৰা ছোৱালীখিনি স্কুললৈ আহে।
0: আৰু নিজেও কেতিয়াবা বাটে পথে পিতৃ মাতৃক লগ পালেও চাগে আপুনি বুজাই
1: দিবলগীয়া হয়।
0: আৰু এই যে আপোনালোকৰ বিদ্যালয়ত এই অভাৱ, ধৰক এতিয়া ল'ৰা ছোৱালী বিদ্যালয়মুখী নহয়, বিদ্যালয়লৈ আহিব নোখোজে, আপুনি কাৰ্যালয়ত, মূল কাৰ্যালয়ত জনাইছে নাই?
1: হয়, সেইটো আমাৰ মানে মিটিং হৈ থাকে ন, মিটিংবিলাকতো জনোৱাই যায় আৰু আমাৰ অফিচতো গৈ জনোৱা যায়।
0: হয় হয়, শ্ৰোতাসকল আমি এটা কথা ইয়াতে গম পালোঁ যে যিসকলে ছাত্ৰ ছাত্ৰীক এই বিদ্যালয়লৈ নপঠায়, আমি আহ্বান জনাব খুজিম তেওঁলোকে যাতে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰে আৰু চৰকাৰী বিদ্যালয়ত সকলো বিনামূলীয়া দুপৰীয়াৰ আহাৰ বা বিদ্যালয়ৰ যিখিনি কাপোৰ পায়, কিতাপ পায়, এই সুবিধা গ্ৰহণ কৰিব আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ঘৰত বহুৱাই নথয় এই বিদ্যালয়মুখী কৰিব। বাইদেউ ধন্যবাদ। কি নাম কৈছিলে? ইয়াতে আমি ৰান্ধনীগৰাকীকো লগ পাইছোঁ, আহকচোন আমি আজি অকণ কথা পাতোঁ। বাইদেউ আপোনাৰ নামটো?
2: শ্ৰী মৃদুস্মিতা বৰা।
0: মৃদুস্মিতা বৰাই আজি আপুনি বাইদেউ কওকচোন, কি বনালে ছাত্ৰ ছাত্ৰীৰ কাৰণে, কেনেকৈ আহাৰ বনাই, ভালকৈ ধুব লাগে, হাত ধুব লাগে, পাচলি ধুব লাগে, অকণ কওকচোন।
2: আমি প্ৰথমে আহি বিদ্যালয়ৰ আমাৰ ৰান্ধনীৰ ৰুমকেইটা চাফা কৰি লওঁ, তাৰপৰা জুইত বনাবলগীয়া হ'লে চাৰিটাইবোৰ উলিয়াই গৈ আকৌ চৰু কেৰাহী সদায় আমি ধোৱা পখলা কৰি পেলাই থৈ যাওঁ, তথাপিও আকৌ ধুই কৰি লৈ পেলাই আকৌ আমি ভাতত লাগোঁ তেনেকৈ। আৰু আমাৰ এতিয়া শনিবাৰ মঙলবাৰ খিচিৰি আছে, বাকীকেইদিন ভাত, বুধবাৰে কণী, তেনেকৈ আমি খুৱাই আছোঁ আৰু।
0: খাবলৈ পালে তেওঁলোকে মনটো অকণ ভালো লাগে,
2: ভালো পায়, ইটোৰ লগত সিটোৱে কেইটামান ঘৰত নাখালেও স্কুলত খায়।
0: হয়, তেওঁলোকক খোৱাৰ আগত চাগে ভালকৈ হাত ধুৱাই দিয়া,
2: হাত ধুৱে, এতিয়া চাবোন তাবোন দি পেলাই সিহঁতে হাত ধুৱে, কাঁহী বাতি ধুই লয়, পানী বটলবিলাক।
0: আৰু ৰন্ধা বঢ়া কৰাৰ সময়ত এযোৰ ড্ৰেছ দিয়ে, সেইযোৰ চাগে পিন্ধি যায়?
2: পিন্ধি লওঁ, প্ৰায় পিন্ধি লওঁ।
0: বা কেতিয়াবা গৰমত অকণ দিগদাৰ হয়, খুলিও ৰখা উপায় নাই জানো। আৰু আমি খোৱাৰ সময়ত বিশেষকৈ পানী, আহাৰ সকলোখিনি পৰিষ্কাৰ কৰিব লাগে। বাৰু বাইদেউ ভাল লাগিলে আপোনাৰ লগত আমি কথা পাতিলে। আমি ভাবোঁ এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব আৰোপ কৰিব, শিশুসকলক নিজৰ বুলি আপুনি
2: ঘৰখনত যেনেকৈ আমি ৰান্ধি খুৱাওঁ, এই শিশুসকলো আমাৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা, গতিকে আমি তেওঁলোককো আমি নিজৰ ল'ৰা ছোৱালীৰ যেনেকুৱা দায়িত্ব পালন কৰোঁ তেওঁলোককো কৰোঁ।
0: আৰু কেতিয়াবা আপোনাৰ পিতৃ মাতৃক পালে চাগে ক'বলগীয়া হয় যে তোৰ ল'ৰাটোক ইমান দিন দেখা নাই বিদ্যালয়লৈ, ঘৰত বহুৱাই নাথাকিব, এনেকৈ ক'ব?
2: নাই, তেনেকুৱা হোৱা নাই, প্ৰায়ে আহে ল'ৰা ছোৱালীবোৰ, আহে,
0: ভালো পায়,
2: ভাল পায়, গাৰ্জেণ্টেও আহি খবৰ খাতি লৈ থাকেহি, বাইদেউহঁতৰ লগত কথা পাতে।
0: আপোনাৰ ঘৰ এইখন গাঁৱতেনে?
2: অঁ, এইখন গাঁৱৰ পৰা, এইখন টেকেলা গাঁও বুলি কয়, এখন কেওঁতাগুৰি বুলি কয়, ওচৰতে। ধন্যবাদ।
0: এইবাৰ আমি হেকুডাংবৰি মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈছোঁ আৰু 1927 চনতে প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খন মৰিগাঁও জিলাৰ ওৱাবৰীত অৱস্থিত। আমি বিদ্যালয়ৰ প্ৰধানক লগ পাইছোঁ আৰু বিদ্যালয়ৰ প্ৰধানৰ পৰা আমি বিদ্যালয়খনৰ প্ৰসংগতে কথা পাতিম, কিমান এটা অঞ্চলৰ ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহে, ইয়াৰ শৈক্ষিক দিশ কেনেকুৱা আৰু চৰকাৰী সা সুবিধা ঠিকমতে পাই আছেনে নাই, এই সকলোখিনি কথা পাতিম। প্ৰথমে চিনাকি হওঁ।
3: নমস্কাৰ, মোৰ নাম শ্ৰী দীপাংকৰ নাথ, মই হেকুডাংবৰি মধ্য ইংৰাজী বিদ্যালয়ৰ বৰ্তমান ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ।
0: কেনেকুৱা ইয়াৰ শৈক্ষিক দিশ বা কিমান এটা অঞ্চলৰ ছাত্ৰ ছাত্ৰী?
3: আমাৰ এইটো এই অঞ্চলখন, এই স্কুলখনতো বহুত পুৰণা স্কুল, ইয়াত আমাৰ প্ৰায় আমাৰ মিকিভেটা পঞ্চায়তৰ চাৰিখন গাঁৱৰ, প্ৰায় চাৰিখন গাঁও বুলি ক'ব পাৰি, আমাৰ ওৱাবৰী হেকুডাংবৰি

0: ইভিনিউ ভিলেজৰ প্ৰায়খিনি ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত এইখন স্কুলতে পঢ়ি আছে।
1: আৰু কিমান কোন ক্লাছৰ পৰা আহে?
0: ইয়াত ক শ্ৰেণীৰ পৰা আমাৰ এইটলৈ আছে। বৰ্তমান আমাৰ 6, 7, 8 যিটো এমালগেমেট হৈছে বেলেগ এখন স্কুল আহি, তাত বৰ্তমান ল'ৰা ছোৱালীৰ সংখ্যা নাইকিয়া হৈ আছে ওচৰতে দুখন এম স্কুল থকাৰ কাৰণে। এতিয়া আমাৰ বৰ্তমান ক শ্ৰেণীৰ পৰা 5লৈ আছে।
1: হয়, ছাত্ৰ ছাত্ৰীৰ পৰিমাণ কিমান?
0: ছাত্ৰ ছাত্ৰী বৰ্তমান 108জন।
1: 108জন আছে, হয়। তেওঁলোকৰ শৈক্ষিক দিশটো কেনেকুৱা? তেওঁলোকৰ
0: শৈক্ষিক দিশ আগতে ক'ব নোৱাৰোঁ, এতিয়া কিন্তু বৰ্তমান চৰকাৰী যিমান TARL আৰু পেটৰ পৰা আদি কৰি যিমানখিনি পৰীক্ষা আঁচনি লৈছে, সেই আঁচনিখিনিৰ পৰা এতিয়া ষ্টুডেণ্টখিনি বহুতখিনি আগতকৈ বহুত উন্নত হৈছে।
1: আৰু কেতিয়াবা ঘৰলৈ যাবলগীয়া হয় নেকি, যে ছাত্ৰ ছাত্ৰী কিয় বিদ্যালয়লৈ অহা নাই?
0: অঁ, তেনেকুৱা আমাৰ আহে কিছুমান ছাত্ৰ ছাত্ৰী, ঘৰুৱা ধৰক গাৰ্জেন কিছুমান কনচিয়াছ নহয়, তেনেকুৱা এসপ্তাহ বা 4-5 দিন, আমি যদি 3 দিনতকৈ যদি বেছি ল'ৰা ছোৱালী অনুপস্থিত হয় তেতিয়া আমি গাৰ্জেণ্টক খবৰ লওঁগৈ। আৰু আমাৰ প্ৰত্যেক গাৰ্জেণ্টৰ আমাৰ ইয়াত মোবাইল নম্বৰ আমি ৰাখি থৈছোঁ, আমি ফোন মোবাইলৰ যোগেদি আমি খবৰ লওঁ।
1: আৰু তেওঁলোকৰ পুথিভঁৰালৰ কি ব্যৱস্থা আছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িবৰ কাৰণে?
0: পুথিভঁৰালৰ আমাৰ প্ৰায় 300 ওপৰত আমাৰ কিতাপ আছে, গোটেই কিতাপখিনি চৰকাৰী সাহায্যপ্ৰাপ্তই। আমি পুথিভঁৰাল, স্থায়ী পুথিভঁৰাল আমাৰ নাই যদিও আমি অস্থায়ীভাৱে বনাই লৈছোঁ আমাৰ ইয়াতে। ল'ৰা ছোৱালীবিলাকে আমাৰ এণ্ট্ৰি কৰি পেলাই আমাৰ 3-4 দিনৰ কাৰণে কিতাপবিলাক আমাৰ ইয়াৰ পৰা লৈ যায় আকৌ জমা দিয়ে।
1: কিতাপ পঢ়াৰ আগ্ৰহ জনাবলৈ কি কৰে আপোনালোকে?
0: আমি বৰ্তমান ৰিডিঙৰ যিটো আমাৰ বহুত সাধুকথা পুথি বা তেনেকুৱা কিবা বহুত আমি ৰখাইছোঁ, তেনেকুৱা ডাঙৰ ডাঙৰ এলফাবেটৰ কিতাপবিলাকো আছে, সেই কিতাপবিলাক আমি ষ্টুডেণ্টক আমি ইছ্যু কৰোঁ, ঘৰলৈ দি পঠিয়াওঁ। আৰু ইয়াতো আমি প্ৰায় ধৰি লওক আছামিজ যিটো ক্লাছ চলে, সেই ক্লাছটোত আমি সাধুকথা পুথিবিলাকো সিহঁতক পঢ়িব দিওঁ। আমাৰ শিক্ষকবিলাকে পঢ়াই দিয়ে, পঢ়ি দি পেলাই সিহঁতক সাধু শুনা যিটো অভ্যাস, বিশেষকৈ মই সৰু ল'ৰা ছোৱালীখিনিৰ কথা কৈছোঁ, আমি সাধু শুনি শিকা যিটো হেৰি, আমি সাধুবিলাক সিহঁতক পাই শুনাই দিওঁ। শুনাই দি আকৌ তাৰপৰা সিহঁতে ছামাৰাইজ কৰিব পাৰে নোৱাৰে আমি সেইটো এটা চাওঁ। আৰু সিহঁতে বৰ্তমান এই TARL যিটো আঁচনি চলিছে, সেই আঁচনিৰ পৰা মানে এতিয়া আমি ল'ৰা ছোৱালীবিলাক ধৰি লওক শব্দ কিমানে কৰিব পাৰিছে, বাক্য কিমানে কৰিব পাৰিছে, আমাৰ প্ৰত্যেকটো আমাৰ হাতত ডাটাবিলাক মজুত আছে। আমি এতিয়া ল'ৰা ছোৱালীখিনি দেখিলে গম পাৰিম যে এইটো শ্ৰেণীত কিমানটা ল'ৰা ছোৱালী শব্দ ক'ব পাৰে, কিমানটাই বাক্য ক'ব পাৰে, আমাৰ সেইখিনি হাতত ডাটা বৰ্তমান আমাৰ হাতত আছে। আৰু সেইমতে আমি ব্যৱস্থা লৈ আছোঁ।
1: তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা,
0: স্বাস্থ্য পৰীক্ষা আমাৰ যিটো এইটো NSMৰ মেডিকেলৰ আমাৰ মোবাইল টীম প্ৰায় 3-4 মাহৰ মূৰে মূৰে আহি থাকে তেখেতলোকৰ চিকিৎসা।
1: শাৰীৰিকভাৱে কম ছাত্ৰ ছাত্ৰী আছে নেকি?
0: শাৰীৰিকভাৱে আমাৰ ইয়াত মাত্ৰ তেনেকুৱা এজন ছাত্ৰ ছাত্ৰী আছে, সেইজন আমাৰ আই কম্পনেণ্টৰ পৰা মানুহ আহি খবৰ লৈ থাকে।
1: হয়, তেওঁলোকক আপোনালোকে কি বিশেষ ব্যৱস্থা কৰিছে পঢ়াৰ ক্ষেত্ৰত?
0: পঢ়াৰ ক্ষেত্ৰত মানে আমাৰ সিহঁতক আমি ধৰি লওক আমাৰ ইয়াত যিটো তেনেকুৱা বিশেষ ফেচিলিটি আমাৰ শাৰীৰিকভাৱে অক্ষম মানে কিবা মাতৰ ক্ষেত্ৰতহে প্ৰব্লেম, আমি তেখেতলোক আমাৰ বহা ঠাইডোখৰ আমি সুবিধা কৰি দিওঁ। আৰু আমাৰ তেখেতলোক আমাৰ জেনেৰেল ল'ৰা ছোৱালীৰ লগতে আমি আগবঢ়াই লৈ গৈ আছোঁ।
1: হয়, আৰু তেওঁ যাতে হীনমান্যতাত নুভোগে সেইটো আমি
0: সেইটো গুৰুত্ব দি আছোঁ।
1: হয়, আৰু খেলাৰ ক্ষেত্ৰত কেনেকুৱা?
0: খেলাৰ ক্ষেত্ৰত মানে সেই অলপ অসুবিধা এটা আছে, আমাৰ স্কুলখনৰ মানে ঠাইখিনি একেবাৰে কম, আমাৰ মাত্ৰ 200 কঠা মাটি আৰু 108টা আমাৰ ছাত্ৰ ছাত্ৰী। আমাৰ বিশেষকৈ আমি এতিয়া বাহ্যিক খেলবিলাক আমি কৰিব পৰা নাযায়। আমি তেনেকুৱা ধৰি লওক যিবিলাক আমাৰ ধৰক কেৰম বোৰ্ড বা লুডু ডাই সেই চেছ বোৰ্ড, তেনেকুৱা আমাৰ ইণ্টাৰনেল খেলবিলাকহে আমি ইয়াত খেলিব দি আছোঁ। আৰু বাহ্যিক খেল হ'লে আমি বেলেগলৈ লৈ যাওঁ, যিটো আমাৰ বছৰিকা যিখন খেল প্ৰতিযোগিতা হয় তেতিয়া আমি বেলেগলৈ লৈ পেলাই আমি দৌৰা বা তেনেকুৱা সেইবিলাক কৰোঁ।
1: আৰু বিদ্যালয়ত কেনেধৰণৰ অভাৱ আছে?
0: অভাৱ মানে আমাৰ বিশেষকৈ এতিয়া আমাৰ বিশেষকৈ টয়লেটৰ ক্ষেত্ৰত আমাৰ বহুত দিনৰ মূৰত আমি গাৰ্লছ টয়লেট এটা যোৱাবাৰ পালোঁ, কিন্তু বয়েজ টয়লেটটো বৰ্তমান আমাৰ নাই। আৰু যিটো আছিল সেইটো হয়তো 20 বছৰমানৰ আগতে বনোৱা, 15-20 বছৰ আগত বনোৱা, যদিও এইটো বৰ্তমান জৰাজীৰ্ণ হৈ গৈছে। আমি অনুৰোধ জনাইছোঁ অফিচত যে আমাৰ স্কুলখনৰ ল'ৰা ছোৱালী অনুপাতে আমাৰ যিটো গাৰ্লছ টয়লেট চাফিচিয়েণ্ট নহয়, গতিকে বয়েজ টয়লেট এটা পাবৰ কাৰণে আমাৰ জনোৱা হৈছে। তাৰ বাদেও আমাৰ দুটা ৰুমৰ মানে আন্তঃগাঁথনি একেবাৰে দুৰ্বল, বিশেষকৈ দ্বিতীয় শ্ৰেণী আৰু প্ৰথম শ্ৰেণী যিকেইটা থাকে আমাৰ বিশেষকৈ ওপৰ প্ৰায় বেয়া হৈ গৈছে টিংটো। বহুত দিনৰ পুৰণা স্কুল, নতুনকৈ আমি ৰুম দুটা পোৱা নাই, মানে বৰষুণ পৰে অলপ, বৰষুণৰ দিনত অলপ অসুবিধা হয়।
1: আৰু এই বিদ্যালয়খনৰ আশে পাশে থকা এনেকুৱা ব্যক্তি আছে নেকি যি বিদ্যালয়খনৰ কাৰণে অৰিহণা আগবঢ়ায়, বিদ্যালয়খনৰ কাৰণে খবৰ লয়, বিনামূলীয়াকৈ পাঠদান কৰে, কওকচোন।
0: হয়, আপুনি এতিয়া দেখা পাব আমাৰ ডাটা স্কুলখনৰ কাৰণে আমি মাজতে এবাৰ মানে কালেকশ্যন কৰিছিলোঁ, যিটো আমাৰ ধৰি লওক বিদ্যাঞ্জলি আঁচনি এখন আছিলে আমাৰ চৰকাৰীভাৱে। বিদ্যাঞ্জলি আঁচনিখনৰ অধীনত আমি এলেকাটো ঘূৰিছিলোঁ কোনোবা স্কুলখনৰ প্ৰতি কিবা আগবঢ়ায় নেকি, তেতিয়া আমি মানে পালোঁ আমাৰ 8খনমান ফেন উঠিছে আমি গোটেই ডাটাবিলাকৰ নাম আমি স্কুলত ধৰি লওক লিখি থৈছোঁ, কোনোবাই অৰিহণাও আগবঢ়াইছে 500 টকা 100 200 তেনেকৈ তেনেকুৱাকৈ ধৰি লওক আমি স্কুলখনৰ ডেভেলপমেণ্টৰ কামত লগাইছোঁ, প্ৰায় ফেন 8-9খনমান ফেন আমাৰ উঠিছে।
1: ইয়াতে লিখা আছে যে 1961 চনৰ পৰা বৰ্তমানলৈকে হেকুদাংবুৰি প্ৰাথমিক বিদ্যালয়ত বৃত্তি পোৱা ছাত্ৰ ছাত্ৰীসকলৰ নামো আপোনালোকে অন্তৰ্ভুক্ত কৰি ৰাখিছে, আৰু এই ছাত্ৰ ছাত্ৰী চাগে এতিয়া ডাঙৰ ডাঙৰ বিষয়া হৈছে, কোনোবাই হয়তো অধ্যয়ন কৰি আছে তেনেকুৱা হৈছে, হয়তো কেতিয়াবা এই বিদ্যালয়লৈ আহিলে এই এই তেওঁলোকৰ নামখিনি দেখিলে চাগে নিশ্চয় তেওঁলোকৰো চাগে অকণ ভাল লাগে।
0: আমাৰ এতিয়া আমাৰ ইয়াত বৰ্তমান আমাৰ এই বিদ্যালয়ত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰী এতিয়া আপুনি এইটো দেখিছে তাত 1990 চনত এইটো চম্পক ডেকা বৰ্তমান যোৰহাট কলেজৰ এছ'চিয়েট প্ৰফেছৰ হৈ আছে, আমাৰ 90 চনত ইয়াৰ এইখন স্কুলৰ পৰাই তেখেতে মানে আমাৰ বৃত্তি পাই গৈছিলে। তাৰ উপৰিও আমাৰ ৰিণুপ্ৰভা ডেকা বুলি যিজন আছে 1994 চনত বৃত্তি পাইছিলে, তেখেত বৰ্তমান কটন কলেজৰ সেই প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক কৰি আছে, কটন ইউনিভাৰ্চিটিত কৰি আছে বৰ্তমান। গতিকে ইয়াৰ পৰা বহুত তেনেকুৱা ওলাই গৈছে আমাৰ ভাল ভাল ল'ৰা ছোৱালী,
1: আৰু এই কথাখিনি ল'ৰা ছোৱালীকো কেতিয়াবা ক'বলগীয়া হয়।
0: আমি বৰ্তমান কিন্তু চাই আমাৰ ল'ৰা ছোৱালীবিলাকে এইখিনি পঢ়ি চায়, কিন্তু বৰ্তমান এই 19খনৰ পৰা এইটো যিটো যিহেতু এইটো স্কলাৰশ্বিপ এক্সামটো বন্ধ কৰি দিলে সেইটোৱে অলপ অসুবিধাৰ সৃষ্টি কৰিছে।
1: হয় বৃত্তি পোৱা ছাত্ৰ ছাত্ৰীৰ নাম উল্লেখ কৰিলে বন্ধ হ'ল নহয় জানো। বৰ ভাল লাগিলে আপোনাৰ বিদ্যালয়লৈ আজি আমি আহিলোঁ, আকাশবাণীৰ পৰা আমি কথা পাতিলোঁ, আমাৰ শ্ৰোতাসকলেও আপোনাৰ বিদ্যালয়খনৰ কথা জানিব পাৰিব, আৰু আমি এইখিনিতে আমাৰ শ্ৰোতাসকলকো আহ্বান জনাম, যদি আপুনি ওৱাবৰী অঞ্চলৰ আমাৰ আকাশবাণীৰ শ্ৰোতা হয় তেতিয়াহ'লে আপুনিও আহিব, এই বিদ্যালয়খনৰ খা খবৰ ল'ব, যি পাৰে সহায় কৰি সহায়ৰ হাত আগবঢ়াব, আৰু বিদ্যালয়খনৰ কেনেধৰণৰ অভাৱ অভিযোগ আছে আপোনালোকেও বুজ ল'ব, সমস্যা সমাধানত আগভাগ ল'ব। তেনেহ'লে আজি কথা বতৰা সামৰিছোঁ, ধন্যবাদ আপোনাক। এয়া আছিল মৰিগাঁও জিলাৰ কেওটাবুৰী প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা। আহক এইখিনিতে আমি এটি লোকগীত শুনি লওঁ, এয়া শিল্পী স্নেহলতা দাস।

0: হেকুডাংবুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰীক আমি লগ পাইছোঁ। তিনিওগৰাকীয়ে এটি গীত গাই শুনাব। প্ৰথমে আমি চিনাকি হওঁ, তোমাৰ নামটো?
1: নমস্কাৰ, মোৰ নাম শ্ৰী তিনাশ্ৰী ডেকা।
0: তিনাশ্ৰী ডেকাই কোন শ্ৰেণীত পঢ়া?
1: পঞ্চমমান শ্ৰেণী।
0: পঞ্চমমান শ্ৰেণী। আৰু তোমাৰ নাম?
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভাগ্যশ্ৰী দেৱী।
0: ভাগ্যশ্ৰী দেৱীয়ে কিহত পঢ়া?
2: পঞ্চমমান শ্ৰেণী।
0: পঞ্চম। আৰু তোমাৰ নাম?
3: নমস্কাৰ, মোৰ নাম কস্তুৰী ৰামচিয়াৰী।
0: কস্তুৰী
3: ৰামচিয়াৰী।
0: কস্তুৰী ৰামচিয়াৰীয়ে কোন শ্ৰেণীত পঢ়া?
3: পঞ্চমমান শ্ৰেণীত।
0: তিনিওগৰাকীয়ে পঞ্চমমান শ্ৰেণীত পঢ়া। আজি কাৰ গীত গাই শুনাবা তোমালোকে?
4: ডক্টৰ ভূপেন হাজৰিকাৰ।
0: কোৱা।

0: আর এখন কথা পাতো, তোমার নামটো কি কৈছিলা?
1: নমস্কাৰ তিনাশ্ৰী, মোৰ নাম তিনাশ্ৰী ডেকা।
0: তিনাশ্ৰী ডেকাৰ ঘৰত কোন কোন আছে?
1: মোৰ দেউতা, মা, বা দুজনী আছে, খুৰা আছে, আইতা আছে আৰু মই আছোঁ।
0: আইতা আছে যদি আইতা ককাইটো সাধু কয় চাগে?
1: ককা নাই মোৰ।
0: আইতাই সাধু কয়নে? আৰু খুৰাই তোমাক শাসন কৰে? তুমি যেতিয়া মোবাইলটো বেছিকৈ চোৱা, খুৰাই কি কয় তোমাক? এই মোবাইল বেছিকৈ নাচাবি, কয়নে নকয়?
1: কয়।
0: গতিকে আমি মোবাইলটো অকণ কমাই চাব লাগে। তুমি এতিয়া ফাইভত পঢ়া, তুমি আগলৈ কি হ'ম বুলি ভাবি থৈছা বাৰু?
1: মই IPS বিষয়া।
0: IPS বিষয়া হ'ম বুলি তুমি কেনেকৈ ভাবিলা? তোমাক কোনে শিকাই দিলে এই কথাটো?
1: মই নিজে ভাবিছোঁ।
0: নিজেই ভাবিছোঁ। আমি যদি ডাঙৰ মানুহ হ'বলৈ হ'লে কি কৰিব লাগিব?
1: ভালদৰে পঢ়িব লাগিব আৰু বেয়া কথা ক'ব নালাগিব,
0: বেয়া বিষয়লৈ যাব নালাগিব, মোবাইলটো অকণ কমকৈ চাব লাগিব, পেপাৰ পঢ়িব লাগিব, বাতৰি কাকত চাব লাগিব, বাতৰি দেশৰ খা খবৰ ল'ব লাগিব, বহুত কথা থাকে নহয় জানো? আৰু তুমি যে IPS হ'বা, তোমাৰ ছাৰ বাইদেউ পিতৃ মাতৃক কৈছে নে নাই তুমি?
1: মই কৈছোঁ।
0: মায়ে কি কয়?
1: হ'ব দে বাচোন ৰহ বুলি কয়।
0: পঢ়িব লাগিব নহয় জানো? আমি পুৰণা কিতাপ পঢ়িও পুৰণা কথা জানিও, আমি বহুতখিনি পেপাৰ পঢ়িও, পুৰণি কিতাপ পঢ়িও বহুতখিনি জ্ঞান অৰ্জন কৰিব পাৰোঁ। বাৰু তুমি IPS অফিচাৰ হোৱা, তোমালৈ আমাৰ ধন্যবাদ থাকিল। আৰু তোমাৰ নাম কি কৈছিলা?
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভাগ্যশ্ৰী দেৱী।
0: তুমি কি হ'বা?
2: মই পুলিচ হ'ম।
0: পুলিচ হ'বলৈ হ'লে কিন্তু তুমি বৰ, তোমাক বৰ চাপৰ দেখিছোঁ, কিন্তু দৌৰিব লাগিব, ভালকৈ খাব লাগিব আৰু পৰীক্ষাত নম্বৰ 100ৰ ভিতৰত 100 পাব লাগিব আমি, হয় নহয়? তেতিয়াহে তোমাক ছাৰ বাইদেউ পাছ কৰাই দিব। আৰু দৌৰিব লাগিব, দৌৰত প্ৰথম হ'ব লাগিব, ভালকৈ খাব লাগিব, ডাঙৰৰ কথা শুনিব লাগিব। বাৰু তোমালৈও আমাৰ আশীৰ্বাদ থাকিল। তোমাৰ নাম কি কৈছিলা?
3: নমস্কাৰ, মোৰ নাম শ্ৰী কস্তুৰী ৰাম।

0: অষ্টৰী ৰামচিয়াৰী ঘৰত কোন কোন আছে?
1: মা ককা।
0: মা আৰু ককা আছে, বাৰু তুমি কি হ'বা?
1: ডক্টৰ হ'ম।
0: তিনিওগৰাকীৰ পৰা এটা কথা গম পালোঁ, এগৰাকী আই পি এছ হ'ব, এগৰাকী পুলিচ হ'ব, এগৰাকী ডক্টৰ হ'ব। আমাক সকলো লাগে নহয়, কৃষকো লাগে, ডক্টৰো লাগে, ইঞ্জিনিয়াৰো লাগে, শিক্ষকো লাগে, খেতিয়কো লাগিব। আৰু তুমি ডক্টৰ হ'লে পইচা ল'ম বুলি ভাবিছানে নাই? সেইটো এটা ডাঙৰ কথা, ল'বও লাগিব, অকণ এৰা ধৰা কৰিব লাগিব, নহয় জানো? আৰু মাক কৈছিলে নাই আই পি এছ ডক্টৰ হ'ম বুলি? বাৰু আমি ভাবোঁ তুমি ডক্টৰ হ'বা, আমি কিন্তু আহিম, আগলৈ খবৰ ল'ম। এই বিদ্যালয়ত চোৱা কেনেকৈ নাম লিখি ৰাখিছে, তেনেকৈ যাতে তোমাৰ নাম, তোমালোকৰ নামকেইটাও যাতে বিদ্যালয়ত লিখি লিখি থয়। আমি বুঢ়া বয়সত যেতিয়া ইয়ালৈ আহিম, এইখন বিদ্যালয়ত সোমাই খবৰ ল'ম যে অমুক ছাত্ৰীগৰাকী অমুক হ'লনে নাই, ডক্টৰ হ'লনে নাই, আই পি এছ অফিচাৰ হ'লনে নাই, পুলিচ অফিচাৰ হ'লনে নাই। বাৰু তিনিওলৈকে আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকে আমি সদায় সপোন এটা দেখিব লাগিব যে আমি ভাল মানুহ এটা কেনেকৈ হ'ব পাৰোঁ, ভাল এগৰাকী বিষয়া কেনেকৈ হ'ব পাৰোঁ। দেশৰ কাৰণেও বহুতখিনি কাম কৰিবলগীয়া থাকে নহয়, তোমালোক যাতে যি যি লক্ষ্য লৈছা এই লক্ষ্যত উপনীত হোৱা। ধন্যবাদ। একদম কণমানি এগৰাকী ছাত্ৰী মোৰ ওচৰত থিয় হৈছে, অকণ ভয়ো কৰিছে। তোমাৰ নামটো?
2: নমস্কাৰ, মোৰ নাম শ্ৰী সৃষ্টি বৰষা দেৱী।
0: কি গাবা?
2: জুবিন গাৰ্গৰ গান এটা
0: গোৱা।

0: নমস্কাৰ।
1: তুমি কোন শ্ৰেণীত পঢ়া?
0: দ্বিতীয় শ্ৰেণী।
1: দ্বিতীয় শ্ৰেণীত পঢ়া, কি কি বিষয় আছে তোমাৰ? ছবি আছে, অসমীয়া আছে, আৰু কি আছে?
0: গণিত আছে।
1: দুটা এক যোগ হ'লে কিমান হ'ব? একে একে কি হয়?
0: দুই।
1: দুই দুয়ে দুয়ে
0: তিনি।
1: দুয়ে দুয়ে চাৰি।
0: চাৰিয়ে
1: চাৰিয়ে আঠ। আমি নেওঁতাখিনি জানিব লাগিব নহয়। ধন্যবাদ। আৰু এজন ছাত্ৰ আছে।
2: মোৰ নাম শ্ৰী জ্ঞানদীপ বৰদলৈ।
1: জ্ঞানদীপ বৰদলৈ কোন শ্ৰেণীত পঢ়া?
2: চতুৰ্থ।

ইমান পৰে ৰাইজৰ প্ৰতিনিধি আকাশবাণী এই অনুষ্ঠানত মৰিগাঁও জিলাৰ কেওটাবৰী প্ৰাথমিক বিদ্যালয় আৰু হেকুদাংবৰী মধ্য ইংৰাজী বিদ্যালয়ৰ কথা বতৰা প্ৰচাৰ কৰা হ'ল। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰনাথে। আজিৰ ৰাইজৰ প্ৰতিনিধি আকাশবাণী এই অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। নমস্কাৰ।

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।

এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পাছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ @9 শুনিবলৈ পাব।

0: کا پروگرام سائنسی طور پر تصدیق شدہ ہے اور اس سے اہم اقتصادی اور ماحولیاتی فوائد برآمد ہو رہے ہیں۔ وزیر داخلہ امت شاہ نے دلی میں 70 لاکھ پودے لگانے کے مشن کا آغاز کیا۔ 6,000 ہیکٹیئر سے زیادہ گرین رج علاقے کو جنگلاتی علاقے کے طور پر وسعت دی جائے گی۔ کیرلم میں وائناڈ میں سرنگ کے تعمیراتی مقام پر چٹانوں کے ٹکڑے گرنے کے بعد 3 افراد ہلاک ہو گئے ہیں اور 6 لاپتہ ہیں۔ آئی ایم ڈی نے آئندہ 4 دنوں میں ملک کے مختلف شمالی اور جنوبی حصوں میں شدید بارش کی پیش گوئی کی ہے۔ اور مردوں کے کرکٹ میں آج رات ناٹنگھم میں 5 ٹی20 میچوں کی سیریز کا 3rd میچ بھارت اور میزبان انگلینڈ کے درمیان کھیلا جائے گا۔ اب خبریں تفصیل سے۔ وزیر اعظم نریندر مودی نے کہا ہے کہ
1: অব্যাহত থকা অভিযান নিশ্চিতভাৱে আৰু অধিক কঠোৰ হ'ব। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰেও বিশেষভাৱে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলক চলোৱা জেৰাৰ অন্তত যিটো শৃংখল পোহৰলৈ আহে, সেই শৃংখল এটা সময়ত আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তত ৰৈ যায়, বিশেষকৈ ম্যানমাৰৰ লগতে মণিপুৰ আৰু মিজোৰাম সীমান্তত ৰৈ যায়। সেইবাবে এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰেও নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় ৰূপৰেখাও প্ৰস্তুত কৰিছে। লগতে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান কঠোৰৰ পৰা কঠোৰতম কৰাৰ ক্ষেত্ৰত মণিপুৰ আৰু মিজোৰাম চৰকাৰেও পূৰ্ণ সহযোগ আগবঢ়াইছে। এই ক্ষেত্ৰত সদনৰো সহযোগিতা কামনা কৰি তেওঁ লগতে কয় যে যিটো স্পৰ্শকাতৰ বিষয়ক লৈ আজি ইয়াত আলোচনা চলিছে, সেই আলোচনাৰ মাজতে 2 এগৰাকী সদস্যই উল্লেখ কৰিছে যে সংখ্যালঘু সমাজত নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন দ্ৰুত হাৰত বৃদ্ধি পাইছে। কেৱল ধৰ্মীয় সংখ্যালঘু সমাজতে নহয়, ধৰ্মীয় সংখ্যাগুৰু সমাজতো নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলনৰ তথ্য ইতিমধ্যে উন্মোচিত হৈছে। গতিকে সামাজিক ব্যাধিস্বৰূপ নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান কঠোৰৰ পৰা কঠোৰতম কৰিবলৈ সদনৰ সহযোগিতা লাগিবই। ইয়াৰ কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান কঠোৰ হলেই সদনৰ মজিয়াতে আৰক্ষীক কঠোৰভাৱে সমালোচনাও কৰা হয়। ইমানেই নহয়, এই ধৰণৰ গোচৰৰ বাবে উচ্চতম ন্যায়ালয়লৈও যাবলগীয়া হৈছে। তৎসত্ত্বেও ৰাজ্যত থমকি ৰোৱা নাই আৰক্ষী। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে আৰক্ষীয়ে কেতিয়াবা গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়, কাৰণ 1 কিলোগ্ৰাম হেৰইনৰ দাম 1 কোটি টকা পৰ্যন্ত। 10-12 কিলোগ্ৰাম হেৰইন সৰবৰাহ কৰা সৰবৰাহকাৰীয়ে লগত অস্ত্ৰ শস্ত্ৰও কঢ়িয়াই ফুৰে, যাৰ বাবে আত্মৰক্ষাৰ বাবেও আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়। সেয়ে এই ক্ষেত্ৰত সদনৰ সৰ্বতোপ্ৰকাৰে সহযোগিতাৰ প্ৰয়োজন আছে বুলি তেওঁ কয়। লগতে নিচামুক্তি কেন্দ্ৰ স্থাপনৰ বাবে আগ্ৰহী বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহক ৰাজ্য চৰকাৰে ৰাজসাহাৰ্য প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কিন্তু কোনো কাৰণতে নিচামুক্তি কেন্দ্ৰত নিষিদ্ধ ড্ৰাগছৰ বেহা চলাব নোৱাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। ইয়াৰ আগেয়ে বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰি কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে কয় যে 2021 চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত 3,253 কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ হৈছে ৰাজ্যত। লগতে বিগত 5 বছৰত NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছে 26,537 জন অভিযুক্ত। অসমৰ সমাজ জীৱনৰ বাবে এয়া ভয়াৱহ তথ্য। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাহিৰে অন্য কোনো বিকল্প নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে সময় থাকোঁতেই যদি নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে ধ্বংস হৈ যাব অসম। এই ক্ষেত্ৰত সৰ্বস্তৰৰ ৰাইজৰ লগতে এই সদনো নিষিদ্ধ ড্ৰাগছৰ লগত জড়িত প্ৰতিটো পুলি পোখা সম্পূৰ্ণৰূপে অসমৰ পৰা নিৰ্মূল কৰিব লাগিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এয়া সম্ভৱ হ'ব বুলিও তেওঁ উল্লেখ কৰে। অনুৰূপ মন্তব্য AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলৰো। তেওঁ কয় যে নিষিদ্ধ ড্ৰাগছ অসমৰেই নহয়, ই সমগ্ৰ বিশ্বৰ বাবে ভয়াৱহ সমস্যা। মানৱ জাতিক বচাবলৈ হলে কঠোৰভাৱে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবই লাগিব। নিষিদ্ধ ড্ৰাগছৰ লগত জড়িত কলা বেপাৰীক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিয়াৰো আহ্বান জনাই বিধায়ক আজমলে। শেহতীয়াভাৱে অনলাইন পদ্ধতিটো নিষিদ্ধ ড্ৰাগছ উপলব্ধ হোৱা বুলি সদনৰ দৃষ্টিগোচৰ কৰে BJP বিধায়ক ভূপেন বৰাই। নিষিদ্ধ ড্ৰাগছৰ কবলৰ পৰা নৱপ্ৰজন্মক মুক্ত কৰি ৰখাৰ স্বাৰ্থত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ লগতে সাংস্কৃতিক বিভাগক শক্তিশালী কৰাৰো পোষকতা কৰে বিধায়কগৰাকীয়ে। এই আলোচনাত শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কে অংশগ্ৰহণ কৰে। দীৰ্ঘ সময় ধৰি চলা আলোচনাৰ অন্তত সদনত উত্তৰ প্ৰদান কৰি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে পূৰ্বৰ তুলনাত ৰাজ্যত অধিক ত্বৰান্বিত কৰা হৈছে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান। অনাগত দিনতো নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থাকিব নিৰন্তৰ অভিযান। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযান সন্দৰ্ভত তেওঁ পুনৰ কয় যে 2011 চনত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে 195টা গোচৰ ৰুজু কৰি 217জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। 2015 চনত ৰুজু হোৱা গোচৰৰ সংখ্যা আছিল 206টা আৰু গ্ৰেপ্তাৰ হৈছিল 328জন অভিযুক্ত। একেদৰে 2021 চনত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল 2254টা আৰু অভিযুক্ত গ্ৰেপ্তাৰ হৈছিল 4175জন। 2025 চনত গোচৰ ৰুজু হৈছিল 3333টা আৰু অভিযুক্ত গ্ৰেপ্তাৰ হৈছিল 4901জন। নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান জনমুখী কৰাৰ বাবে ড্ৰাগছমুক্ত অসম শীৰ্ষক এটা এপ মুকলি কৰা হৈছে। ইয়াৰ জৰিয়তে 16টা গোচৰ ৰুজু কৰি 2,90,00,000 টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে এই পৰ্যন্ত 30জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলিও তেওঁ সদনক জনায়। পাছত ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে অসম বিধানসভাই ঐক্যবদ্ধভাৱে ৰাজ্য চৰকাৰক সহযোগ কৰিব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনত ৰুলিং দিয়ে। উল্লেখযোগ্য যে আজি পুৱা 9:30 বজাৰ লগে লগে প্ৰশ্নোত্তৰ শিতানেৰে সদনৰ কাম কাজ আৰম্ভ হয়। প্ৰয়োজনীয় পদ আবণ্টিত হৈ থকাৰ পাছতো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন লাভ নকৰাৰ বাবে বৰ্তমানেও ৰাজ্যত 4টা উপ কোষাগাৰ কাৰ্যক্ষম কৰিব পৰা নাই বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত উল্লেখ কৰে। কংগ্ৰেছ বিধায়ক আমিনুল হক লস্কৰৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি তেওঁ কয় যে ৰাজ্যত নতুনকৈ 24টা উপ কোষাগাৰ স্থাপনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। সেইমৰ্মে প্ৰয়োজনীয় অনুমোদন বিচাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰে 20টা উপ কোষাগাৰ ইতিমধ্যে স্থাপন কৰা হৈছে, কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ নকৰাৰ বাবে এই পৰ্যন্ত সোণাই, পাটাচাৰকুচি, ভূৰবন্ধাকে ধৰি 4টা উপ কোষাগাৰ স্থাপন কৰিব পৰা নাই। ইয়াৰ বাবে পুনৰ ভাৰতীয় ৰিজাৰ্ভ বেংকেৰে যোগাযোগ কৰিব বুলিও বিত্তমন্ত্ৰীয়ে সদনত উল্লেখ কৰে। অতি কম সময়ৰ ভিতৰতে ৰাজ্যত জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণৰ কাম আৰম্ভ হ'ব বুলি উল্লেখ কৰে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পালে। কংগ্ৰেছ বিধায়ক তানজিল হুছেইনৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি পালে লগতে কয় যে 2024 চনৰ পৰা ৰাজ্যত বন্ধ হৈ থকা জল জীৱন মিছনৰ প্ৰথম সংস্কৰণৰ বাকী থকা প্ৰকল্পসমূহৰ কাম চলিত বৰ্ষৰ 15 মাৰ্চৰ পৰা আৰম্ভ হৈছে। জল জীৱন মিছনৰ প্ৰথম সংস্কৰণৰ জৰিয়তে ৰাজ্য চৰকাৰে ইতিমধ্যে 76% লক্ষ্য পূৰণত সফল হৈছে। সেই অনুসাৰে জল জীৱন মিছনৰ ঠিকাদাৰসকলক ইতিমধ্যে মোকলাই দিয়া হৈছে প্ৰায় 742 কোটি টকা। বকেয়া বিলসমূহো পৰ্যায়ক্ৰমে ঠিকাদাৰসকলক মোকলাই দিয়া হ'ব। অতি কম সময়ৰ ভিতৰতে ৰাজ্যত আৰম্ভ হ'ব জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণৰ কাম। ইয়াৰ জৰীপ কাৰ্য বৰ্তমানে অন্তিম পৰ্যায়ত আছে। জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণে ৰাজ্যৰ চৰাঞ্চলৰ লগতে পাৰ্বত্য এলেকাসমূহকো সামৰি ল'ব বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। আনহাতে অহা 45 দিনৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বালি আৰু শিলৰ মহলসমূহ অনলাইন পদ্ধতিৰে দাগ হ'ব বুলি সদনত উল্লেখ কৰে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি তেওঁ লগতে কয় ভৱিষ্যতে যাতে কোনো মহলদাৰে ফাঁকি দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ'ব। সেই অনুসাৰে এতিয়াৰে পৰা শিল আৰু বালিৰ মহললৈ আহ যাহ কৰা প্ৰতিখন বাহনতে বাধ্যতামূলকভাৱে GPS ব্যৱস্থা সংলগ্ন কৰা হ'ব। আৰক্ষীৰ লগতে বন আৰু পৰিৱেশ বিভাগে সংশ্লিষ্ট যান বাহনসমূহ নিৰীক্ষণ কৰিব। এই ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ৰো কঠোৰ নিৰ্দেশনা আছে। লগতে প্ৰতিটো মহলত থাকিব লাগিব ৱে ব্ৰিজ আৰু নতুন নিয়ম অনুসৰি বালিৰ মহলত ঠিকাদাৰসকলেও প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ লাভ কৰিব বুলি তেওঁ সদনত উল্লেখ কৰে। সদনৰ শূন্যকালীন ঘণ্টাৰ লগতে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনতো বিভিন্ন বিষয়ৰ ওপৰত সদনত আজি আলোচনা চলে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কাইলৈ পুৱা 9:30 বজালৈ সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা শুনিলে যুগুতালে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰকালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ডি এফেও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বি পি এফ দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে 3খন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি লোকভৱনত ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি ৰাজ্যখনৰ উচ্চ শিক্ষাখণ্ড শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ উচ্চ শিক্ষাৰ মানদণ্ড বৃদ্ধি কৰা, শিক্ষাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰা আৰু গৱেষণা, উদ্ভাৱন আৰু শৈক্ষিক উৎকৃষ্টতাৰ বাবে এটা সুস্থ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষা বিভাগে উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। তেওঁ লগতে উচ্চ শিক্ষাত হোৱা পৰিৱৰ্তনসমূহৰ ওপৰত নিৰন্তৰ চকু ৰাখিবলৈ আহ্বান জনায়। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। আজি হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
1: 13 জুলাই 2026ৰ পৰা অলমষ্ট 2 মান্থছৰ কাৰণে মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে। অল্ড শৰাইঘাট ব্ৰিজটো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে বন্ধ থাকে। চ' ডিউৰিং দেট পিৰিয়ড যেতিয়া অল্ড শৰাইঘাট ব্ৰিজটো বন্ধ থাকিব, আমাৰ নিউ শৰাইঘাট ব্ৰিজত 2টা ফালৰ ট্ৰাফিক মুভমেণ্টে হ'ব। চ' আজিৰ দিনত মেট্ৰৰ পৰা কামৰূপ যোৱা যিমান ভেহিকল আছে এইটো নতুন ব্ৰিজ দি যায়, আৰু কামৰূপৰ পৰা মেট্ৰলৈকে অহা যিমান ভেহিকল আছে এইটো পুৰণা ব্ৰিজ দি আহে। চ' অল্ড ব্ৰিজটো বন্ধ কৰি দিয়াৰ লগে লগে এই গোটেইখিনি ট্ৰাফিক এই নিউ ব্ৰিজ দিয়ে আহিব বোথ ৱেজ। চ' তাৰ কাৰণে যিকেইটা কাম আছে আমি নেক্সট 6-5-6 ডেজ যিটো আমাৰ হাতত আছে এইটো আমি কমপ্লিট কৰিম নতুন পাৰ্কত।
0: ইউনিচেফ আৰু শিশু অধিকাৰ সংস্থা উৎসাহৰ সহযোগত অসম আৰক্ষীৰ নেতৃত্বত পৰিচালিত অসম আৰক্ষী শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত আজি অসম আৰক্ষী প্ৰতিষ্ঠানত অনুষ্ঠিত বক্তৃতানুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় চুৰাণাই মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন 2012ৰ অধীনত শিশুকেন্দ্ৰিক ন্যায় ব্যৱস্থা সমগ্ৰ ৰাজ্যখনৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শিশু ন্যায় সমিতিৰ অধ্যক্ষ ন্যায়াধীশ চুৰাণাই নিজৰ ন্যায়িক অভিজ্ঞতা আধাৰত শিশু যৌন নিৰ্যাতনৰ বিৰুদ্ধে ন্যায় ব্যৱস্থাটো অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত শিশু অনুকূল প্ৰক্ৰিয়া, ভুক্তভোগীক সহায় আৰু বিভিন্ন প্ৰতিষ্ঠানৰ মাজত থকা সমন্বয়ৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও আগবঢ়াইছোঁ IoT অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ।

0: শুভেচ্ছা জনাইছো আৰু আৰম্ভ কৰিবলৈ লৈছো আপোনালোকৰ বাবে প্ৰচাৰিত অনুষ্ঠান আয়ুটি। আইডিয়সকল, আজিৰ অনুষ্ঠানত আগবঢ়াবলৈ লৈছো কলিয়াবৰৰ জবখলা অঞ্চলৰ আয়ুটিসকলৰ দ্বাৰা পৰিৱেশিত গীতমাতৰ অনুষ্ঠান। অনুষ্ঠান পৰিৱেশন কৰা আয়ুটিসকল হ'ল ক্ৰমে পঞ্চী কলিতা, ৰূপামণি কলিতা, অনিমা বৰা, ৰেখা শইকীয়া, দীপ্তি বৰা, উৰ্মি ৰাজখোৱা, ৰিজুমণি বৰা। বাদ্য সংগত কৰিছে ললিত বৰা, ঈশ্বকান্ত শইকীয়া আৰু সীমান্ত শইকীয়াই। আহক অনুষ্ঠানৰ আৰম্ভণিতে ইয়াত তেখেতসকলে পৰিৱেশন কৰা নাম শুনো।
1: অ'

এইবাৰ তেখেতসকলে পৰিৱেশন কৰা বিয়ানাম শুনোৱা হওক।

এবাৰ তেখেতসকলে পৰিৱেশন কৰিবলৈ লৈছে আই নাম।

শ্ৰোতাসকলে ইমানপৰে আইঅটি অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ, নিউজ অন AIR এপ আৰু www.akashwani.gov.in ৱেবছাইটযোগে এয়া আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগেই সামৰিবলৈ লোৱা হৈছে আজিৰ অনুষ্ঠান প্ৰচাৰ। আজিৰ অনুষ্ঠান প্ৰচাৰৰ বাবে নিয়ন্ত্ৰণ কক্ষত আছিল পি কে ৰাজা আৰু আশীষ মজুমদাৰ। প্ৰচাৰ সহযোগী আছিল বিশ্বজিৎ কাকতি। আজিৰ অনুষ্ঠান প্ৰচাৰ সামৰি মই হাদিউজ্জামানে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।